আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ।

0: সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু এক শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা, ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন গঢ় দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে যোগসূত্ৰ স্থাপন কৰিলে। সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময়ী শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ, সাম্যভাৱ, মানৱতা, সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উড়িয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ উমেশ গগৈ আৰু সুলেখা ডেকাৰ কণ্ঠৰ এটি গীত।

উমেশ গগৈ আৰু সুলেখা ডেকাৰ দ্বৈত কণ্ঠৰ কীৰ্তি শুনিলে। এইবাৰ এয়া সবিতা চৌধুৰী, গীতিকাৰ অনুৰাধা দাস।

সবিতা চৌধুৰীৰ কণ্ঠ গীতি শুনিলে। এইবাৰ জয়ন্ত হাজৰিকা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল জয়ন্ত হাজৰিকা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তুলিকা দাসৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

তুলিকা দাসৰ কণ্ঠগীতটি শুনিলে। তাহানীৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। আজিৰ অতিথি কমল কটকী আৰু আশা শৰ্মা কটকী। আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 12:30 বজাৰ আয়ুৰ্ বুলনি অনুষ্ঠানৰ স্বাৱলম্বী শিতানত উদ্যোগী মহিলাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। বিয়লি 5:25 মিনিটৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত প্ৰিয়াংকুল তাঁতীৰ কবিতা পাঠ আৰু ৰতন দাস পানিকাৰ গল্প পাঠ। লগতে ঝুমুৰ পৰিৱেশন কৰিব লক্ষ্মীনাৰায়ণ দাসে। আগবঢ়াব নিপা গোৱালাই। দিনৰ 12:30 বজাত চেমনিয়াৰ চৰা অনুষ্ঠানত জানো আহা গৰমৰ বন্ধত কি কৰিবা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। আঁত ধৰিব নিভাৰাণী ৰায়ে। পুৱা 8:30 বজাৰ গীতিমালিকাত ৰুণুমি ফুকন, পুলক বেনাৰ্জী, দলি ঘোষ, সমৰ হাজৰিকা আৰু ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠগীত শুনিবলৈ পাব।

দিনৰ 11:02-ৰ নাটশালাত দিলীপ কুমাৰ দাস ৰচিত নাট অস্তৰাগ। নাটখনিৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। দিনৰ 1:09-ত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড। প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। সন্ধিয়া 7:00 দুলাল ৰৰ কথিকা বিজ্ঞানসন্মত অভিনয় শিক্ষা।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 বজাত নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউতি শৰ্মা বড়োৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ বিষয়ে ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাৰ সৈতে হোৱা আলোচনাতে আঁত ধৰিব মানৱজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 পাপৰি বৰ্মণ কণ্ঠৰ বৰগীত, 7:20 যোগেশ কেওট আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, সন্ধিয়া 7:45 সংবাদ চলন্দিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী বিউটি শৰ্মা বৰুৱা, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, আৰু নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলৰ নির্ভরযোগ্য বাতৰিৰ সৈতে আমার ওয়েবসাইট আকাশবাণী.gov.in। নতুন ভারত, নৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: জিপিএছ পদ্ধতি, আজিকালি কোনো এখন ঠাইৰ অৱস্থান, ঠাইখনলৈ যোৱাৰ পথ বা পথৰ অৱস্থানো কেনেকুৱা, এই সকলো তথ্য হাতত থকা স্মাৰ্ট মোবাইলতে আমি পাব পাৰোঁ। গাড়ী চলাই থাকোঁতেও মোবাইলৰ জিপিএছৰ জৰিয়তে অতি সহজে নিৰ্দিষ্ট স্থানলৈ যোৱা পথ বিচাৰি উলিয়াব পাৰোঁ। হওক ভূ স্থানাংকন পদ্ধতি বা গ্ল'বেল পজিশ্যনিং ছিষ্টেম, চমুকৈ জিপিএছৰ জৰিয়তে এই কামসমূহ সহজ হৈ পৰিছে। জিপিএছ হ'ল কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, অৰ্থাৎ ঠাইখনৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ, উচ্চতা আৰু সময় সঠিক নিৰূপণ কৰাৰ এক পদ্ধতি। 1973 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে এই পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল আৰু বৰ্তমান সময়ত জিপিএছ পদ্ধতিৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে আৰু ইয়াৰ প্ৰয়োগ ঘটিছে। সাধাৰণতে পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত ভূপৃষ্ঠৰ ঠাইসমূহৰ স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সূক্ষ্মভাৱে আৰু সঠিক স্থানাংক নিৰ্ণয়ৰ ক্ষেত্ৰত এই পদ্ধতি ফলদায়ক নহয়। আনহাতে গতানুগতিক পদ্ধতি অনুসৰি জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰৰ আধাৰত সূৰ্য বা আন নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰি ভূপৃষ্ঠৰ কোনো ঠাইৰ সময় আৰু স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সকলো বতৰতে জ্যোতিষ্কবিলাক দৃশ্যমান নহয় আৰু সেইবাবে এই পদ্ধতিও সকলো সময়তে কাৰ্যকৰী নহয়।

0: হাজাৰ টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত কালি এটা সমাৱেশত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে চৰকাৰে ইয়াৰ জৈৱ ইন্ধন মিহলি কাৰ্যসূচীৰ গঠনমূলক সমালোচনাৰ প্ৰতি আদৰণি জনায়। তেওঁ লগতে চৰকাৰে পৰামৰ্শ অনুযায়ী এই কাৰ্যসূচীত প্ৰয়োজনীয় শুধৰণি কৰিব বুলি আশ্বাস দিয়ে। শ্ৰীপুৰীয়ে লগতে কয় যে দেশত ইথানল মিহলিৰ অৱধাৰণা সৰ্বপ্ৰথম পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিল। 2006ৰ পৰা 2008 চনৰ ভিতৰত ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰীপুৰীয়ে কয় যে সেই সময়ত 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 5% ইথানল মিহলি কৰাৰ লক্ষ্য

0: নিৰ্ধাৰণ কৰা হৈছিল যদিও কেৱল 1.4% মিহলিহে সম্ভৱ হৈ উঠিছিল।
1: एथेनॉल का काम ना हमने इन्वेंट किया, 100 साल से इस पे काम हो रहा है। भारत में अगर आ जाए तो इस पे पहली योजना बनाई थी कांग्रेस की सरकार ने, मैं बात कर रहा हूँ 2006 से लेकर 2008, और हमारा एक टारगेट था कि 5% हमें बायोफ्यूल ब्लेंडिंग करनी है 10 स्टेट्स और यूनियन टेरिटरी में, कर नहीं पाए, वो दूसरी बात है, 1.4% पे हमारी गाड़ी रुक गई।
0: চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্ৰতি কুইণ্টলত 1,875 টকাৰ পৰা 2,125 টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধিত ক্ৰয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। দেশৰ মজুত ভঁৰালৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘ লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ মাধ্যমেৰে পিঁয়াজ ক্ৰয় কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ বিভাগে 2025-26 বৰ্ষৰ বাবে কৰা দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত এইবাৰ 307 লাখ মেট্ৰিক টনৰো অধিক পিঁয়াজ উৎপাদন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটত পৰ্যাপ্ত মাত্ৰাত পিঁয়াজ মজুত আছে আৰু সম্প্ৰতি পিঁয়াজৰ ভঁৰালত কোনো ধৰণৰ নাটনি দেখা দিয়া নাই। দেশত পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত 31 টকা হৈছে। পিঁয়াজৰ ৰপ্তানিও স্বাভাৱিক হৈ আছে। যোৱা জুনত প্ৰায় 1.5 লাখ মেট্ৰিক টন পিঁয়াজ ৰপ্তানি কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগী হিচাপে ভাৰতক ভূয়সী প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কয় যে বিশ্বৰ 4থ সৰ্ববৃহৎ আৰু সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা ভাৰত অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ। শ্ৰী এলবানিজে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতাৰ দ্বাৰা পৰিচালিত আৰু অৰ্থনৈতিক তথা সাংস্কৃতিক যোগাযোগ এই সম্পৰ্কৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে বাণিজ্য, প্ৰতিৰক্ষা, সুৰক্ষা আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সহযোগিতাৰ পৰা দুয়োখন দেশ উপকৃত হৈছে। অষ্ট্ৰেলিয়া ভাৰতৰ সম্পৰ্ক ইয়াৰ পূৰ্বে কেতিয়াও ইমান সুদৃঢ় নাছিল আৰু দুয়ো দেশৰ মাজৰ এই সহযোগিতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা 10 জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ডঃ জয়শংকৰে দেশকেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ'ব। তেওঁৰ এই ভ্ৰমণে দেশকেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু অন্যান্য পাৰস্পৰিক গুৰুত্বসম্পন্ন বিষয়সমূহ সম্পৰ্কে মত বিনিময় কৰাৰ সুযোগ দিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে ওমান ভ্ৰমণৰ পাছত 13 জুলাইত নিউয়ৰ্কলৈ যাব। তাত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে প্ৰচাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে তৃতীয় ভাৰত ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব। 14 আৰু 15 জুলাইত ব্ৰুছেলছত হ'বলগীয়া এই বৈঠকৰ সময়ত ডঃ জয়শংকৰে ইউৰোপীয় সংঘ আৰু বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ'ই কালি চুমো কেটিমাত অনুষ্ঠিত কৃষি প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা 35খন ট্ৰেক্টৰ আৰু 6খন কৃষি কাৰ্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ 70% লোকেই কৃষি কাৰ্যত জড়িত বুলি উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ। ৰাজ্যখনৰ ভূমি অতি সাৰুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃষকসকলক খেতিপথাৰত আধুনিক কৃষিকাৰ্য ব্যৱহাৰ কৰি উৎপাদন আৰু জীৱিকা বৃদ্ধি কৰিবলৈ আহান জনায়। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি বিকাশ ত্বৰান্বিত কৰাৰ লগতে উদ্যমী আৰু ব্যৱসায়ীসকলকো সহায় কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিগৰাকী লোকৰ সমৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মিজোৰামৰ মুখ্য নিৰ্বাচনী বিষয়া গৰিমা গুপ্তাই ৰাজ্যখনৰ ভোটাৰ তালিকাত কোনো বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি প্ৰকাশ কৰিছে। 40টা বিধানসভা সমষ্টিৰ বাবে মাহজোৰা বিশেষ পুনৰীক্ষণৰ অন্তত 2026 বৰ্ষৰ বাবে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰি তেওঁ এইদৰে কয়। শেহতীয়াকৈ মিজোৰামৰ ছাত্ৰ সন্থা মিজো জিৰলাই পল MZP-য়ে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ ওচৰত 2টা দশকতকৈও অধিক কাল ৰাজ্যখনৰ দক্ষিণাংশত চাকমা অধ্যুষিত এলেকাসমূহত

0: 121% ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ দাখিল কৰিছিল। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। জেকব বেথেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজত নটিংহামত মঙলবাৰে শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ আগেয়ে বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ হকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। বৈভৱ সূৰ্যবংশীয়ে 15 বছৰ আৰু 99 দিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰে আৰু শচীন তেণ্ডুলকাৰৰ পুৰণি অভিলেখ ভংগ কৰে। তেণ্ডুলকাৰে 16 বছৰ আৰু 205 দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত লৰ্ডছত আজি ইংলেণ্ড অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োটা দলে প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত নোহোৱাকৈ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি দেওবাৰ, 1443 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 20 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 5 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:40 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14

নিজে প্ৰমাণ কৰিব নোৱাৰালৈকে কোনো কথাকে সত্য বুলি নাভাবিবা, কথাষাৰ কৈছিল ৰেনে ডেকাৰ্টে। আকাশবাণী গুৱাহাটীৰ গৌৰৱ আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত অনাতাঁৰ নাট অন্যতম আছিল। সত্যপ্ৰসাদ বৰুৱাই লেখা ধৰালৈ যিদিনা নামিব সৰক, এইখনে আছিল প্ৰথম অনাতাঁৰ নাটক। প্ৰচাৰৰ দিন আছিল 1948 চনৰ 6 জুলাই। নাটকখনৰ পৰিচালনাত আছিল ওবেদুল লতিফ বৰুৱা। নাটকখনৰ নাৰী চৰিত্ৰ দুটা ৰূপ দিছিল কল্যাণী বৰুৱা আৰু তুলতুল বৰুৱাই। বাকীকেইটা চৰিত্ৰ ৰূপায়ণ কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ভুৱনেশ্বৰ বুজৰ বৰুৱা, গণেশ শৰ্মা, জীৱেশ্বৰ চক্ৰৱৰ্তী, শিৱ ভট্টাচাৰ্য, ললিত বৰা আৰু নাট্যকাৰ নিজেই। নাটখনৰ ঘোষক আছিল ফণী তালুকদাৰ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বিতীয়খন অনাতাঁৰ নাট আছিল পথৰ সন্ধান। এইখন আছিল সুচিব্ৰত ৰায় চৌধুৰীৰ উপন্যাস কোন বাটেৰ ফণী তালুকদাৰে কৰা অনাতাঁৰ অভিযোজনা। আনহাতে সংগীতালক্ষ্যৰ ক্ষেত্ৰত 1948 চনৰ 1 জুলাইত শ্বিলঙৰ পৰা প্ৰচাৰিত হোৱা প্ৰথমখন সংগীতালক্ষ্য আছিল অসমীয়া মাত। ৰচক আৰু পৰিচালক আছিল ডঃ ভূপেন হাজৰিকা। 1948 চনৰ 15 আগষ্টৰ দিনাখন প্ৰচাৰিত

0: লক্ষ্য আগবাঢ়ি যোৱাৰ ৰচক আছিল ফণী তালুকদাৰ। পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভালেমান অনুষ্ঠানে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি বুটলি আনিবলৈ সক্ষম হৈছিল। এইসমূহ আমি পৰ্যায়ক্ৰমে আপোনালোকলৈ আগবঢ়াম। আজি আপোনালোকক শুনাবলৈ লৈছো 1974 চনতে আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰ পোৱা সংগীতালক্ষ্য এটি মনৰ জীয়া ইতিহাসৰ কিয়দংশ। এই সংগীতালক্ষ্যখন ৰচনা আৰু প্ৰযোজনা আছিল পুৰুষোত্তম দাসৰ, প্ৰযোজনা সহযোগী আছিল জ্যোতিপ্ৰকাশ দাসৰ। খগেন মহন্ত, শিৱানী দত্ত, নীৰেণ বৰুৱাকে প্ৰমুখ্য কৰি আকাশবাণী গুৱাহাটীৰ আন শিল্পীসকলেও অংশগ্ৰহণ কৰিছিল এই সংগীতালক্ষ্যখনত।
1: এদিন এগৰাকী অসম জীয়ৰীয়ে চকুৱে নেদেখা কাণে নুশুনা দেশত থাকিও আপোন মাতৃ আৰু আপোন মাতৃভূমিলৈ পাহৰিব পৰা নাছিল। বাল্যকালতে এৰি অহা সেই জানজুৰি, নৈ বিল, সেউজীয়া পথাৰ, পৰ্বত, পাহাৰ সকলো যেন চকুৰ আগত মূৰ্ত হৈ উঠে।

বিহু বলিয়া অসমীয়া য'তেই নাথাকক কিয় বিহুৰ বতৰত মন্তি কেনেবা কেনেবা কৰে, আইদেউ ধনেশ্বৰী কুঁৱৰীৰো মন্তি কেনেবা কেনেবা কৰে।

0: সেইখনি অকল পত্ৰই নাছিল, সেয়া যে আছিল এটি মনৰ জীয়া ইতিহাস।
1: দেৱতাৰ পুত্ৰ বেটীৰ ভাই শ্ৰী শ্ৰী গোহাঁইদেৱৰ প্ৰতি 7খন ডালিমা বাখৰাৰ আঙুঠি দি পঠাইছোঁ আৰু বৰ্জনা আইদেউক প্ৰতি পতা 17টাৰে গল্পতা আধাৰ দি পঠাইছোঁ। বুজি ল'ব হেবিকা ধনেশ্বৰী আইদেউ।

অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আছিল ৰায় বাহাদুৰ সূৰ্য কুমাৰ ভূঞা। 1953 চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আৰু 1956 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। সূৰ্য কুমাৰ ভূঞা ৰাজ্যসভালৈও মনোনীত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1936 চনত ব্ৰিটিছ চৰকাৰে ৰায় বাহাদুৰ খিতাপ দিছিল। মেম্বাৰ অৱ ব্ৰিটিছ এম্পায়াৰ খিতাপ আগবঢ়াইছিল 1946 চনত ব্ৰিটিছ চৰকাৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা দিল্লীত ডিগ্ৰী লাভ কৰিছিল 1951 চনত। 1918 চনত কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক। 30 বছৰ কাল কটন কলেজত অধ্যাপনা কৰিছিল। 1928 চনত গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ স্থাপন কৰে। সূৰ্য কুমাৰ ভূঞা বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ উপসঞ্চালক পদতো আছিল। ব্ৰিটিছ চৰকাৰৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৰ সমুদায় কৃতিত্ব সূৰ্য কুমাৰ ভূঞাৰ। 1953 চনত স্বাধীনতা আন্দোলনৰ বুৰঞ্জী প্ৰণয়ন আঞ্চলিক সমিতিৰ সদস্য হিচাপে সূৰ্য কুমাৰ ভূঞাক নিযুক্তি দিয়া হয়। ঠিক তেনেদৰে 1955 চনত ভাৰতীয় হিষ্টৰিকেল ৰেকৰ্ড কমিশ্যনাৰৰ আঞ্চলিক অনুসন্ধান সমিতিৰ সভাপতি নিৰ্বাচিত হৈছিল। ভাৰতীয় সংবিধানখন অসমীয়ালৈ অনুবাদ কৰা সমিতিখনৰো সভাপতি আছিল সূৰ্য কুমাৰ ভূঞা। 1964 চনৰ 5 জুলাইত সত্তিবাৰীস্থিত আমেৰিকান বেপ্টিষ্ট মিছন হস্পিটেলত 70 বছৰ বয়সত ডঃ সূৰ্য কুমাৰ ভূঞাৰ দেহাৱসান ঘটে। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। 1955 চনত ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতিত্ব কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমান্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি উমৰ খায়াম, জাৰ্মান কবি হেনৰিখ আদিৰ কবিসকলৰ দ্বাৰা প্ৰভাৱিত আছিল যতীন্দ্ৰনাথ দুৱৰা। 1948 চনত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি 1960 চনত ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচন, কলিকতাত স্কটিছ চাৰ্চ কলেজতো শিক্ষকতা কৰাৰ লগতে কলিকতা বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল। ৰামান্বেষিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত কৰা হয় যতীন্দ্ৰনাথ দুৱৰাক। বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল 1955 চনত। অসম চৰকাৰেও সাহিত্য পেঞ্চন আগবঢ়াইছিল। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা উমৰ তীৰ্থ অসমীয়া

সাহিত্যত সুফিবাদ বা সুফিতত্বৰ সহজ সৰল আৰু সাৱলীন প্ৰকাশ। ব্যক্তিগত হাহুমুনীয়া, ব্যৰ্থতা, কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি যতীন্দ্ৰনাথ দুৰাৰ কবিতাৰ বিষয়বস্তু আছিল। কিছু কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। 1964 চনৰ 5 জুলাইত 72 বছৰ বয়সত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৰাৰ পৰলোকপ্ৰাপ্তি হয়। সংগীত শিল্পী পুৰুষোত্তম দাস আৰু অনুষ্ঠান কাৰ্যবাহী উবেদুল লতিফ বৰুৱাই অসমত গায়ক গায়িকাৰ সন্ধানত বিভিন্ন প্ৰান্তলৈ গৈছিল। তেতিয়া মঙলদৈ হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰ আছিল তফজ্জল আলী আৰু এই শিল্পীগৰাকীক দুয়ে বিচাৰি উলিয়াইছিল, অনাতাঁৰ যোগে গীত পৰিৱেশনৰ সুযোগ দিছিল। 1948 চনৰ 7 আগষ্টত প্ৰথমবাৰৰ বাবে অনাতাঁৰ যোগে গীত পৰিৱেশন কৰি তফজ্জল আলীয়ে অনাতাঁৰ শিল্পীৰূপে নিজক প্ৰতিষ্ঠা কৰিছিল। 1950 চনত কটন কলেজত পঢ়াৰ সময়ত বীৰেণ দত্ত আৰু জ্যোতিৰ্ময় কাকতিৰ সান্নিধ্য লাভ কৰে আৰু এই 3 সংগীত শিল্পী ত্ৰিমূৰ্তি নামেৰে পৰিচিত হৈ পৰিছিল। পাছলৈ জয়ন্ত হাজৰিকাৰ লগত লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফজ্জল আলীৰ ৰচনাৰে মধুমালতি টোপনি যোৱা গীতটি ৰচনা কৰে। অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে পুতলাঘৰ, সোণৰ হৰিণ আদি চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1995 চনত অসম চৰকাৰে বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰিছিল তফজ্জল আলীক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্ম ছচাইটিৰো আজীৱন সদস্য আছিল। তফজ্জল আলী নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। গীতিকাৰ শিক্ষাবিদ তফজ্জল আলীৰ পৰলোকপ্ৰাপ্তি হৈছিল 2008 চনৰ 5 জুলাইত। তেলেগু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2012 চনত দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল ৰাৱৰী ভৰদ্বাজক। ৰাৱৰী ভৰদ্বাজে তেলেগু সাহিত্যত 37খন চুটিগল্পৰ পুথি, 17খন উপন্যাসকে ধৰি বহু অনবদ্য সাহিত্যকৰ্মৰ সৃষ্টি কৰিছিল। 1946 চনত মাত্ৰ 17 বছৰ বয়সতে তেলেগু আলোচনী জমিন ৰাইটোৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। 1949 চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ নাট্যকাৰ হিচাপেও যোগদান কৰিছিল। ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এগৰাকী টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল। তেখেতে মাত্ৰ 8ম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। তেখেতক অন্ধ্ৰ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু টেকনলজিকেল ইউনিভাৰ্চিটি, নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে। ৰাৱৰী ভৰদ্বাজৰ জন্ম হৈছিল 1927 চনৰ 5 জুলাইত মংগলুৰুত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰিছিল 1811 চনত। ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল 1947 চনত। অন্ধ্ৰ উচ্চ ন্যায়ালয় গঠন কৰা হৈছিল 1954 চনত। আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল 1962 চনত। পৰ্তুগালৰ পৰা কেপ ভাৰ্ডেয়ে স্বাধীনতা লাভ কৰিছিল 1975 চনত। ঢাকা আৰু কলকাতাৰ মাজত প্ৰথমবাৰৰ কাৰণে বাছ চলাচল আৰম্ভ হৈছিল 1999 চনত। 2016 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুৰ জন্ম হৈছিল 1995 চনত। ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী জোচেফ লুই ফ্ৰষ্টৰ মৃত্যু হৈছিল 1826 চনত। টেনিছ তাৰকা এলিজাবেথ ৰায়নৰ মৃত্যু হৈছিল 1779 চনত। মাৰ্কিন শৰীৰবিদ তথা চিকিৎসক হাৰ্বাৰ্ট স্পেন্সাৰ গাছৰ জন্ম হৈছিল 1888 চনত। 1944 চনত চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল 2004 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ সম্পৰ্কে। মাজুলী নদীদ্বীপৰ আকাৰ লোৱাৰ আগতে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালী বা মাজালী বোলা হৈছিল। এই অঞ্চল এসময়ত চুতীয়া ৰাজ্যৰ অধীনত আছিল। মাজুলীত চুতীয়া ৰজা ৰতনদাস পালে নিজৰ ৰাজধানী ৰতনপুৰত গঠন কৰিছিল। বুৰঞ্জীৰ পৰা জনা যায় যে দিহিং নৈৰ উত্তৰত সমগ্ৰ ভূমি এসময়ত চুতীয়া ৰাজ্যৰ অধীনত আছিল। 1513ৰ পৰা 1522 চনৰ মাজত চুতীয়া আহোমৰ মাজত কেইবাখনো যুদ্ধত মাজুলী চিৰাহাটী, দিখৌমুখ, চেৰুৱাকটা আৰু দিহিংমুখ অঞ্চলত সংঘটিত হৈছিল। 1524ত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু 1526ত আহোম সেনাপতিয়ে খেওখেনক খাংমুং লংকুং দিহিঙীয়া গোহাঁই পাতি মাজুলী দিহিং অঞ্চল শাসন কৰিবলৈ দিয়া হয়। ইতিহাসৰ তথ্য অনুসৰি 1661ৰ পৰা 1696ৰ সময়ত কেইবাটাও ডাঙৰ ভূমিকম্প আৰু 1750ত হোৱা প্ৰলয়ংকাৰী বানপানীৰ কাৰণে ব্ৰহ্মপুত্ৰ 2টি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূল পথেৰে আৰু আনটো সুঁতি বুঢ়ীদিহিং নদীৰ সুঁতিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়। মাজুলীৰ চাৰিওফালে মহাবাহু ব্ৰহ্মপুত্ৰই আগুৰি আছে। পূবে শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণে যোৰহাট চহৰ, দক্ষিণ পশ্চিমাংশত গোলাঘাট জিলা অৱস্থিত। দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদীৰ লগ লাগি এই নদীদ্বীপটো গঠন হৈছে। অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মাজুলীক বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীৰ পাৰৰ দ্বীপ হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ বৈষ্ণৱ সংস্কৃতিৰো

0: প্ৰাণকেন্দ্ৰ হৈছে মাজুলী। মাজুলী আগে যোৰহাট জিলাত আছিল। 2016 চনৰ পৰা মাজুলীক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছে। মাজুলীৰ নামৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। কথিত আছে যে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ গতি সলনি হোৱাৰ ফলত এই নদীদ্বীপটোৰ সৃষ্টি হৈছিল। মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম তথা সাংস্কৃতিক প্ৰচাৰৰ কাৰণে বেলেগুৰিত প্ৰতিষ্ঠা কৰা সত্ৰত 1522 চনত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল। শংকৰ মাধৱৰ এই মিলনক অসমীয়া সাহিত্যত মণিকাঞ্চন সংযোগৰ আখ্যা দিয়া হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ হৈছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য, অসমত 37% বৰষুণ হ্ৰাস। শিলচৰত 38.6 ডিগ্ৰী, গুৱাহাটীত 37.4 ডিগ্ৰী। প্ৰচণ্ড গ্ৰীষ্ম প্ৰভাৱ দহিছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড়ত 37 ডিগ্ৰী, তেজপুৰত 37.3 ডিগ্ৰী। শীতল শ্বিলঙতো স্বাভাৱিকতকৈ 4-5 গুণ বৃদ্ধি তাপমাত্ৰা। উৎকট গৰম, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ, সকলোৱে নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণে পানী খাওক। কৰ্মৰ তাগিদাত ৰ'দত ওলাই গ'লেও সাৱধানতা অৱলম্বন কৰক। সামাজিক মাধ্যমযোগে বিত্তমন্ত্ৰীৰ তথ্য, অসমত জি এছ টিৰ হাৰ বৃদ্ধি, জুনত সংগ্ৰহ বাঢ়িল 15%। বিত্তমন্ত্ৰীৰ উপস্থিতিত ঠিকাদাৰৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ। 3 বছৰে কৰ ফাঁকি দিয়া ঠিকাদাৰক শীঘ্ৰে কৰ আদায় দিবলৈ কঠোৰ নিৰ্দেশনা। বৈঠকত জি এছ টি সম্পৰ্কীয় বিভিন্ন দিশক লৈ আলোচনা। দিল্লীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান থিম্পুৰ, ভাৰতৰ E20 পেট্ৰল নিকিনে ভূটানে। বোকাজানত যুৱতীক নৃশংস হত্যা দুৰ্বৃত্তৰ। প্ৰতি নিশা গুৱাহাটীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক, ধাৰাসাৰী জালনত সৰবৰাহকাৰী, জি এম চি এছত চিকিৎসাধীন আৰক্ষীৰ তদন্ত অব্যাহত। 13.5 ঘণ্টা ইংলিছ চেনেল সাঁতুৰি ইতিহাস অংকিতা কোঁৱৰৰ। 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ, একাধিক সংশোধনী বিধেয়ক উত্থাপনৰ সম্ভাৱনা। সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2025ৰ আজি এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা। অৱতীৰ্ণ হ'ব 41,695 পৰীক্ষাৰ্থী। গুৱাহাটীত গ্ৰীণ বাছে মহতিয়াই নিয়া দ্বিতীয়গৰাকী যুৱকৰ মৃত্যু। ভুল চিকিৎসাৰ লৈ পুনৰ বিতৰ্কত জি এম চি এছ। জ্বৰ হোৱা ৰোগীক নাৰ্ছে বিক্ষ ৰোগৰ বেজী দিয়াক লৈ উত্তপ্ত পৰিস্থিতি। উৎকট গৰমৰ মাজতে শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত উন্মোচিত তথ্য, ৰাজ্যত 1,640 স্কুলতে নাই বিদ্যুৎ সংযোগ। প্ৰয়াত সৰ্বোচ্চ নেতাক শ্ৰদ্ধা জনাবলৈ তেহৰাণত লক্ষ লক্ষ লোকৰ সোঁত, জনসমুদ্ৰত খামেনীৰ জানাজা। তেহৰাণত উপস্থিত বিশ্বৰ বহু দেশৰ প্ৰতিনিধি। সৰ্বোচ্চ নেতাৰ কফিনৰ ওচৰত উচপি উঠিল ইৰাণী বিদেশী মন্ত্ৰী, সংসদৰ অধ্যক্ষ। ক্ষুদ্ৰ কফিনটোৱে কন্দুৱাইছে অসংখ্য লোকক। খামেনীৰ সৈতে নিহত হৈছিল 14 মহীয়া নাতিনী। ভাৰত বিৰোধী ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ, পাকিস্তানত থকা 23 সন্ত্ৰাসবাদী ঘোষণা কেন্দ্ৰৰ। খেলৰ পৃষ্ঠাত পৰাজিত হ'লেও ফুটবল প্ৰেমীৰ হৃদয় জিকিলে কেপ ভাৰ্ডেৰ। শক্তিধৰ মেছি বাহিনীৰ বিৰুদ্ধে বীৰৰ দৰে যুঁজিলে ভেনিজুৱেলা বাহিনীয়ে। কথমপি অন্তিম ষোল্লত বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। পেনাল্টি শ্বুটআউটত পৰাস্ত হৈ বিদায় অষ্ট্ৰেলিয়াৰ। প্ৰথমবাৰলৈ বিশ্বকাপৰ অন্তিম ষোল্লত ইজিপ্ত। অন্তিমটো দলৰূপে প্ৰি কোৱাৰ্টাৰত কলম্বিয়া। ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন T20 হাৰিল টীম ইণ্ডিয়া। প্ৰেছতে আজি পৰ্ব নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, আদৰৰ শ্ৰোতা, আজি মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ভাল পাম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰী গুৱাহাটীৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক ডাক্টৰ জয়ন্ত শৰ্মা। স্বাগতম জনাইছোঁ ডক্টৰ শৰ্মা আপোনাক আমাৰ এই অনুষ্ঠানলৈ।
2: হয় নমস্কাৰ, মই লগতে সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: আপুনি এটা বিশেষ চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ আছে আজি কেইবাটা বছৰ ধৰি, আৰু আপুনি সেই বিভাগৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক বৰ্তমান। গতিকে এই পঞ্চকৰ্ম বুলি ক'লে কি বুজা যায়?
2: হয়, আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতিও আমি যদি চাওঁ, মানে মুখ্যতঃ দুই প্ৰকাৰৰ চিকিৎসাৰ কথা কৈছে। এটা হৈছে চমন চিকিৎসা, এটা হৈছে শোধন চিকিৎসা। চমন চিকিৎসা হৈছে কেনেকুৱা, ধৰি লওক এটা মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ, আপোনাৰ লুজ মোশ্যন হৈ আছে, যেনিবা ডায়েৰিয়া হৈছে, আমি কিবা এটা ঔষধ পাৰিলোঁ বন্ধ হৈ গ'ল, সেইটো হৈছে চমন, তাক মই সাময়িকভাৱে বন্ধই কৰি থ'লোঁ। কিন্তু কোনোবাজন মানুহ ধৰি লওক স্কিনৰ বেমাৰ হৈ আছে, তেওঁ বছৰে বছৰে সেইটো বেমাৰটো হৈ থাকে, ঔষধ খাই ঔষধ লগাই দিয়ে অলপ ভাল হয়, আকৌ কেইদিনমান পিছত মানে বাৰে বাৰে বেমাৰটো হৈ থাকে। সেনেকুৱা ঔষধবিলাক যেতিয়া আকৌ বাৰে বাৰে নহ'বৰ কাৰণে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসাটো হৈছে শৰীৰ শোধন চিকিৎসা। যেনে ধৰি লওক কিছুমান আয়ুৰ্বেদত এই কথাবিলাক খুব ধুনীয়াকৈ উদাহৰণ দি বুজাইছে। কেনেকৈ বুজাইছে, ধৰি লওক আমাৰ অপ্ৰয়োজনীয় গছ এজোপা যে বিষাক্ত বা ভাল নহয়, সেই গছজোপা যদি আমি ধৰি লওক গুৰিতে কাটি দিছোঁ, সেইটো হৈছে সমন চিকিৎসা। নোহোৱা হ'ল, ৰেইনি ছিজন আহিলে, বৰষুণ পৰিলে, তাৰপৰা আকৌ পুলি পোখা উঠি আহিলে, সেইটো হৈছে তাক শেষ নহ'লে বস্তুটো। কিন্তু শোধন চিকিৎসা বা যিটো পঞ্চকৰ্ম শৰীৰ শোধন চিকিৎসা, তাক মানে আমি ৰুটো ৰখা নাই, তাক ৰুটৰ সৈতে উঠাই আমি কমপ্লিট নোহোৱা কৰি দিলোঁ, গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ আহিলেও সেই ডিজিজটো পুনৰুদ্ভৱ নহয়, সেইকাৰণে সেইটোৱে হৈছে পঞ্চকৰ্ম চিকিৎসা। আৰু পঞ্চকৰ্ম বুলি এইকাৰণেই কৈছে, তাত যদিও বিভিন্ন প্ৰকাৰৰ চিকিৎসা আছে, মুখ্যতঃ পাঁচ প্ৰকাৰৰ চিকিৎসাৰ ওপৰত জোৰ দি পেলাই কোৱা হৈছে।
1: কি কি আছে তাত অলপ বিতংকৈ কৈছে, এই পাঁচ প্ৰকাৰ কি কি
2: হয়? পাঁচ প্ৰকাৰৰ চিকিৎসা বুলি ক'লে প্ৰথমতে আহিছে বমন চিকিৎসা বুলি। বমন মানে আমিতো বমি সকলোৱে কৰিছোঁ, সৰু বা ল'ৰা ছোৱালীৰ আৰম্ভ কৰি বমি নকৰা মানুহ কোনো নাই, গতিকে বমিটো এটা হৈছে বেম অসুখ। কিন্তু যদি আপুনি ঔষধ পাতি খুৱাই কাৰোবাক আপুনি মানে ৰোগ ঠিক কৰিবৰ কাৰণে যদি বমি কৰাইছে, সেইটো হৈছে আকৌ চিকিৎসা হ'ল। এটা সৰু মই উদাহৰণ দিছোঁ, আমাৰ আয়ুৰ্বেদ হৈছে মানে এটা অবজাৰ্ভেশ্যন, বহুত বস্তু চাই চাই প্ৰকৃতিৰ পৰা লোৱা চিকিৎসা। আমাৰ ঘৰত যেতিয়া মেকুৰী বা কুকুৰবিলাকৰ গা বেয়া হয়, আগত গাঁৱত দেখা পাব তেওঁলোকে নিজে নিজে জংঘলত গৈ কিবা কিবি বন চন খায়, খাই পেলাই বমি কৰিলে যিখিনি আছিলে, তাৰপিছত অলপ দেৰি শুই দিয়াৰ পিছত কিন্তু তাৰ বেমাৰ নাই আৰু, তাৰপিছত আপুনি যিমান খাব দিলেও সি পটকৈ নাখায়, সি অলপ সময় লংঘন টাইপত থাকি পেলাই সিহঁতে সেই প্ৰকৃতিৰ ওচৰত চব জানে। ঠিক সেইটোৱে হৈছে বমন চিকিৎসা, মেইনলি হৈছে কফ দোষ শৰীৰত বা কফৰ পৰা সৃষ্টি হ'ব পৰা যিখিনি বেমাৰ আছে। এটা মই উদাহৰণ দিছোঁ, যেনেকৈ তামক শ্বাস বুলি কৈছে, ব্ৰংকিয়েল এজমা, ফটকৈ ভাল নোহোৱা বহুত ইৰিটেটিং বেমাৰ, তেনেকুৱা বহুত কফজ ডিজ আছে, বহুত ধৰণৰ স্কিনৰ বেমাৰ আছে, চৰিয়চিছ বুলি আছে যোনটো কেতিয়াও ভাল নোহোৱা স্কিন বেমাৰ, সেইবিলাকৰ কাৰণে আমি বমন চিকিৎসা কৰিব লাগে। বমন মানে হৈছে মানে শৰীৰৰ পৰা ঊৰ্ধ্বমাক, ঊৰ্ধ্বমাক বুলি ক'লে নাক কাণ মুখ চব আছে কিন্তু মুখৰ কথা কৈছে, মানে আপুনি ঔষধ খুৱাই পেলাই ফ'ৰ্চফুলি যিবিলাক ৰোগ সৃষ্টিকাৰী পদাৰ্থ আছে যদি আমি বমি আকাৰে যদি উলিয়াই দিব পাৰোঁ, সেই চিকিৎসাটো কৈছে বমন চিকিৎসা বুলি কৈছে। ছেকেণ্ড আহিলে বিৰেচন কৰ্ম, যেনেকৈ বমনটো আপোনাৰ আমি কফ ড'জৰ কাৰণে দিছিলোঁ, এতিয়া বিৰেচনটো আহিলে পিত্ত ড'জ, পিত্তৰ পৰা যিবিলাক ব্যাধি হয়, এতিয়া পিত্তৰ পৰা কি হয়, এতিয়া সাধাৰণ মানুহৰ কাৰণে এটা অসুবিধা হ'ব, মই জাষ্ট এটা দুটা উদাহৰণ দিছোঁ, যে কম বয়সতে চুলি পকি যায় মানুহৰ, চুলি সৰি গৈছে, এইবিলাক কিন্তু পিত্ত দোষ্টিৰ কাৰণে হোৱা বস্তু। আপোনাৰ শৰীৰত ধৰি লওক কেতিয়াবা দেখা পাইছোঁ আমি এই যে বগা বগা হয় মানুহৰ, লিউকোডাৰ্মা বুলি কওঁ বা শ্বেতকুষ্ঠ বুলি কয়, সেইবিলাক হৈছে শৰীৰৰ পিত্তজনিত ব্যাধি, হাইপাৰ এচিডিটি, গতিকে সেইবিলাক কি হৈছে সম্পূৰ্ণ যদি নিৰ্মূল কৰিবৰ কাৰণে এই বিৰেচন চিকিৎসাৰ কথা কৈছে। বিৰেচন কেনেকুৱা, যেনেকৈ আমি মুখেদি বমন কৰি লৈছিলোঁ, বিৰেচনত আমি বিশেষ প্ৰকাৰৰ ঔষধ খুৱাই পেলাই পাৰ্গেশ্যন মানে অধো মাৰ্গেদি, বহুত আমি যিদিনাখন বিৰেচন দিওঁ তেওঁক আমি সেইদিনাখনতে আউটডোৰ এক্টিভিটি সম্পূৰ্ণ বন্ধ কৰি আমি হস্পিটেলাইজ কৰি দিওঁ, তেওঁ মিনিমাম 10-30 বাৰ মানে বেগ আহিব, সিমানটা ফ'ৰ্চত তেওঁ মানে এই টক্সিনছবিলাক বডিৰ পৰা ওলাই যাব, সেইটো হ'ল বিৰেচন চিকিৎসা বুলি কৈছে। তাৰপিছত আহিলে বস্তি চিকিৎসা বুলি ক'লোঁ, বস্তি শব্দটো আহিছে, বস্তি মানে হৈছে আজিকালি ধৰি লওক প্লাষ্টিক বেগ বা এইবিলাক এভেইলেবল, কিন্তু এটা সময়ত এটা মেডিকেটেড এনেমা, এইটো হৈছে বাত দোষৰ কাৰণে, বাত ক'ত থাকে আমাৰ পকোৱাচ হয়, আমাৰ লাৰ্জ ইণ্টেষ্টাইন বা কলনটো হৈছে বাতৰ স্থান বুলি কৈছে, গতিকে বাতৰ পৰা হোৱা বিজিজ 80 প্ৰকাৰৰ

0: তো স্নানত মচ ব্যাধিৰ কথা উল্লেখ কৰিছে আমাৰ শাস্ত্ৰত। তো ৱাত ব্যাধিবিলাক নিৰ্মূল কৰিবৰ কাৰণে চিকিৎসা এনেমা দিব লাগে, মেডিকেটেড এনেমা। এতিয়া এনেমাটো কেনেকৈ দিব, সেই সময়তো প্লাষ্টিক বেগ নাছিলে। তেওঁলোকে কি কৰিছিলে, আমাৰ আচাৰ্যসকলে বিভিন্ন অবজাৰ্ভেশ্যন কৰি কৰি তেওঁলোকে যিবিলাক মানে এনিমেলছ, ধৰি লওক আপোনাৰ মহ, গৰু বা হিৰণ বা আমাৰ এইবিলাকৰ তেওঁলোকে কৈছে যিটো ইউৰিনেৰি ব্লাডাৰ, ব্লাডাৰটো তেওঁলোকে ছিলেক্ট কৰিছিলে। ব্লাডাৰটো যাক সংস্কৃতত বস্তি বুলি কয়, সেই তাত মেডিচিনটো সুমুৱাই পেলাই তেওঁলোকে ইনচাৰ্ট কৰিছিলে ভিতৰলৈ, মানে কলনৰ ভিতৰলৈ। গতিকে সেই বস্তি মানে ইউৰিনেৰি ব্লাডাৰ ইউজ কৰি দিয়া ট্ৰিটমেণ্ট কাৰণে তাৰ নামটো হৈছে বস্তি চিকিৎসা। আৰু ই প্ৰধানতঃ দুই প্ৰকাৰৰ বস্তি, এটা হৈছে আপোনাৰ অইল বেছ থাকে, মানে সেইটো কৈছে অনুবাচন বা তৈল বস্তি বুলি, স্নেহ বস্তি বুলি কৈছে, আৰু এটাত বিভিন্ন প্ৰকাৰৰ ঔষধি দ্ৰব্যৰ কোৱাথ বনাই পেলাই দিয়া হয়, আৰু তাক কোৱা হৈছে আপোনাৰ নিৰোহ বস্তি বুলি কৈছে, বস্তি চিকিৎসা। তাৰপিছত আহিলে নৈশ্য, আমাৰ চুপ্ৰা ক্লেভিকুলাৰ যিবিলাক ডিজিজ আছে সেইবিলাক হৈছে মানে হেড আৰু নেক ৰিজনৰ ডিজিজবিলাক আমি নাকেদি কৰোঁ। নাচাহী চিৰচ দুৱাৰম বুলি কৈছে, যে নাকেদি ঔষধ দি পেলাই যিবিলাক ট্ৰিটমেণ্ট কৰে সেইটো হৈছে নৈশ্য চিকিৎসা হ'ল। তাৰপিছত আছে ৰক্তমুখ্যণ, ৰক্ত হৈছে আমাৰ শৰীৰৰ এক প্ৰকাৰৰ ধাতু, সপ্ত ধাতুৰ ভিতৰত পৰিছে। যেতিয়া ৰক্ত দূষিত হয় তেতিয়া কি কৰিব লাগিব, ৰক্তমুখ্যণ চিকিৎসা, যেনেকৈ জোক ইউজ কৰিব পাৰি, জলুকা বুলি কৈছে, চিৰা ভেদন বুলি, সৰ্বশৰীৰত যদি হয় তেতিয়াহ'লে আমি চিৰা ভেদ কৰি পেলাই আমি ব্লাডটো উলিয়াই দিবলৈ দিছে, তেতিয়া ৰক্তৰ দুষ্টিৰ পৰা হোৱা চিকিৎসাখিনি আমি মানে কৰিব পাৰোঁ, তাক কোৱা হৈছে ৰক্তমুখ্যণ চিকিৎসা বুলি। এতিয়া আৰু বহুত উপকৰ্ম বহুত আছে, কিন্তু এইকেইটা প্ৰধান কৰ্ম, মানে পাঁচটা পঞ্চকৰ্ম চিকিৎসা।
1: আৰু আপুনি সংক্ষিপ্তে এই কথাখিনি পঞ্চকৰ্মৰ কথা কৈছে, এতিয়াতো এইখিনি কৰিবলৈ যিকোনো এটা পদ্ধতি ধৰক কৰিবলৈ, আপুনি যেনেকৈ ক'লে বমন হওক বা বিৰেচন হওক বা বস্তি হওক, কিমান সময়ৰ প্ৰয়োজন হয়, ৰোগী এগৰাকী হস্পিটেলত ভৰ্তি হ'ব লাগিব, তাৰ কিবা আৰম্ভণিৰ কাৰ্য থাকিব বা সেই চিকিৎসাৰ পাছৰ কাৰ্য থাকিব, এইখিনি অকণমান কওকচোন।
0: খুব ভাল সুধিছে আপুনি,
1: গম পাই কথাটো।
0: হয়, কোনোবা এজন মানুহে যদি আমাৰ শ্ৰোতাই শুনি আছে যে মই পঞ্চকৰ্ম চিকিৎসা কৰিবলৈ আহিম, গতিকে তেওঁলোকে কি কৰিব লাগিব, অকণমান সময় হাতত লৈ আহিব লাগিব, টাইম কনজিউমিং। যেনেকৈ আমি খেতি এটা কৰিবৰ কাৰণে চিধা গৈ পেলাই যোনটো পথাৰত ধান ৰুই দিয়ে খুব খেতি হ'ব, তাক প্ৰথমতে হাল বাব লাগিব, মাটি চহাব লাগিব, ধুনীয়াকৈ ফিল্ডখন ৰেডি হোৱাৰ পিছতহে খেতি হ'ব। পঞ্চকৰ্ম চিকিৎসাও তিনিটা ভাগ কৰিছে, এটা হৈছে পূৰ্বকৰ্ম, প্ৰধান কৰ্ম আৰু পশ্চাৎকৰ্ম। প্ৰথমতে আমি মানুহজনক 3-5 দিন, 7 দিন পৰ্যন্ত আমি মেডিকেটেড ঘিজাতীয় বস্তু খাব দিম। কেনেকৈ দিম, আমি ৰাতিপুৱা খালী পেটত অলপমান হাই ড'জত খাব দিম, পেচেণ্টক আমি ৰেডি কৰিম, সেইটো হৈছে পূৰ্বকৰ্ম। তাৰপিছত পেচেণ্টজনক কি কৰিম, যিবিলাক সৰ্বশৰীৰগত দোষ আছিলে সেইবিলাক আমি কুষ্ঠ বুলি কৈছে, হয় আমি ষ্টমাকলে বা আমি এবডমেনত আনিবৰ কাৰণে, কলনত আনিবৰ কাৰণে তেওঁক আমি কিছুমান অভ্যংগ আৰু স্বেদন বুলি কৈছে, আমি হোল বডি মাছাজ, সৰ্বাংগ ষ্টিম দি সেই বস্তুবিলাক আমি আনি পেলাই কুষ্ঠত পোৱাম। তাৰপিছত আমি প্ৰধান কৰ্ম তেওঁক বমন, বিৰেচন, বস্তি, নৈশ্য, ৰক্তমুখানি এইবিলাক কৰিম। গতিকে মিনিমাম 7-10 দিন এটা এটা পঞ্চকৰ্ম কমপ্লিটলি কৰিবৰ কাৰণে সময় লাগিব,
1: প্ৰয়োজন হয়।
0: হয়, সেইটো শোধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান, ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসাসমূহ গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে নেকি, নে সকলো ৰোগীকে মানে মোৰ প্ৰশ্ন হয় যে এই চিকিৎসাকেইটা
0: তাৰ ভিতৰত আছে? তাৰ ভিতৰত কিছুমান বস্তু আমাৰ মেনশ্যন কৰিছে, যেনেকৈ ধৰক বমন চিকিৎসাৰ কথা কৈছে, তেওঁ বহুত বালক বা খুব কম বয়সৰ ক্ষেত্ৰত কৰিবলৈ মানা কৰিছে, গৰ্ভিণী প্ৰেগনেণ্ট লেডি কৰিবলৈ মানা কৰিছে, খুব বেছি বৃদ্ধ মানুহ তেওঁ কৰিবলৈ মানা কৰিছে, বিৰেচনৰ ক্ষেত্ৰতো তেনেকুৱা আছে। ইয়াৰ ভিতৰত কিছুমান প্ৰত্যেকটো চিকিৎসা পদ্ধতিৰ কাৰণে মানে কিছুমান ইণ্ডিকেশ্যন আৰু কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। আমি পেচেণ্টজন প্ৰথমতে চাই ল'ম তেওঁ কোনটো ড'জ প্ৰিডমিনেন্স আছে, তেওঁ কোনটো থেৰাপীৰ কাৰণে মানুহজন ফিট হয়, আৰু সেই থেৰাপীটো কৰিবৰ কাৰণে তেওঁ বয়সটো হৈছে নাই। এতিয়া আমি কেতিয়াবা মোৰ তাতে অহা, আমাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ অহা পেচেণ্টক আমি গম পাওঁ যে এই পেচেণ্টজনক বিৰেচন চিকিৎসাৰ খুব প্ৰয়োজন আছে, তেওঁ ভিটিলিগো বা লিউকোডাৰ্মা চেটৰ কুষ্ঠ হৈছে, বিৰেচন দিব লাগে, কিন্তু তেওঁ বয়সটো 12 বছৰৰ তলত, মই হয়তো তেওঁ দিয়া নাই, ৰাখি থৈছোঁ যে আপুনি মেডিচিন ট্ৰিটমেণ্ট কৰি থাকক কিছুদিন, সেই সময়টো আপোনাৰ হোৱাৰ পিছতহে আমি আপোনাক এনেকুৱা ধৰণৰ ডিটক্সত আমি যাব পাৰিম। তেনেকুৱা কিছুমান আছে, বহুত ৰোগীয়া অৱস্থাত আমি কৰিব পাৰোঁ, কিন্তু তেওঁ পেচেণ্টজন এই যে ক'লো দেহ বল, ব্যাধি বল, আয়ু, এই বস্তুখিনি 13টা ফেক্টৰ আমি মানে কনচিডাৰ কৰি চাই আমি প্লেন কৰিম কোনটো থেৰাপী ন কাক কৰিম নকৰিম।
1: এতিয়া ধৰক আমি লক্ষ্য কৰিছোঁ যে পঞ্চকৰ্মই শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত, উন্নত দেশতো সমাদৰ লাভ কৰিছে আৰু তাক আঁকোৱালি লৈছে, আৰু নতুন নতুন তাত উদ্ভাৱনো হৈছে। গতিকে এই কথাখিনি যদি আমাৰ প্ৰেক্ষাপটত কয়, এতিয়া ভাৰত বা অসমৰ প্ৰেক্ষাপটত কয় বা আজিৰ প্ৰেক্ষাপটত কয়,
0: আজি আজি আজিৰ প্ৰেক্ষাপটত
1: সলনি হৈছে ধৰক,
0: আজিৰ প্ৰেক্ষাপটত চিকিৎসা পদ্ধতি মানে ব্যাপকভাৱে পৰিৱৰ্তন হৈছে আৰু চিকিৎসা

0: সদায় এটা চেঞ্জ হৈ থকা বস্তু, গম পাইছেনে? এই চক, এখন দেশ যেতিয়া উন্নত হ'ব, এখন দেশ উন্নয়নশীল দেশ, এখন অনুন্নত দেশ, তাত আপুনি ডিজিজ চিনেৰিটো সদায় বেলেগ বেলেগ পাব। এটা সময়ত কি আছিলে, আমাৰ ইয়াত ইনফেকচিয়াছ, যেতিয়া আমাৰ মানুহবিলাকৰ অৱস্থা আৰ্থিকভাৱে বেয়া আছিলে, তেতিয়া কি হৈছে, মানুহৰ ইনফেকশ্যন বা ইনফেকচিয়াছ ডিজৰ সংখ্যা খুব বেছি আছিলে। তেতিয়া ভেকচিন ওলোৱা নাছিলে, এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফ ষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিও নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এ চি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, এইবিলাক একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি, এতিয়া হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল ডিচৰ্ডাৰ,
1: এইবিলাকৰ বেছিয়ে হৈছে।
0: এতিয়া কেঞ্চাৰ কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে,

0: এইডছৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফ ষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিও নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এচি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি? এতিয়া হৈছে লাইফষ্টাইল ডিছঅৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল
1: ডিছঅৰ্ডাৰ, বেছিয়ে হৈছে
0: এতিয়া। কেঞ্চাৰক কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে, আজিকালি ডায়েবেটিছ হ'ল লাইফষ্টাইল ব্যাধি, আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছে লাইফষ্টাইল ডিছঅৰ্ডাৰ, মেটাবলিজিম যোনটো ডিছঅৰ্ডাৰ, এইবোৰ লাইফষ্টাইল ডিছঅৰ্ডাৰ আণ্ডাৰত আহিছে। এইবিলাকৰ ক্ষেত্ৰত বাকী কোনো চিকিৎসা পদ্ধতিত কিন্তু ইয়াৰ উন্নত চিকিৎসা নাই, সকলোৱে হাত দাঙি দিছে। আপোনাৰ আজি ধৰি লওক প্ৰেছাৰ হ'ল, হাইপাৰ টেনশ্যন, এটা মেডিচিন খালে, কালি কাম হোৱা নাই আৰু এটা খালে,
1: তাৰপিছত
0: দুটা তিনিটা, এটা সময়ত কাম নহ'ব। আজি অৰেল মেডিচিনত ডায়েবেটিছ কণ্ট্ৰল হৈছে, কালি দুটা ঔষধ দিলে, পৰহি নাই হোৱা ইনচুলিনত গ'ল, তাৰপিছত বোলে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। কিন্তু যদি আমি চাওঁ ভালকৈ আপুনি থাকিব বিচাৰিছে, তেতিয়াহ'লে আয়ুৰ্বেদক মানে অকল আয়ুৰ্বেদিক চিকিৎসা ঔষধ এটা কিনি আনি খালে নহ'ব, আয়ুৰ্বেদক ভালকৈ বুজিব লাগিব কেনেকুৱা বস্তুটো, তাৰ জীৱনশৈলী পৰিৱৰ্তন তাত কি কৰিব লাগিব। আয়ুৰ্বেদে দিনৰ চৰ্যাৰ কথা কৈছে, ৰাতিৰ চৰ্যাৰ কথা কৈছে, ঋতুৰ চৰ্যাৰ কথা কৈছে, এই গোটেইখিনি বস্তু জীৱন আৰু জীৱিকাৰ কাৰণে এতিয়া আমি কিছুমান বস্তু কৰিব নোৱাৰোঁ, পৰিৱৰ্তন আমাৰো হৈছে। তাৰ ভিতৰতো ধৰি লওক আমি ৰাতি, এতিয়া আয়ুৰ্বেদ কৈছে ৰাতি পাৰিলে খানা খাবই নালাগে, উপবাস, কিন্তু আমি ৰাতি 12 বজাত গৈ একেবাৰে খুব হেভি মিলে দেখাওঁ, ৰাতি খাই আমি শুইহে থাকোঁ, সেইটো কোনো প্ৰয়োজন নাই। গতিকে সেই এটা সৰু এটা মই উদাহৰণ দিছোঁ, তেতিয়া আপুনি বেমাৰ মুক্তি হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথাই মানুহক আপোনাক মানে হেল্ডি কৰি ৰাখিব পাৰে।
1: হয়, এতিয়া আপুনি যিখিনি কথা কৈছে যে লাইফষ্টাইল ডিজিজ বা উন্নত দেশৰ কথাটো কৈছে, এতিয়া এনেকুৱা মোৰ মনত প্ৰশ্ন আহিছে যে আয়ুৰ্বেদটো অকল মানে এটা চিকিৎসা নহয়,
0: মানে এজন স্বাস্থ্যৱান মানুহ, আমাৰ বেমাৰ নাই, কিন্তু আমি যদি ভালকে আয়ুৰ্বেদৰ ফলো কৰি থাকো, আপুনি সদায় স্বাস্থ্যটো অটুট ৰাখিব পাৰিব। আতুৰস্য মানে যে যোনজন বেমাৰী মানুহ, তেওঁ বিকাৰ প্ৰশমন নাইকিয়া কৰিবৰ কাৰণে আয়ুৰ্বেদ, মানে দুটাই অপচন আছে,
1: তাৰমানে আপোনাৰ ৰোগীও ইয়াক ব্যৱহাৰ কৰিব পাৰে।
0: পঞ্চকৰ্ম কথা ক'লো, পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিবলৈ কথা একো নাই। এতিয়া লাহেকে শীতকাল আহিছে, ঠাণ্ডা দিন আহিবলৈ ধৰিছে, ধৰি লওক মানুহৰ এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, যিখিনি সময়ত যদি মানুহে ৰেগুলাৰ অভ্যংগ কৰে, মানে তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যদি মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এক্সিবিশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাহি থাকে, সেই সময়ত যদি আমি এজন হেল্ডি মানুহকো যদি আমি বমন কৰাই দিওঁ, বাসন্তিক বমন বুলি এটা কনচেপ্টে আছে, সেই সময়ত মানে হেল্ডি মানুহেও কৰিব পাৰে। আজিকালি বহুত জেগাত কেম্পো লগায়, বমন কৰাই দিলে আপোনাৰ এই কফজনিত ব্যাধিৰ পৰা তেওঁ মানে হাত সাৰি থাকিব পাৰিব। বৰ্ষাকালত কি হয়, আমাৰ ৱাত দোষ বৃদ্ধি হয়, সেই সময়ত বস্তি চিকিৎসা মানুহ ল'ব পাৰে। অলপতে শৰৎকাল গ'ল, শৰৎকালটো কিন্তু চবতকৈ বেয়া ঋতু বুলি কৈছে, যদিও আমি ভাবোঁ যে গ্ৰীষ্ম বৰ্ষা বৰষুণৰ পিছত শৰৎকাল আহে, কিন্তু শৰৎকালটোৱে শৰৎকাল চবতকৈ বেমাৰ হোৱা সময়। আমি মন কৰিবচোন মেক্সিমাম মানুহ শৰতত বেমাৰ পৰে। আগৰ ঋষিমুনিসকলে কি কয়, আশীৰ্বাদ যেতিয়া দিয়ে, জীৱিতম শৰদ চতম বুলি কয়, বা জীৱিবে শৰদ চতম, মানে তুমি এনেকুৱা 100টা শৰৎকাল পাৰ কৰা, বৰ ডাঙৰ আশীৰ্বাদ, বহুত ডাঙৰ ব্লেছিংছ। মানে শৰৎকালত কি হয়, আমাৰ পিত্তদোষ এগ্ৰিভেশ্যন হয়, গতিকে শৰতত যদি বেমাৰ হোৱাও নোহোৱা মানুহে যদি যোনটো বিৰেচন চিকিৎসা কৰিলোঁ, তেওঁলোকে যদি এটা মানে বাৰ্ষিক হিচাপে, বছৰীয়া হিচাপে যদি এবাৰ আহি পেলাই তেওঁলোকে বিৰেচন লয়, তেওঁ বহুত বেমাৰৰ পৰা তেওঁ প্ৰতিৰোধ কৰি ৰাখিব পাৰিব নিজকে, ছিজনেল ব্যাধি।
1: আৰু এইবিলাকৰ কিবা ধৰক পাৰ্শ্বক্ৰিয়া থাকে নেকি বাৰু?
0: কোনো পাৰ্শ্বক্ৰিয়া নাই, পাৰ্শ্বক্ৰিয়া মানে ধৰি লওক চব চব ক্ৰিয়াৰে, নিউটনৰ তৃতীয় গতি সূত্ৰ, কোনো খণ্ডন সকলো ক্ৰিয়াৰে সমান,
1: বমন কৰাব এটা বহুত আছে, বিৰেচন কৰা তেনেকুৱা ভাৱ এটা হয়, ধৰক 20-30 বাৰ তেওঁ যাব লাগিব, তেনেকুৱা ধৰক মল ওলাব, তেনেকুৱা তাৰ ফলত কিবা এনেতো তেনেকুৱা হ'লে মানুহ এজন বিৰাট দুৰ্বল হৈ যায় বা আমি ORS খাব লাগে তেনেকুৱা হয়।
0: চাওক, এতিয়া সকলো ক্ৰিয়াৰ সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, এইটো ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাত উল্লেখ আছে যে আমি যেতিয়া এজন মানুহক, দুই ধৰণৰ ক্ৰিয়া হ'ব পাৰে, মানুহজনৰ ব্যাধিবল খুব বেছি আছিলে, ষ্ট্ৰেংথ খুব বেছি, মই ভুল কেলকুলেশ্যন কৰি খুব কম পাৱাৰৰ মেডিচিন এটা দিলোঁ, তেতিয়া তেওঁ সেই ভমিটিং বা পাৰ্গিশ্যন বিৰেচন তেওঁ নহ'বই,

0: সেইটো অয়োগ বুলি কৈছে, অয়োগজন্য ব্যাপত হ'ব। আমি ঔষধ পাতি খুৱাই তেওঁ কফ ডোজটো প্ৰায় এগ্ৰিভেট কৰিলোঁ, দি পেলাই তেওঁ বমন কৰালোঁ, বমি নহ'লে। কফ ডোজটো বডিটো এগ্ৰিভেশ্যন হৈ থাকিল নহয়, তাৰপিছত কোঠা কন্দু বুলি কৈছে, তেওঁ বডিত মানে ফোঁহা বা কন্দু এনেকুৱা বস্তুখিনি উৎপন্ন হৈ যাব এতিয়া, বুজিছেনে? আৰু যদি বেছিকৈ হৈ গ'ল, হিচাপতকৈ বেছি ড'জ দি দিলোঁ মেডিচিনৰ, ৰং কেলকুলেশ্যন হৈ গ'ল, তেতিয়া অতি যোগ হ'ব। চব বৰ্ণন আছে, অতি যোগ জন্য ব্যাপত হ'ব। তেনেকৈ 10 প্ৰকাৰৰ ব্যাপত চৰকে কৈছে, 16 প্ৰকাৰ সুশ্ৰুতে কৈছে। কাৰোবাক কেতিয়া কৈছে যে জীৱাদান, কেতিয়াবা বমি কৰি কৰি ব্লাডো আহি যাব পাৰে, জীৱাদান বুলি কৈছে, ৰক্ত আহি যাব পাৰে, মূৰ্চা হৈ যাব পাৰে, সংজ্ঞা নাশ হৈ যাব পাৰে, কম্পিটিশ্যন আহিব পাৰে। তাৰ কাৰণে মেনেজমেণ্ট কৰিবৰ কাৰণে ডক্টৰজনে তেওঁ জানিব লাগিব, যোনে কৰিব তেওঁ সেইখিনি, তাৰো প্ৰত্যেকৰে আকৌ চিকিৎসা উল্লেখ আছে। সেইকাৰণে এজন ভাল অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লৈ পঞ্চকৰ্ম কৰিলেহে আপুনি পাৰিব। যে পঞ্চকৰ্ম বুলি গৈ ক'ৰবাত মালিচ এটা লৈ আহিলে, চিৰুধাৰা এটা লৈ এই যাওক, মাছাজ বা অভ্যংগ বা চিৰুধাৰা, পঞ্চকৰ্মৰ ভিতৰত আহে নাই সেইবিলাক বস্তু, সেইবিলাক হৈছে উপক্ৰম, উপচিকিৎসা। বহুত মানুহে এতিয়া কমাৰ্চিয়েলি এইবিলাক বহুত মানে কৰিছে, কিন্তু মেইন পঞ্চকৰ্ম হৈছে এইখিনি। এইখিনি কৰিবৰ কাৰণে এজন ভাল ডক্টৰ, এখন ভাল হস্পিটেলৰ কাৰোবাৰ চুপাৰভিশ্যনত থাকি আপুনি গোটেই কামটো কৰিলে, তেতিয়াহে আপুনি তাৰ পৰা সম্পূৰ্ণ বেনিফিটটো পাব।
1: হয়, নিশ্চয়। এতিয়া আমাৰ যিখন ইয়াতে জালুকবাৰীত যিখন আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, তাত এই সকলোবিলাক সুবিধা তাত আছে?
0: হয় হয়, সকলো সুবিধা আছে। আমি তাত এটা একচুৱেলি প্ৰথমতে কায় চিকিৎসা বুলি ডিপাৰ্টমেণ্ট আছিলে। আমাৰ আয়ুৰ্বেদৰ মেইনলি 8টা বিভাগ থাকে, কায় বালো গৰ্হ উৰ্ধাংগ শৈল্য দ্ৰংষ্টা জৰা বিষয়। ইয়াতে পঞ্চকৰ্ম অহা নাই, এই কায় চিকিৎসাৰ পৰা পিছত বাইফাৰ্গেট কৰি পেলাই পঞ্চকৰ্ম বিভাগটো ছেপাৰেট কৰা হ'ল। তাৰ ভিতৰত আমি এতিয়া আমাৰ দেওবাৰৰ বাদে গোটেইকেইদিনতে আমি আমাৰ ৰোগী চোৱাৰ ব্যৱস্থা আছে। তাৰপিছত সকলো ধৰণৰ থেৰাপি, যাক যেনেকুৱা ধৰণৰ লাগে, আমি মিনিমাম সুবিধা যিখিনি পাইছোঁ গভৰ্ণমেণ্টৰ পৰা, আমি সেইখিনিৰ ভিতৰত আমি সকলো ধৰণৰ পঞ্চকৰ্ম চিকিৎসা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। যথেষ্ট সংখ্যক ৰোগী, অকল অসমৰে নহয়, সমস্ত নৰ্থ ইষ্টৰ পেচেণ্ট আমাৰ তাত আজিকালি আহিবলৈ লৈছে, চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বহুত পেচেণ্টে।
1: আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে, বেছি সময় আৰু নাই আজিৰ এই খণ্ডৰ। আৰু কিবা থাকি গ'ল নেকি, এজন বিশেষজ্ঞ হিচাপে আপুনি কি ক'ব শেষত আমাৰ শ্ৰোতাক যিয়ে শুনি আছে, যিসকলে ধৰক এনেকুৱা বেমাৰত ভুগি আছে বা যাৰ নুভুগিলে আপুনি কৈছে যদি কৰাই লয় পঞ্চকৰ্ম থেৰাপি, তেনেকৈও কৰিব পাৰে, কি ক'ব পাৰে, কি বোলে?
0: আচলতে ই ইমান কম সময়ত এটা পঞ্চকৰ্ম, 3 বছৰীয়া পাঠ্যক্ৰম সামৰি লোৱা একেবাৰে সম্ভৱ নহয়। কেতিয়াবা কি হয়, মানুহে মানে অতি চুক্তি অলংকাৰ বুলি এটা বস্তু আছে, মানুহে মানে কি হয়, মানুহৰ মুখ বাগৰি বাগৰি আহে কিছুমান কথা, জোখতকৈ বেছি তেওঁলোকে ভাবি আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ হতাশ হৈ যায় যে এইটো বেমাৰ লিখা আছে, গুগল চাই চাৰ্চ কৰে, কেতিয়াও ভাল নহয় বুলি কৈ দিয়ে, এইটো বেমাৰটো কেতিয়াও ভাল নহয়, মই লাইফ টাইম ষ্টেৰইড বা মেডিচিন খাই থাকিব লাগিব, এনেকুৱা বহুত আহি যায় মানুহৰ, হতাশা আহি যায়। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কিন্তু আয়ুৰ্বেদত কিছুমান আশা আছে, এই পঞ্চকৰ্ম চিকিৎসাৰ জৰিয়তে একেবাৰে নিৰাশ নহৈ তেওঁলোকে যদি আহি অলপ সময় লৈ নিজে বিশ্বাস কৰি যদি ভালকৈ চিকিৎসাটো কৰে, বহু ৰোগীৰ ক্ষেত্ৰত, বহু বেলেগ বেলেগ বেলেগ ধৰণৰ বেমাৰৰ ক্ষেত্ৰতো নিৰাশাতকৈ মানে আশা বেছি আছে ইয়াতে, তেওঁলোকে কৰিব পাৰে। তেওঁলোকে আহক, আহি পেলাই ভাল ধৰণে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰক, আৰু এই চিকিৎসা পদ্ধতি যেনেকৈ এতিয়া গোটেই বিশ্বত লাহে লাহে প্ৰসাৰিত হৈছে, আমাৰ ইয়াত কিন্তু বহুত এতিয়াও কাম কৰিবলৈ বাকী আছে, আমি লাহে লাহে এইখিনি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সদৌ শেষত ৰাইজৰ পৰাও আমি সঁহাৰি বিচাৰিলোঁ, গতিকে আপোনালোকে ভাবিছোঁ আমাৰ এই শ্ব'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ।
1: হয়, নিশ্চয় আদৰৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত যি সময় শেষ হ'বলৈ ধৰিছে, গতিকে আজি আমি ডাক্টৰ জয়ন্ত শৰ্মাক ইমানতে বিদায় দিব লাগিব, আৰু ডাক্টৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
8: ফসিলে
9: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
10: জানি রক, সতর্ক হৈ রক।

0: কই কই ভাগৰি গলো।
1: কি হল?
0: নতুন কিডবেক লাগে।
1: তেন্তে প্ৰথমে কেপ্টেনক কোৱা,
0: নুশুনিলে
2: মেনেজাৰক কোৱা।
1: কৰেক্ট। গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, ত্ৰিশ দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
3: আৰ বি আই কয়
4: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডচমেন।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয়ও,
5: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পৰ্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অৰ্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয় প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপপঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13

0: 5522 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত কালিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্যৰ খেতি, পশুপালন, মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ দিয়া হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ দিয়া এই অনুষ্ঠানত কালি জিলা কৃষি বিষয়া নাছিৰ ইকবাল ৰেজ্জা, কৃষি উন্নয়ন বিষয়া আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ জাৰি কৰিছে। বানপীড়িত অঞ্চলত প্ৰয়োজনীয় সাৱধানতা, স্বাস্থ্যবিধি, খাদ্য আৰু পানী সুৰক্ষাৰ লগতে অন্যান্য কৰণীয় ব্যৱস্থাৰ বিষয়ে জাননীত জাৰি কৰা হৈছে। এই পৰামৰ্শ অনুসৰি কেৱল উতলোৱা, ফিল্টাৰ কৰা বা ক্লৰিনযুক্ত খোৱাপানী সেৱন কৰা, খোৱাপানী পৰিষ্কাৰ ঢাকনি থকা পাত্ৰত সংৰক্ষণ কৰা, বনৰীয়া কাঠফুলা মাছৰুম খোৱাৰ পৰা বিৰত থকা, ডায়েৰিয়া, বমি, জ্বৰ, পেটৰ বিষ আদি হলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ হলেও 45-50 ডিগ্ৰী চেলচিয়াছৰ লেখীয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 জুলাইৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। प्रधानमंत्री नरेंद्र मोदी ने दूसरी और तीसरी श्रेणी के शहरों में हवाई यात्रा को बढ़ावा देने के लिए क्षेत्रीय हवाई संपर्क योजना विकसित उड़ान का अगला चरण शुरू किया। सरकार ने किसानों की आय बढ़ाने और कीमतों पर नियंत्रण के लिए प्याज का खरीद मूल्य 13% बढ़ाकर 2,125 रुपये प्रति क्विंटल किया। प्रधानमंत्री नरेंद्र मोदी की ऑस्ट्रेलिया यात्रा से पहले ऑस्ट्रेलिया के प्रधानमंत्री एंथनी अल्बनीज ने प्रमुख आर्थिक साझेदार के रूप में भारत की सराहना की। देश के अधिकांश हिस्सों में अगले कुछ दिन तक वर्षा जारी रहने का अनुमान और फ्रांस और मोरक्को फीफा फुटबॉल विश्व कप के क्वार्टर फाइनल में पहुंचे। प्रधानमंत्री नरेंद्र मोदी ने दूसरे और तीसरे श्रेणी के शहरों तथा दूर दराज के क्षेत्रों में हवाई यात्रा को बढ़ावा देने के लिए क्षेत्रीय हवाई संपर्क योजना विकसित उड़ान का अगला चरण शुरू किया है। श्री मोदी ने कल राजस्थान के जोधपुर हवाई अड्डे पर नए टर्मिनल भवन का भी उद्घाटन करते हुए कहा कि भारत के नागर विमानन ढांचे और क्षेत्रीय संपर्क को बढ़ावा मिला है।
2: उड़ान योजना के नए चरण की भी शुरुआत हुई है। इसके तहत छोटे छोटे शहरों और दूर दराज के क्षेत्रों को एयर कनेक्टिविटी से जोड़ा जाएगा। साथ ही अब जयपुर में मेट्रो का विस्तार भी होने जा रहा है।
1: इस अवसर पर नागर विमानन मंत्री राम मोहन नायडू ने कहा कि विकसित उड़ान योजना के शुरू होने से भारत के क्षेत्रीय संपर्क का अगला अध्याय शुरू होगा। श्री नायडू ने कहा कि 28,840 करोड़ रुपए से अधिक के बजट के साथ शुरू की गई ये योजना दूसरे और तीसरे श्रेणी के शहरों में हवाई संपर्क मजबूत करेगी। जोधपुर हवाई अड्डे पर श्री नायडू ने कहा कि इस विश्व स्तरीय सुविधा से मारवाड़ क्षेत्र में हवाई संपर्क मजबूत होगा और साथ ही राजस्थान में पर्यटन, व्यापार और आर्थिक विकास को बढ़ावा मिलेगा।
3: और आदरणीय प्रधानमंत्री जी का सोच है, जहां पे भी सिविल एविएशन का विस्तार होगा उसका प्रभाव सिर्फ यात्रियों पे नहीं।

খগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ৰুণুমী ফুকনৰ কণ্ঠৰীতি গীত, গীতিকাৰ তফজ্জুল আলী, প্ৰযোজনা কিশোৰ দাসৰ

ৰুণুমী ফুকনৰ কণ্ঠগীতটি শুনিলে। এইবাৰীয়া পুলক বেনাৰ্জী, গীতৰ কথা তফজ জুলালীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সমৰ হাজৰিকাৰ কণ্ঠত হেমন্ত দত্তৰ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী।

0: জীৱনৰ বিশ্বস্ত লগৰী।
1: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গীতাঞ্জলি মহন্তৰ, প্ৰযোজনা পিটাৰ জোচেফৰ।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত গীতাঞ্জলী মহন্ত ৰচিত আৰু পিটাৰ জোচেফ প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ 15% বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ, বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি, গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি, আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পৰ্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অৰ্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ

0: হলেও 45-55 ডিগ্ৰী চেলছিয়াছৰ লেখিয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৰমৰ বাবে ৰাজ্যবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে সকলোকে অতিমাত্ৰা গৰমৰ বাবে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলোকে নিয়মীয়াভাৱে পৰ্যাপ্ত পৰিমাণে পানী খোৱাত গুৰুত্ব দিবলৈ কয়। কৰ্মৰ তাগিদাত বা একান্ত প্ৰয়োজনত ৰ'দৰ বাহিৰলৈ ওলাই যাবলগীয়া হলে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। অত্যাধিক গৰমৰ বাবে অসুস্থতা অনুভৱ কৰিলে ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত মুদৈবিল গাঁৱৰ এগৰাকী কৃষকৰ পথাৰত আজি প্ৰথমবাৰৰ বাবে ড্ৰাম চিডাৰ নামৰ এবিধ কৃষি সঁজুলিৰে কঠীয়া সিঁচা হয়। কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে ড্ৰাম চিডাৰৰ জৰিয়তে কিদৰে বীজ সিঁচিব পাৰি এই বিষয়ে কৃষকসকলক অৱগত কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে ড্ৰাম চিডাৰ হৈছে ধানৰ বীজ সঠিক দূৰত্বত আৰু সমভাৱে সিঁচিবলৈ ব্যৱহাৰ কৰা এবিধ আধুনিক কৃষি সঁজুলি। এই পদ্ধতিত অংকুৰিত ধানৰ বীজ পোনপটীয়াকৈ পথাৰত সিঁচা হয় আৰু ইয়াৰ ফলত বীজৰ অপচয় হ্ৰাস হোৱাৰ লগতে শস্যৰ বৃদ্ধি সমৰ্পত হয় আৰু উৎপাদনো বৃদ্ধি পায়।
1: আধুনিক প্ৰযুক্তিৰ সহায়ত আধুনিক যিসমূহ সঁজুলি ওলাইছে কৃষিৰ লগত জড়িত, সেই সঁজুলিসমূহ ব্যৱহাৰ কৰি এজন কৃষকৰ খৰচখিনি যদি আমি কমাব

0: ভাল খবর।
1: অসমৰ অংকিতা কোঁৱৰে কালি 13 ঘণ্টা 5 মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডোভাৰ পৰা দিনৰ 1:30 বজাত যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি তেওঁ ইংলেণ্ডৰ সময়মতে যোৱা নিশা 2:35 বজাত ফ্ৰান্সৰ কেলিছত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক ইংলিছ চেনেল ছুইমিং সংস্থাৰ পৰা স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ইংলেণ্ড ফ্ৰান্সক পৃথক কৰা ইংলিছ চেনেলক বৰফৰ পানী, কোবাল সোঁত আৰু অভাৱনীয় জোৱাৰ ভাটা তথা দ্ৰুত পৰিৱৰ্তিত বতৰৰ বাবে মুকলি পানীত সাঁতোৰা বিশ্বৰ অন্যতম কঠিন প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, কামৰূপ, কাছাৰ, যোৰহাট, কোকৰাঝাৰ আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই 6খন জিলাত মুঠ 598জন মূল প্ৰশিক্ষকে সফলভাৱে প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত গাঁও পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত যোগাভ্যাস আৰু যোগৰ মূল্যবোধৰ প্ৰসাৰ কৰিব। এই প্ৰশিক্ষকসকলে তৃণমূল পৰ্যায়ত যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰি গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহত পৰ্যায়ক্ৰমে এই মহাঅভিযান ৰূপায়ণ কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এখন স্বাস্থ্যৱান, সবল আৰু সমৃদ্ধ অসম গঢ়াৰ দিশত প্ৰতিখন গাঁও তথা প্ৰতিটো পৰিয়ালে যোগৰ বাৰ্তা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰক আহ্বান জনাইছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 6,88,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত 6,56,426 মেট্ৰিক টনৰো অধিক ধান অবিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে আৰু 34,900 মেট্ৰিক টন বিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে ক্ৰয় কৰা হৈছে। ক্ৰয় কৰা ধানৰ এই পৰিমাণ নিৰ্ধাৰিত লক্ষ্যৰ 86%ৰো অধিক। সূত্ৰৰ পৰা জানিব পৰা মতে আহু খেতিৰ বতৰত মুঠ 51,780 খেতিয়কে ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কাৰ্যসূচীৰ অধীনত ধান বিক্ৰী কৰিছে আৰু ৰাজ্যত মুঠ 185টা ধান ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে।

0: অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপ পঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিশিষ্ট শিক্ষাবিদ, সাংবাদিক তথা সমাজ সংগঠক ডঃ প্ৰদীপ হাজৰিকাৰ 75 সংখ্যক উপজা দিনৰ সৈতে সংগতি ৰাখি মৰাণ মহাবিদ্যালয়ত আজি প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। মৰাণ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ডঃ প্ৰদীপ হাজৰিকা স্মৃতি ন্যাসৰ সহযোগত আয়োজিত অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংসদ যোগেন মোহন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ তিস্তাৰ পাৰ বালাডুবা অঞ্চলেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ কালি এজন যুৱক সন্ধানহীন হয়। দুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ সন্ধানত BSF আৰু SDRFএ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। নগাঁও জিলাভিত্তিক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা কালিৰে পৰা নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 24টা দলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ক্ৰীড়াই মানসিক দৃঢ়তা শক্তিশালী কৰে বুলি উল্লেখ কৰে।
1: 24টা দিনে লৰাই এই ছেকশ্যনত অংশগ্ৰহণ কৰিছে। একেবাৰে বাৰপূজীয়াৰ পৰা মই চাল্লা বৰজুৰিলৈকে দেখিছো প্ৰায় 24টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে। ছোৱালীৰ দলৰো খেল আৰম্ভ হ'ব। খেল আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। খেলে আমাৰ শাৰীৰিক গঠনত, মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। খেলি আজিকালি বহুতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আমাৰ হিমা দাসৰ কথা আমি জানোৱেই, খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে। লাভলীনা বৰগোহাঁই খেলি কেনেকৈ সন্মান কঢ়িয়াই আনিছে। সোণমণি শইকীয়া ৰাঙনী আনিয়ে খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ অঞ্চললৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ জীৱনলৈকেও প্ৰতিষ্ঠা কঢ়িয়াই লৈ আহিছে। গতিকে সকলোৱে খেলিব লাগে। খেলিলে মই আকৌ কৈছো, ফিজিকেলি আমি ফিট হওঁ, মেণ্টেলি আমি ফিট হওঁ। যি ল'ৰাই ভালদৰে খেলে, যি ছোৱালীয়ে ভালদৰে খেলে, বহু বেয়া কামৰ পৰা নিজক আঁতৰাই ৰাখে। যোনে খেলে তাৰ মেণ্টেলিটিও ভাল হয়। গতিকে সকলোৱে খেলক, তাৰ কাৰণে আহ্বান জনাইছো, অনুৰোধ জনাইছো।
0: ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ৰাজ্যত জুনত GST হাৰ বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন 20 জুলাইত আৰম্ভ হোৱা আৰু সমগ্ৰ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। প্ৰখৰ গ্ৰীষ্ম প্ৰৱাহত প্ৰাত্যহিক জনজীৱন স্থবিৰ হৈ পৰাৰ বাতৰি, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, বৃদ্ধি পাব তাপমান শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূত কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশত ইথানল মিশ্ৰিত ইন্ধনক লৈ হোৱা বিতৰ্কৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ভাৰতৰ পৰা পেট্ৰল ক্ৰয় নকৰাৰ বাবে লোৱা সিদ্ধান্তৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে ভাৰতৰ ইথানল মিশ্ৰিত পেট্ৰল বৰ্জন ভূটানৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমৰ অংকিতা কোঁৱৰে ইংলিছ চেনেল হাতুৰী অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা হিচাপে কৃতিত্ব অৰ্জন কৰাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতেও প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জুনত অসমৰ জি এছ টি সংগ্ৰহ দেশৰ ভিতৰতে সৰ্বাধিক হোৱা বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা

0: ঘোষণাৰ জেৰ্তানি এটা বাতৰি প্ৰকাশ কৰিছে। দেশৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱাই বাংলাদেশ সন্দৰ্ভত ৰাজহুৱা কৰা তথ্যৰ বাতৰি দৈনিক জনমভূমি কাকতে বাংলাদেশত 13টা সন্ত্ৰাসবাদী শিবিৰ, ভাৰত বিৰোধী ষড়যন্ত্ৰ প্ৰাক্তন এজেণ্ট লাকী বিষ্টৰ ভয়ংকৰ তথ্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিটিচিৰ কাৰ্যবাহী পৰিষদত কালি চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠনৰ বাবে লোৱা সিদ্ধান্তৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত বিগত 10 বছৰত বজ্ৰপাতত 400ৰ অধিক লোকে প্ৰাণ হেৰুওৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে লাইটিং ষ্ট্ৰাইকছ ইমাৰ্জ এজ লিটল থ্ৰেট টু আছাম শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত চলিত বৰ্ষৰ জুনত GST সংগ্ৰহ 15% বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি। গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 720 কিলো হাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: মোৰ নাম বেনিছা শৰ্মা।
0: তুমি ক'ৰ পৰা আহিছা?
1: গুৱাহাটী।
0: বাৰু আজি আমাক কি শুনাবা মেলত?
1: কবিতা আবৃত্তি
0: কৰা।
1: লোনবাই এটি তলা দিয়া, এটি তলা নালাগে দুটি তলা দিয়া, চাকবাই চুকনা কিহল কহি, হালধীয়া চলাই বাও ধান খাই, হাও দৌল পুতেকে নাও বেলি যায়, নাৱে বোলে তুলুং গুটুং পঠাই বোলে বাই, গধূলিতে গধূলিতে দবা বজায়।
0: বা খুব সুন্দৰ, গধূলিতে গধূলিতে দবা বজায় নহয়নে? বাৰু তোমাক কোনে শিকাইলে কবিতাটি?
1: এইটো কবিতা মই স্কুলত সদায় গাওঁ।
0: স্কুলত সদায় গোৱা, খুব ভাল কথা। আমি এতিয়া কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: নমস্কাৰ, মোৰ নাম দীপজ্যোতি ৰাজবংশী।
0: দীপজ্যোতি ক'ৰ পৰা আহিছা?
2: কান্দিবস্তিৰ পৰা।

ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল, এই ফুলে ফুলে পখিলা উৰিছে হাৰিছে ৰেঙুৰে বুন, এই ফুলে ফুলে পখিলা উৰিছে হাৰিছে ৰেঙুৰে বুন, কছৰে ডালতে গাইছে কুলিয়ে কু কু কয়, দূৰ্দননীতে চুৰি দিয়ে নাচিছে।

0: বাবা বিনা খেনিত বেডরি অগনি জলুয়াও অগনি জলুয়া বিজ্ঞান প্রজ্ঞান লই আকবারি জুয়া বিজ্ঞান প্রজ্ঞান লই আকবারি জুয়া নিশলা আইরে নিশলা আইরে আমি খাতি অসমীয়া অসমী আইরে আমি ছোৱালী ধুনীয়া অসমী আইরে আমি ছোৱালী ধুনীয়া ধৰণি হুৱাই থকা অতি মোহনীয়া ধৰণি হুৱাই থকা অতি মোহনীয়া নিচলা আইরে নিচলা
1: হৈ গ'ল। এতিয়া আমি নাৰ্গিছৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম কিয়াংশ আগস্ত্য।
1: কিয়াংশ ক'ৰ পৰা আহিছা?
2: মই তেজপুৰৰ পৰা আহিছো।
1: তুমি কাৰ লগত আহিলা?
2: মই মোৰ আইতা আৰু মাৰ
1: লগত আহিছা। বাৰু, কিয়াংশে মেলত আমাক আজি কি শুনাব?
2: মই আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীতটি শুনাম।
1: এটি গীত শুনাবা, গোৱা।
2: কত যুগৰ কত চাকি জ্বলাই আহিলি, আপোনৰে আনন্দতে নিজে আহিলি, নিজৰে তই চকু পানী নিজে মচিলি, নিজৰে তই চকু পানী নিজে মচিলি।

0: হৈ গ'ল। কিয়াংছে খুব সুন্দৰকৈ গীতটি গালে, নহয়নে? কিয়াংছৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আকৌ আমাৰ মেললৈ আহিবানে?
1: আহি
0: আহিবা। অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম খ্যাতি ৰাণী কাশ্যপ।
0: খ্যাতি, ক'ৰ পৰা আহিছা?
2: মই বৰবাৰী চন্দনগিৰি পথৰ পৰা আহিছোঁ।
0: আজি আমাক মেলত কি শুনাবা?
2: মই এটা বিষ্ণু ৰাভা সংগীত শুনাম।
0: বিষ্ণু ৰাভাৰ গীত গাবা, গোৱা।

0: ধন্যবাদ।
1: সুন্দৰ হৈছে খ্যাতি, এতিয়া খ্যাতিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা কলিতা।
1: জিজ্ঞাসা, ক'ৰ পৰা আহিছা?
2: গুৱাহাটীৰ পৰা।
1: গুৱাহাটীৰ পৰা? আজি আমাক মেলত কি শুনাবা?
2: অলিয়া বলিয়া।
1: অলিয়া বলিয়া গোৱা।

0: কলিয়া ভাৰ গুৰত লগলি পাৰা অখাম খাতি অখুলকে পথে সংঘ মোমই মাৰি অকৰিয়া শিল কাৰলৈ খিলি তিৰা খিৰা বলিয়া বলিয়া কৃষ্ণা কলিয়া ভাৰ গুৰত খিৰা খেলিছিলা ভাৰ গুৰত খিলা খেলিছিলা খেলি খেলি কতে মায়া পিহৰা অকৰিয়া ভাৰ গুৰত খিলা খেলিছিলা ভাৰ গুৰত খিলা খেলিছিলা বলিয়া বলিয়া কৃষ্ণাই কলিয়া ভাৰ গুৰত খিলা খেলিছিলা খিলা খেলি খেলি
1: জিজ্ঞাসা ইমান সুন্দৰকৈ গীতটি গালে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: অকণিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। আজি সাধুটিৰ নাম হৈছে নীলা গোলাপৰ সন্ধানত। বহু হেজাৰ বছৰ আগৰ কথা, হিমাচল প্ৰদেশৰ এক সমৃদ্ধশালী ৰাজ্য বিক্ৰমপুৰৰ ৰজা আছিল বিক্ৰমজিৎ সিংহ। নামে কামে বিক্ৰমজিৎ সঁচাকৈ এক প্ৰবল প্ৰতাপী ৰজা আছিল। তেওঁৰ নাম শুনিলেই চৌদিশে থকা সৰু সৰু ৰাজ্যবোৰৰ ৰজাসকল ভয়ত কম্পমান হৈছিল। পৰমা সুন্দৰী পত্নী লৱংগলতা আৰু চকুত লগা দুটি পুত্ৰকন্যা ললিত আৰু বনলতাৰে তেওঁৰ সুখী সংসাৰখন। কতো কেনিও সামান্যতম অভাৱৰো চিন নাই। ৰাজ্যৰ প্ৰজাসমূহো ৰজাৰ প্ৰশংসাত পঞ্চমুখ। আটায়ে ৰজাৰাণী দুয়োকে পিতৃ মাতৃৰূপে জ্ঞান কৰে। বিক্ৰমজিতৰ ৰাজকাৰেঙৰ চৌহদত আছিল চালে চকুৰোৱা কেইবাখনো অনন্য সুন্দৰ বাগিচা। সংসাৰৰ সমস্ত সৌন্দৰ্যই যেন আহি সেই বাগিচাকেইখনত থোপ খাই আছিলহি। আন সকলো ফুলৰ লগতে ৰজাৰ অতিকৈ প্ৰিয় ফুল আছিল গোলাপ। দেশ বিদেশৰ নানা তৰহৰ গোলাপ ফুলৰ পুলি অনাই তেওঁ নিজৰ পচন্দ অনুসাৰে এখন গোলাপৰ উদ্যান প্ৰতিষ্ঠা কৰিলে। ফুলনিখনত আপডাল কৰিবলৈ তেওঁ কেইবাজনো মালীৰ মাজৰ পৰা নীলমণি নামে প্ৰায় 50 বছৰীয়া মানুহ এজনক নিৰ্বাচন কৰি উলিয়ালে। ফুলৰ গছৰ যিয়ে আপডাল কৰে সেই মানুহজনক মালী বুলি কোৱা হয়। মাজে সময়ে নীলমণিয়ে ৰজাৰ বাকীকেইখন বাগিচাতো কাম কৰি গৈছিলহি, যদিও এইবাৰ তেওঁ ৰাজকাৰেঙৰ একাষত নিজাকৈ ঘৰ এটা পালে। অকলশৰীয়া মানুহটোৱে ৰজাক বৰ ভক্তি কৰিছিল। কামত লগাৰ পাছদিনাৰ পৰাই পুৱাতে উঠি সেই গোলাপ উদ্যানৰ তদাৰক কৰাটোৱেই এতিয়া তেওঁৰ নিজৰ একমাত্ৰ কাম বুলি গণ্য কৰিবলৈ ল'লে। কাম কৰি থাকোঁতে কেতিয়াবা তেওঁ খাবলৈকো পাহৰি যায়। ইমানেই আপোন ভোলা হয় তেওঁ বাগিচাখনেই যত্ন লোৱাত লাগে।

0: যত্নৰ সুফল দুমাহমানৰ মূৰতে দেখিবলৈ পোৱা গ'ল। ৰাজকাৰ্যৰ পৰা বিৰতি পাই এদিনাখন ৰাতিপুৱাই ৰজা বিক্ৰমজিৎ সেই উদ্যানখনলৈ আহিল। সূৰ্যোদয় হওঁ হওঁ, পুৱাৰ দুই এটা চৰাইৰ বাদে ক'তো কোনো সাৰ পোৱা নাই। চাৰিওকাষে বিভিন্ন ৰঙৰ বিভিন্ন সুবাসেৰে ভৰা গোলাপ ফুলবোৰ দেখি পৰম বিস্ময়ত ৰজাৰ চকুহাল বহল হৈ গ'ল। ইমান সুন্দৰ হৈ উঠিছে উদ্যানখন, আনন্দত ৰজাই যেন সকলো পাহৰি গ'ল। মনৰ উলাহতে এটি দুৰন্ত তৰুণৰ দৰে ৰজাই উদ্যানখনত লৰি ফুৰিবলৈ ধৰিলে। হঠাতেই তেওঁ কিহবাত খুন্দা খালে। উহ বুলি মাত দিয়া মানুহজন যে তেওঁৰে মালী নীলমণি, এই ব্ৰহ্মপাত সি যে বাগিচাত কাম কৰি থাকিবহি তেওঁনো কেনেকৈ জানে বাৰু। ক'ৰবাত দুখ পালা নেকি বুলি ৰজাই আঠে পেঠে নীলমণিক তুলি ধৰিলে। নীলমণিয়ে নাই নাই একো হোৱা নাই বুলি অইন এজোপা গছৰ গুৰিলৈ গৈ কাম কৰাত লাগিল। নীলমণিৰ কামৰ নমুনা দেখি ৰজাই বৰ ভাল পালে। কিছুদিন পাৰ হৈ যোৱাৰ পাছত এদিনাখনৰ কথা, আবেলি পৰত ৰজাই গোলাপৰ ফুলবোৰ চাই ফুৰিছে। হঠাতে তেওঁৰ কিবা এটা উকা উকা লাগিল। কি কথা ভাবি ভাবি হঠাতে তেওঁৰ খিয়াল হ'ল, উদ্যানখনত অইন সকলো ৰঙৰে গোলাপ আছে, নাই কেৱল নীলা ৰঙৰ গোলাপ। লগেই লগে নীলমণিক মতোৱা হ'ল আৰু আদেশ দিয়া হ'ল যে এমাহৰ ভিতৰতে সি যেন নীলা গোলাপৰ পুলি আনি সেই উদ্যানত ৰুৱেহি। নীলমণিৰ মূৰত যেন আকাশী সৰহে ভাগি পৰিল। এতিয়া সি কি কৰে? একো ৱাদি নাপায় আমন জিমনকৈ তাৰ ঘৰৰ পিৰালিত বহি থকা অৱস্থাতে অকস্মাতে সি শুনা পালে, যোৱা আকাশ আৰু সাগৰ য'ত মিলি গৈছেগৈ সেই ঠাইৰ পৰা অনা এচলু পানী ইয়াৰে যিকোনো এজোপা বগা গোলাপৰ গুৰি দিলেই তাত নীলা গোলাপ ফুলি উঠিব। নীলমণি লৰা লৰিকৈ নাও এখনৰ সন্ধানত ওলাল। সাগৰ তীৰত থকা ধুনীয়া নাও এখনত তেওঁ যাত্ৰা আৰম্ভ কৰিলে। পিছে তেওঁ সেই যাত্ৰাৰ যেন শেষেই নপৰে। কতা আকাশে সাগৰ স্পৰ্শ নকৰিছোন, সেই যাত্ৰাত তেওঁ এহাল বাপে পুতেকক মাছসাগৰৰ পৰা উদ্ধাৰ কৰি আনিলে। দুয়ো এখন দুৰ্ঘটনাগ্ৰস্ত জাহাজৰ যাত্ৰী আছিল। তেওঁলোকক আঠে পেঠে তেওঁ নিজৰ ঘৰলৈকে লৈ আনিলে। পিছে সেই আকাশীবাণীৰ কথাষাৰ হ'লে নফলিল, কাৰণ ইমান দীঘলীয়া যাত্ৰাটোত তেওঁ আৰু সেই ঠাই বিচাৰি নাপালে য'ৰ পৰা অনা এচলু পানীয়ে নীলা গোলাপ ফুল ফুলাই তুলিব পাৰে। তেওঁ উভতি অহাৰ দুদিনমান পাছত সেই উদ্যানলৈ তেওঁ ডাক পৰিল। ৰজা বিক্ৰমজিতে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। বৰ দুখ মনেৰে নীলমণি ৰজাৰ ওচৰ চাপি আঁঠু কাঢ়ি বহিল আৰু ফুলপাহৰ পুলি নোপোৱাৰ সংবাদ দিলে। কথাখিনি কৈ থাকোঁতেই বুঢ়াৰ দুচকুৰে টপ টপকৈ চকুপানী সৰি পৰিবলৈ ধৰিলে। সেই ডোখৰতে এপাহ শুভ্ৰ গোলাপ ফুল ফুলি আছিল। নীলমণিৰ নিষ্পাপ অন্তৰ উজাৰি ওলোৱা সেই চকুপানীৰ পৰশতে চাওঁতে চাওঁতে ফুলপাহ নীলবৰণীয়া হৈ পৰিল। ৰজাৰ উল্লসিত চিঞৰত চকমক খাই সাৰ পাই উঠাৰ দৰে নীলমণিও সেই ঘটনা দেখি বিস্ময়াভিভূত হৈ পৰিল। ৰজাই মনৰ আনন্দতে নীলমণিক আঁকোৱালি ধৰিলে। যথেষ্ট ধন বৃদ্ধি ৰজাই তেওঁক সেইখন উদ্যানৰ কেৱল ৰখীয়া পাতি ৰাখিলে। সেই তেতিয়াৰে পৰা সেই গোলাপজোপাত বছৰি মাত্ৰ এটা দিনত এপাহ গোলাপ ফুল ফুলে। সেই যে নীলমণি চকুপানী সৰি পৰা দিনটো, সেইটো দিনতে ৰজাই দেখা পাই গছজোপাত লাহে লাহে ফুলি আহে এপাহ নীলবৰণীয়া গোলাপ। এই সাধুটি হিমাচল প্ৰদেশৰ। ভাল লাগিল নিশ্চয় তোমালোকৰ। বাৰু আহা এতিয়া তোমালোকৰ গীত মাত শুনো। অকমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, জিজ্ঞাসা কৰিতা।
0: জিজ্ঞাসা ক'ৰ পৰা আহিছা?
1: গুৱাহাটী নুমাটি ছেক্টৰ শ্ৰী পেলাই।
0: জিজ্ঞাসাই কি শুনাবা মেলত?
1: কমানি ককা
0: কোৱা।

অকণিহঁত, এতিয়াতো তোমালোকৰ গৰমৰ বন্ধ, তোমালোকে ঘৰতে মাজে মাজে অলপ অলপ পঢ়া শুনাবোৰ কৰি থাকিবা দেই। গোটেই দিনটো যদি টিভি চাই থকা, মোবাইল চাই থকা, তোমালোকৰ চকুৰ যথেষ্ট ক্ষতি হ'ব, টোপনি ক্ষতি হ'ব, শৰীৰটোকোতো অকণমান ব্যায়ামৰ প্ৰয়োজন হয়, শৰীৰটো অকণ লৰচৰ কৰিলেহে আমাৰ দেহটো সুস্থ হৈ থাকিব, নহয় জানো? তোমালোকে এই গৰমৰ বন্ধৰ দিনকেইটাত এটা নিয়ম বনাই ল'বা, ৰাতিপুৱা সোনকালে উঠিবা, যোগাসন কৰিবা, প্ৰাণায়াম আদি কৰিবা, বা ডাঙৰৰ সৈতে খোজকাঢ়িবলৈ যাবা। এতিয়া গৰমৰ দিন, বাহিৰতো দিনত খেলিব নোৱাৰা, গতিকে ভিতৰতে তোমালোকে খেলিবা।

অকণিহঁত, এতিয়াতো তোমালোকৰ গৰমৰ বন্ধ, তোমালোকে ঘৰতে মাজে মাজে অলপ অলপ পঢ়া শুনাবোৰ কৰি থাকিবা দেই। গোটেই দিনটো যদি টিভি চাই থকা, মোবাইল চাই থকা, তোমালোকৰ চকুৰ যথেষ্ট ক্ষতি হ'ব, টোপনি ক্ষতি হ'ব, শৰীৰটোকোতো অকণমান ব্যায়ামৰ প্ৰয়োজন হয়, শৰীৰটো অকণ লৰচৰ কৰিলেহে আমাৰ দেহটো সুস্থ হৈ থাকিব, নহয় জানো? তোমালোকে এই গৰমৰ বন্ধৰ দিনকেইটাত এটা নিয়ম বনাই ল'বা, ৰাতিপুৱা সোনকালে উঠিবা, যোগাসন কৰিবা, প্ৰাণায়াম আদি কৰিবা, বা ডাঙৰৰ সৈতে খোজকাঢ়িবলৈ যাবা। এতিয়া গৰমৰ দিন, বাহিৰতো দিনত খেলিব নোৱাৰা, গতিকে ভিতৰতে তোমালোকে খেলিবা। আমি বিভিন্ন ধৰণৰ খেল ভিতৰত খেলিব পাৰোঁ, যেনে আমি লুডু খেলিব পাৰোঁ, কেৰম খেলিব পাৰোঁ, তাৰোপৰি চাইনিজ চেকাৰ খেলিব পাৰোঁ, যিবোৰ খেলিলে আমাৰ মগজৰো অনুশীলন হয়, নহয় জানো? বিভিন্ন ধৰণৰ আজিকালি হাতে বনোৱা বস্তু বনাব পাৰি, সেইবোৰ বনাবা, সেইবোৰ তোমালোকে উপহাৰ হিচাপে পঠিয়াব পাৰা বা উপহাৰ হিচাপে দিব পাৰা। তোমালোকে ছবি আঁকিব পাৰা, ছবি আঁকিলে মনৰ একাগ্ৰতা বৃদ্ধি পায়। আবেলি হ'লে যেতিয়া ৰ'দ কমিব, তেতিয়া তোমালোকে অকণমান বাহিৰত ওলাই গৈ খেলিবা, কাৰণ আমাক মুকলি বতাহৰো প্ৰয়োজন হয়। অ', তোমালোকে সাধু কিতাপ আদিও পঢ়িব পাৰা, ডাঙৰ ডাঙৰ ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ পঢ়িব পাৰা। কিতাপ পঢ়িলে আমাৰ জ্ঞান বহুত বৃদ্ধি পায়। তোমালোকে এনেদৰে গৰমৰ দিনকেইটা কটাবাচোন, তোমালোকে কি কি কৰিলা আমাক মেলত জনাবাহি, হ'বনে? এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: O con el mel junilé.
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহ'লে
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো দিল সে ছবিৰ কেইটিমান গীত। গীতিকাৰ গুলজাৰ, সংগীত AR ৰহমানৰ। প্ৰথমে শুনক লতা মংগেশকাৰ আৰু MG শ্ৰীকুমাৰৰ দ্বৈত কণ্ঠৰ এটি গীত।

0: শ্রোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সৈতে। বাইদেউ, আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আমি যোৱা খণ্ডত কৰ্ণাটিক সংগীতৰ কথা পাতি আছিলো, সেই কথাখিনিৰে আকৌ আৰম্ভ কৰো।
1: কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলো মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালী এজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক। আৰু তেওঁৰ পৰাই মই ভজ গোবিন্দম নৱৰাগম শিকিছিলো তেওঁৰ পৰা, কৰ্ণাটিক সংগীত। আৰু সেইবিলাকে মই ৰিয়াজ কৰো। মোৰ ৰিয়াজৰ মোৰ নিয়ম আছিলে, মই ফাৰ্ষ্টতে কৰিছিলো লতাৰ গীতা। লতাৰ গীতাখিনি মই এল পি ৰেকৰ্ডৰ পৰা শিকা, লং প্লেয়িং। কোন কোন অধ্যায় আছিলে, নৱম অধ্যায় আৰু চৈধ্য নম্বৰ যিটো 14th অধ্যায়টো, সেইটো এটা এনেকে পেলাই মই সেইখিনি এবাৰ গাওঁ, এটা অধ্যায় মই গাওঁ। সুৰতে আছিলে লতাৰ, এইবিলাক বহুত ধুনীয়া, বহুত ধুনীয়া, মানে কি ক'ম আৰু। তাৰপিছত মই কৰ্ণাটিক সংগীত যিখিনি মই শিকিছিলো, ভজ গোবিন্দম, নৱৰাগম, এইবিলাক। এই নৱৰাগম খুব ধুনীয়া শুনিবলৈ, জানা, এটা হেৰি ৰাগৰ আছে তোমাৰ, আমাৰ ৰাগৰ লগত মিলে কিন্তু নামবিলাক বেলেগ বেলেগ।

0: এনেকুৱা ধৰণৰ খুব কঠিন হয়, কিন্তু মই কঠিন বস্তুৱেই তেতিয়া ভাল পাইছিলোঁ মই, আৰু সেইবিলাক উতুলিছিলোঁ, মই গাইছিলোঁ, আৰু মই তাৰপিছতহে অন্য বস্তুলৈ মই আহোঁ, ৰাগলৈ আহোঁ, আৰু ৰাগৰ পিছত তেনেকৈ ঠুমৰি গজল মোৰ বহুত লম্বা হৈ যায়গৈ প্ৰেক্টিচটো। আৰু দেউতা যোৰহাটলৈ আহিলে শনিবাৰে আহে, দেওবাৰে গুচি যায় এনেকুৱা, কিন্তু বাহিৰত বাৰাণ্ডাটোত মা দেউতা বহি থাকে আৰু শুনি থাকে, আৰু প্ৰত্যেক দিনাই মোক কমেণ্টটো কৰে যে আজি ভাল হৈছে বা আজি এইখিনি অকণমান হৈ আছে, আজি আৰুখিনি কৰিব লাগিব, এনেকুৱা ধৰণৰ। মুঠতে এই চৰ্চাটো আৰু পৰিৱেশটো মানে বহুত সহায় কৰিছিলে মোক। আৰু বিয়াৰ পিছতো তেনেকৈ ঘৰখনে আৰু ল'ৰা ছোৱালীকেইটাই, মোৰ ল'ৰা ছোৱালীয়ে বহুতখিনি সহায় কৰিছে, মোক লগ দিছে, ফুৰ কৰোঁতে আমি এওঁ মই আটাইকেইটাই এওঁ ল'ৰা ছোৱালীকেইটাক বহাই লৈছিলে, সদায় গান এটা নতুন হ'লে শুনিবৰ কাৰণে মাতি আনে, আহাচোন শুনাহি তোমালোকে, আমি গানৰ ৰুম আছিলে মোৰ, সেইটো ৰুমত আমি বহোঁ, একেলগে আমি হেৰি কৰোঁ, ইহঁতি নিজে এনজয় কৰে, বহুত এনজয় কৰে, আৰু সেইকাৰণে খুব ভাল লাগিছিলে। কেতিয়াবা মা আহিবহে, মামনি বহে, সি আহি পেলাই একেলগতে, বহুত বেলেগ ধৰণৰ পৰিৱেশবোৰ পাইছো, সেইকাৰণে ভাল লাগে আচলতে, খুব ভৰি উঠা এটা পৰিৱেশ এটা।
1: আৰু আপুনি কলেজীয়া শিক্ষাৰ কথা কৈছে, কোন মহাবিদ্যালয়ত পঢ়িছিল কওকচোন?
0: মই দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজত পঢ়িছিলো, তাতে আৰু কলেজত জানাই নহয় আৰু মিউজিক ছেক্ৰেটৰী থকা আৰু বেষ্ট মানে হেৰি হোৱা,
1: শ্ৰেষ্ঠ কণ্ঠশিল্পী হৈছিল আপুনি,
0: শ্ৰেষ্ঠ কণ্ঠশিল্পী, এইবিলাক সেইবোৰ নৰ্মেল আৰু, সেইবোৰ চবৰে থাকে, মোৰো আছিলে সেইবিলাক, আৰু কলেজৰো সেই যিবিলাক উৎপাতবিলাক ফূৰ্তিবিলাক সেইবিলাকো বেলেগ বেলেগ আছিলে, তেনেকুৱা আগতে ধৰা কোনোবা ল'ৰা পিছে পিছে গৈ থাকিলে ধৰা সেইবিলাক, এতিয়া পিছত এওঁক যেতিয়া মই কৈছিলোঁ এওঁটো গানেই লিখি দিলে ন, কলেজ যাওঁতে যেতিয়া মোৰ চুলি বহুত দীঘল আছিলে, একদম লম্বা বেনি থাকে, আৰু মানুহে বহুতহে পিছতহে কৈছে, এদিন বিজুদাৰ মানে বিজু ফুকন যে আমাৰ অতি আদৰৰ আৰু
1: শ্ৰদ্ধাৰ,
0: বিজুদাই মানে এবাৰ সেই পিছত কৈছে, নিউ ইয়াৰ্ছ প্ৰগ্ৰেম এটা কৰিছিলোঁ, তাৰে মানে ষ্টাৰ্ট কৰি মই গাবলৈ গৈছোঁ আৰু চবৰে আগতে কৈ দিছে জানা, তেওঁ কৈছে মই এবাৰতো মই বাছত গৈছোঁ আৰু ফ্ৰণ্টত বিউটি বৰুৱা, মই বোলে সৌন্দৰ্য চাই চাই গৈ আছোঁ আৰু, বোলে বেনীডাল বোলে একদম তললৈকে আহিছে, চিটৰ তলত বোলে বেনি আৰু কাণত ডাঙৰ ডাঙৰ কাণফুল, ইমান লাজ পাইছোঁ মই, তাৰপিছত সেইবিলাক মানে আচলতে সেই সেইদিনৰ কথা, আৰু ল'ৰা পিছে পিছে গৈ থাকিলে আৰু তেতিয়া আমি গম, আমি ইমান মন নকৰিছিলোঁতো, আমাৰ কাৰবাৰবোৰ বেলেগ আছিলে অলপ, ক'ত বগৰী গছত ক'ত বগৰী পকিছে নেকি, হেৰিছে ঘৰত বগৰী খাব নিদিয়েতো, গলা বেয়া কৰিব।
1: আৰু আপুনি যে ক'লে যে সেই কথাটো আপোনাৰ যেতিয়া স্বামীক আপুনি ক'লে, এটা গীতৰ সৃষ্টি হ'ল, সেই গীতটি কোনটো? আৰু
0: এইটো গান যে তোমাৰ হেৰি

0: এইটো গান
1: খুব ভাল লাগিছে আৰু গিফটি শুনিলো
0: এইটো গান মানে তোমাৰ খুব ভাল লাগিছে নহয় হয় এই গানটো মানে সেই সময়ত মই যেতিয়া কৈছিলো কলেজৰ এখন সোণালী জয়ন্তী আছিলে হা কোনোবা এখন কলেজৰ নামটো পাহৰিছো মই সেই কলেজখনত থাকোঁতে মই তেতিয়া এওঁক ক'লো যে এনেকুৱাটো হৈছিলে মোৰো হৈছিলে তুমি লিখাচোন কি আছিলে তাৰপিছত লিখিলে এওঁ সেই ফাংচনটোৰ কাৰণে মই গালো আৰু তাত মই কৈ লৈছো আগতে যে আপোনালোকৰ কাৰণে এই গীতটো মই লৈ আহিছো আজি ইয়াত মই প্ৰথম গাম মই বাণীবদ্ধ কৰা নাই মই ক'তোৱে গোৱা নাই পিছত মই দূৰদৰ্শন কৰিছো বাণীবদ্ধ কৰিছো বাৰু বেলেগ কথা কিন্তু মই ক'তো গোৱা নাই আপোনালোকে শুনিবচোন যে প্ৰথমতে গৈ আছে গানটো গৈ আছে বহাগ যায় মাহ যায় চব যায় আৰু ল'ৰাটো মানে নকয়হে নকয় একো নকয় ছোৱালীজনীক তাৰপিছতে বহুত দিন তাৰ কোনো দেখা দেখি নাই দেই বহুত দিন দেখা দেখি নাই কি হ'ল মানে তাৰপিছত হঠাৎ এদিন দেখিলে দেখি পেলাই সুধিলে মানে একো নক'লা যে কি হ'ল মানে তেতিয়া মানে ল'ৰাটোৱে কৈছে তোমাক ক'বলৈ ভনী কথা এটি আছে মোৰ তুমি যেন খাই লাখ সৰু ভনীজনী মোৰ যোৱাবেলি বহাগত ঢুকাই থাকিল তাই সেয়েহে তোমাক দেখি চাই থাকো বাৰে বাৰে এনেকুৱা ধৰণৰ কথা

0: যিখিনিলে গোৱালে মানুহ একদম পেইন ড্ৰপ চাইলেন্স, মানুহ একদম স্তব্ধ হৈ গৈছে যে ইমান এনেকুৱা ধৰণৰ গান এটাৰ পৰা কলৈ আহি গ'ল গানৰ পৰিৱেশটো।
1: আৰম্ভণিতে অৰ্থটো বেলেগ বুলি ধৰি লৈছিলে, কথাটো বেলেগ হৈ গ'ল,
0: কথাটো বেলেগ হৈ গ'লগে, তাৰমানে কিমান গভীৰ হ'ব পাৰে এটা ল'ৰাই পিছে পিছে আহিলেই যে ভাল পাবলৈ বা জোকাবলৈ আহে এনেকুৱা ধৰি ল'ব নালাগে, এনেকুৱা ল'ৰাবোৰক ছেফগাৰ্ড দিলে আৰু মুঠতে।
1: হয়, আমি আপোনাৰ সংগীত জীৱনৰ কথা পাতি আছো, শ্ৰোতাসকলে নিশ্চয় কথাবোৰ জানি ভাল পাইছে, বহুতো নজনা কথা তেওঁলোকে আজি শুনিছে, আৰু আপুনি ইতিমধ্যে কৈছে যে আকাশবাণীৰ আপোনাৰ এটি পৰিয়ালৰ নিচিনাই। আকাশবাণীৰ সৈতে সম্পৰ্কটো নিশ্চয় গুৱাহাটীতে আৰম্ভ হৈছিল আপোনাৰ, সেই সম্পৰ্কৰ আৰম্ভণিৰ বিষয়ে কওকচোন।
0: সম্পৰ্কৰ আৰম্ভণি বুলি ক'লে, আকাশবাণী গুৱাহাটীৰ লগত সম্পৰ্ক বুলি ক'লে মই 1967 চনলৈ ঘূৰি যাব লাগিব, কিয়নো 1967 চনতে মই সংগীতৰ তিনিবিধ ক্ষেত্ৰৰ, অসমীয়া আধুনিক গীত, ভজন আৰু গজলৰ স্বীকৃতি পাবৰ বাবে যি পৰীক্ষা দিব লাগে তাৰ বাবে, অডিশ্যনৰ বাবে মই নিমন্ত্ৰণ পত্ৰ পাই পেলাই গৈছিলোঁ। মই সেইদিনাই প্ৰথম আকাশবাণী গুৱাহাটী নামৰ এই মন্দিৰত মই ভৰি দিছিলোঁ, মই প্ৰণাম জনাই শ্ৰদ্ধাৰে। আৰু এটা জীৱনৰ মোৰ মুহূৰ্ত আছিলে সেইদিনা মোৰ সদায় মনত থাকে, সেইটো হৈছে কি, মই সেইদিনা মোৰ বাইদেউ ভিনদেউহঁতৰ লগত শ্বিলঙলৈ যাম, জীৱনৰ প্ৰথম দিন শ্বিলং চামগৈ, কেনেকুৱা শ্বিলঙৰ কথা সদায় শুনি থাকোঁ ধুনীয়া ধুনীয়া বুলি। গতিকে মোৰ অডিশ্যনটো আছে যদিও বহুত ফূৰ্তি লাগি আছিলে, মনত আনন্দ হৈ আছিলে, মন শ্বিলং যাম শ্বিলং যাম। গতিকে আমি আগদিনা গৈছোঁ, পিছদিনা আগবেলাতে অডিশ্যনৰ বাবে গ'লোঁ। সেয়ে মই এটা আবেদন মানে জনাইছিলোঁ যে মোক সোনকালে আজৰি কৰি দিব নেকি পৰীক্ষাসমূহ লৈ। বেলেগে বহি আছে হয়তো তেওঁলোকে আচৰিতে হৈছে, ভয় খাই খাই বহি আছে চবেই, তো কিয় জানো মই নাজানো, মোৰ ভয় ইমান লগা নাছিলে কাৰণ মই প্ৰিপাৰেশ্যনটো খুব ভাল কৰি গৈছিলোঁ আৰু ভাবিছোঁ যিখিনি সোধে মই গাব পাৰিম। গতিকে সেইমতে মোক ল'লেও আকৌ জানা সোনকালে অকণমান অডিশ্যন লৈ পেলাই আজৰি কৰিও দিলে। তাৰপিছত শ্বিলঙলৈ গ'লোগৈ, মই অডিশ্যন ভালেই হৈছে মোৰ। তাৰপিছত ঘূৰি আহিলোঁ যোৰহাটলৈ, 4 দিনমান পিছত ঘূৰি আহিছোঁ মই। আহি পেলাই মই পাছ কৰাৰ পত্ৰ প্ৰমাণ পত্ৰখন পাইছোঁ, লগতে মোৰ প্ৰগ্ৰেমো আহিছে 3টা গীত এনেকৈ কৰিব লাগে বুলি।
1: হয়, প্ৰথম যিটো গীত বাণীবন্ধন।

0: কৰিলে আপুনি আকাশবাণী গুৱাহাটীত, সেই গীতটি বিষয়ে কওকচোন।
1: প্ৰথম গীতটি আছিলে এটি খুব সুন্দৰ গীত, মোৰ জীৱনৰ প্ৰথম নাম কৰা গীত, মোক বিউটি বৰুৱা নাম কৰি দিয়া গীত। সেইটো আছিলে আমাৰ অতি শ্ৰদ্ধাৰ নুৰুল হক দেৱৰ লিখা আৰু অসমৰ এটি বিখ্যাত সংগীত জ্যোতি জিতু তপন তেখেতসকলে সুৰেৰে সজোৱা। তোমালৈ মনত পৰে জোনাকে ধৰা খাবতি ধৰিলে স্বপ্নই দুচকুত জাল ধৰে। এই গীতটিয়ে মোক তেতিয়া অলৰেডি ফাংচনবিলাকত মই গাওঁ বিউটি বৰুৱা বুলি অলপ অলপকে জনাজাত মই হৈছোঁ। এই গীতটি মই যেতিয়া মই আকাশবাণী গুৱাহাটীত বাণীবদ্ধ কৰিলোঁ তাৰ যোগেদি প্ৰচাৰ হ'ল, তাৰপিছত মোৰ পুৰা স্বীকৃতি আহি গৈছিল, আদৰি ল'লে। তাৰ বাবে মই সদায় আকাশবাণী গুৱাহাটীক মই স্মৰণ কৰোঁ, মোৰ অন্তৰত আছে, অশ্ৰদ্ধ প্ৰণিপাত কৰিছোঁ। আৰু এই গীতটিত লিখকজন নুৰুল দাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিটো দা তপনদালৈ মই শ্ৰদ্ধা জনাইছোঁ, আৰু যিসকলে বজাইছিল সংগীতজ্ঞসকলক মই সোঁৱৰিছোঁ, বাণীবদ্ধ কৰাজনকো মই সোঁৱৰিছোঁ, জয় হৰি দাস, জয় হৰি দাদা, সকলোৰে পৰিচিত। আৰু আৰু বহুত কিবা কিবি হয়ো আমাৰ মাজত, সেই সময়ত গীত গালে ৰেডিঅ'ত, গতিকে এই গীতটো মোৰ বিশেষভাৱে মোৰ প্ৰিয় আৰু বিশেষভাৱে মোক নাম দিছিল এই গীতটোৱে।
0: আৰু এই গীতটোৰ জৰিয়তে বিউটি বৰুৱাক সকলো শ্ৰোতাই আদৰি লৈছিল, আৰু আজি যদি গীতটো আমি নুশুনো কথাখিনি আধৰুৱা হৈ থাকিব। আপুনি যদি গাই শুনাই ভাল লাগিব,
1: মই অকণমান গাই দিছোঁ বাৰু।

0: আপোনাৰ সংগীত জীৱনৰ বহু কথা আমি পাতিব লাগিব, কিন্তু এই খণ্ডটিৰ শেষত আপোনাৰ এটি ভাল লগা গীতৰ বিষয়ে আমি জানিব বিচাৰিছো, আৰু এই গীতটি যদি আপুনি গাই শুনাই সেই গীতটিৰেই আমি সামৰণি মাৰিম, আৰু পৰৱৰ্তী খণ্ডত আপুনি আকাশবাণী গুৱাহাটীত গোৱা আন বহুতো গীত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গোৱা গীত, দ্বিজেন্দ্ৰ মোহন শৰ্মাদেৱে কি ধৰণে আপোনাৰ সংগীত জীৱনক আৰু বেছি সমৃদ্ধ কৰিছে সেই বিষয়ে আমি নিশ্চয় পাতিম, কিন্তু এতিয়া আপোনাৰ ভাল লগা এটি গীতৰ বিষয়ে জানিব বিচাৰিছো।
1: আচলতে ভাল লগা গীত বুলিবলৈ হলে বাছি উলিওৱা বৰ টান, তথাপি সেই সময়ৰ বহুখিনি গীতৰ মাজত এটা বিশেষ গীত মোৰ খুব ভাল লাগিছিল। যিটো গীতৰ গীতিকাৰ আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা বাইদেউ, নিৰ্মল প্ৰভা বৰদলৈ, আৰু আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ সুৰকাৰ সংগীতজ্ঞ মুকুল বৰুৱাদেৱ। মুকুল দা আৰু নিৰ্মল প্ৰভা বাইদেউক মই সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আৰু বৰ সুন্দৰ এটি মিঠা গীত মুকুল দাই সুৰেৰে সজাইছিল।
0: আমি গীতটি শুনিম, কিন্তু গীতটি বাণীবন্ধনৰ সময়ৰ নিশ্চয় কিবা ভাল লগা কথা থাকিব যিটো আপুনি আমাক ক'লে আমাৰো ভাল লাগিব।
1: হয়, বাণীবন্ধনৰ সময়ত কিছু এনেকুৱা অঘটন কেতিয়াবা কেতিয়াবা ঘটিছিল, মানে এটা গভীৰ গীততো হাঁহিব লগা হৈ যায় কেতিয়াবা। তাৰমানে এই গীতটি যেনে বুকুৰ আপোনাই নদীৰ উপায়, সম্পূৰ্ণ মানে আইৰ মানে এটা বসুন্ধৰা মাৰ কথা গোটেই গীতত আছে। তাতে ৰেকৰ্ডিং আমাৰ ফাইনেল কাট হ'ব আৰু, এনেকুৱাতে আমাৰ লগত সংগত কৰিছিলে শ্ৰদ্ধাৰ প্ৰমোদ চক্ৰৱৰ্তী দাদা আছিলে তাবলাত, প্ৰভাত দা আছিলে বাঁহীত, আৰু আক্তাৰ খাঁ চাহ আছিলে চেতাৰত, এনেকে এনেকে গীটাৰত আছিলে জনি জোচেফ দা, পিটাৰ জোচেফ দা এনেকে আছিলে। তাৰপিছত এনেকে মানে মই গীতটো গাই আছো জাষ্ট শেষ হ'ব আৰু। জহৰী দাই তেতিয়া আমাক ৰেকৰ্ডিং ৰুমৰ পৰা আমাক ইণ্ডিকেশ্যন দিয়ে, এটা আঙুলি দেখুৱায়, এটা আঙুলি দেখুৱালে গম পাওঁ এক মিনিট আছে, আৰু এটা আৰু এটা আঙুলি আধা এনেকে বেকা কৰি দিয়ে আঙুলিটো, সেইটোত গম পাওঁ ডেৰ মিনিট
0: আছে।
1: গানটো মানে ফাইনেল হ'ব আৰু সেইবাৰ আৰু, আমি গোটেইটো গান গাই থাকিব লাগেতো নহ'লে। তাৰপিছত এটা আৰু আধা আঙুলি এনেকে জহৰী দাই দেখুৱাইছে আৰু দেই, ৰেকৰ্ডিং ৰুমৰ পৰা দেখিছো মই, চবেই আমি চাইছো দেখিছো। ঠিক তেনেকুৱাতে কি হ'ল, আখৰা খাঁ চাবে পাণ খাই আহিলে নহয় তেওঁ গাঁঠি খাই গ'ল, গোটেই কাহি কাহি মানুহজন ৰেকৰ্ডিং চেকৰ্ডিং চব বন্ধ হৈ গ'ল তেতিয়া আৰু,
0: গোটেই আপোনালোকৰ কষ্ট এনেই গ'ল।
1: অ এনেই গ'ল, কিন্তু বাকী চবে প্ৰমোদ চক্ৰৱৰ্তী দাদা আৰু প্ৰভা দাদাই খুব হাঁহিছিলে দেই আগতে দুয়ো, আৰু দুইজনে মিলি কি কি যে নকৰিছিলে নহয়, আমি খুব এনজয় কৰোঁ আচলতে আগতে প্ৰগ্ৰেম কৰিবলৈ গ'লে। তেতিয়া সেই গাঁঠি খোৱাৰ পিছত অকণমান সময় কোনোবাই প্ৰমোদ চক্ৰৱৰ্তী দাদাই আকৌ ফ্লাস্ক এটা লৈ যায় দেই, গৰম পানী থাকে তাতে, অকণমান গৰম পানী ফ্লাস্কটোৰ পৰা পানী খাবলৈ দিলে, আৰু ৰমেন দাও আছিলে, ৰমেন দাটো চকু টেলেকা কৰিছে একদম, মানে হেৰি পাণ খায়, আৰু পাণ খাতে হ'ল না ইছলিয়ে হাম লোগ ইয়ে সব চিজ নেই খাতে এনেকে কৈছে। এতিয়া খাচা বিয়া খুব ঘৰুৱা আছিলেতো, কোনো গপ অহংকাৰ নাছিলে, খুব মিলি মিলি কাম হৈছিলে দেই, আৰু সেইকাৰণে তেওঁ গৰম পানী চানি খালে মিলিলে খাই বৈ আৰু তেনেকে পাঁচ মিনিটমান ব্ৰেক এটা হ'ল, হৈ পেলাই তাৰপিছত আকৌ আমি আৰম্ভ কৰি পেলাই যেনিবা হ'ল। সেইদিনা সেই গাঁঠি খোৱাটোৰ মানে সেই ৰেকৰ্ডিংটো জহৰী দাই মানে শুনাইছে, তাৰপিছত মানে এইটো মিউজিক শুনক।

0: আপোনালোকে সবে যিখিনি কাহিছিলে মানে
1: সেইখিনি ৰেকৰ্ডিং শুনাই দিছে,
0: সেইখিনি শুনাইছে বোলে এইখিনি মিউজিকহে ভাল হৈছে, এইখিনি শুনক। তেনেকুৱাও ধেমালিবিলাক হৈছিল তাৰমানে সেই সময়ত, খুব আন্তৰিকতা আছিল কাৰণেহে এনেকুৱা হৈছিলে। গতিকে নিৰ্মল প্ৰভা বাইদেউৰ গান, কথা, মুকুলদাৰ সুৰৰ এইটো মানে সঁচাকে খুব ভাল লগা আৰু মোৰ বৰ শ্ৰদ্ধা উপজিছিল গানটোৰ প্ৰতি। বুকুৰ আপোনাই নদী ৰূপা আই মই অকণমান গাই দিছো।
1: আৰু আপোনাৰ এই গীতটিৰে আমাৰ আজিৰ খণ্ডটি ইয়াতে সামৰিব বিচাৰিছো। অহা খণ্ডত আপোনাক পুনৰ লগ পাম। আমি এতিয়া গীতটো শুনো।
0: নিশ্চয়, বহুত ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, তোমালোকৰ বহুতৰে গৰমৰ বন্ধ ইতিমধ্যে আৰম্ভ হৈছে। কিছুমান বিদ্যালয়ত বন্ধ দিয়া নাই যদিও দুই এদিনতে দিবই। তোমালোক আটায়ে তেতিয়া দীঘলীয়া কিছুদিনৰ বাবে মুকলিমূৰীয়া হৈ পৰিবা। পিছে এই সময়খিনিত কিনো কৰিম বুলি ভাবিছা তোমালোকে? আজিৰ চোৰাত তোমালোকক গৰমৰ বন্ধৰ পৰিকল্পনাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। গোটেই বছৰটো তোমালোকে অধীৰ আগ্ৰহেৰে ৰৈ থকা সময়খিনিয়েই হৈছে গৰমৰ বন্ধৰ সময়। এই দীঘলীয়া বন্ধই তোমালোকক বিদ্যালয়ৰ নিয়মীয়া পাঠদানৰ পৰা কিছু সময়ৰ বাবে জিৰণি লোৱাৰ সুযোগ দিয়ে আৰু লগতে নিজকে নতুনকৈ গঢ়ি তোলাৰ সুযোগো দিয়ে। সেইকাৰণে গৰমৰ বন্ধৰ সময়ছোৱা খেল ধেমালি আৰু জিৰণি লোৱাৰ লগতে তোমালোকে কিছুমান সৃষ্টিশীল আৰু জ্ঞানদায়ক কামতো ব্যৱহাৰ কৰিব পাৰা। প্ৰথমতে বন্ধৰ দিনকেইটাৰ বাবে এখন সুশৃংখল সময়সূচী প্ৰস্তুত কৰিবা। পুৱা সোনকালে উঠা, নিয়মিত ব্যায়াম বা যোগাভ্যাস কৰা, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত টোপনিয়ে সুস্থ জীৱনৰ ভেটি গঢ়ি তোলে। এই সময়খিনি নতুন জ্ঞান আহৰণৰ বাবেও ব্যৱহাৰ কৰিব পাৰা। পাঠ্যপুথিৰ বাহিৰেও গল্প, উপন্যাস, জীৱনী, বিজ্ঞান, ইতিহাস, ভূগোল আদি বিষয়ক কিতাপ পঢ়াৰ অভ্যাসে জ্ঞানৰ পৰিসৰ বহল কৰাৰ লগতে ভাষা জ্ঞান আৰু কল্পনাশক্তিও বৃদ্ধি কৰিব। আজিকালি ডিজিটেল মাধ্যমৰ জৰিয়তেও বিভিন্ন অনলাইন পাঠ্যক্ৰম, শিক্ষামূলক ভিডিঅ', বিজ্ঞান পৰীক্ষা, ভাষা শিক্ষা আৰু কম্পিউটাৰ দক্ষতা আহৰণৰ সুবিধা তোমালোকে ল'ব পাৰা। গৰমৰ বন্ধটো নিজৰ সুপ্ত প্ৰতিভা বিকাশৰো এক সুবৰ্ণ সুযোগ। ছবি অঁকা, সংগীত, নৃত্য, বাদ্যযন্ত্ৰ বজোৱা, অভিনয়, বাগিচা কৰা, ৰন্ধন প্ৰণালী শিকা, হস্তশিল্প বা কম্পিউটাৰ প্ৰগ্ৰামিং আদি নতুন দক্ষতা আয়ত্ত কৰাৰ চমু পাঠ্যক্ৰমো তোমালোকে এই বন্ধৰ দিনকেইটাতেই ল'ব পাৰা। ইয়াৰ উপৰি পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰা, ককা আইতা বা ঘৰৰ জ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ কথা শুনা, ঘৰুৱা কামত সহায় কৰা আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলাটোও বন্ধৰ এক মূল্যৱান দিশ। গছপুলি ৰোপণ, পৰিৱেশ পৰিষ্কাৰ অভিযান, পানী সংৰক্ষণ আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে সমাজ আৰু পৰিৱেশৰ প্ৰতিও দায়িত্ববোধ জাগ্ৰত হ'ব। গৰমৰ বন্ধটোত মোবাইল ফোন, টেলিভিছন, ভিডিঅ' গেম বা সামাজিক মাধ্যমত অত্যধিক সময় ব্যয় নকৰিবা। ইয়াৰ ফলত সময়ৰ অপচয় হোৱাৰ লগতে চকু, মন আৰু স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব। মনত ৰাখিবা, গৰমৰ বন্ধটো হৈছে জিৰণি আৰু আনন্দৰ মাজেৰে শিক্ষা লাভ কৰাৰ এক অপূৰ্ব সময়। এই সময়খিনি যদি পৰিকল্পিত, শৃংখলাবদ্ধ

0: আৰু সৃষ্টিশীলভাৱে তোমালোকে ব্যৱহাৰ কৰা, তেন্তে ই ভৱিষ্যত জীৱনৰ বাবে এক মূল্যৱান সম্পদ হৈ পৰিব। সেইবাবেই তোমালোকক কওঁ, গৰমৰ বন্ধৰ প্ৰতিটো দিন ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি নিজকে জ্ঞান, দক্ষতা, সুস্বাস্থ্য আৰু সৎ মূল্যবোধেৰে সমৃদ্ধ কৰি তুলিবলৈ চেষ্টা কৰিবা। বাৰু এতিয়া আহাচোন, গৰমৰ বন্ধৰ দিনকেইটাত তোমালোকে কিদৰে কটাবা, কি কি কৰিবা, এই বিষয়ে আৰু কিছু পৰামৰ্শ শুনো। প্ৰথমেই তোমালোকক কৈছে গোলাঘাটৰ বুঢ়ালিকচনত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ তুলসীপ্ৰসাদ শইকীয়াই।
1: মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোকৰ বিদ্যালয়ৰ গৰমৰ বন্ধত তোমালোকে কৃষি আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত বহু ধৰণৰ কাৰ্যকলাপ কৰিব পাৰা। আমি কিছুমান সহজ আৰু উপকাৰী পৰামৰ্শ তোমালোকলৈ আগবঢ়াইছোঁ। কৃষি সম্পৰ্কীয় কাৰ্যৰ ভিতৰত ঘৰৰ বাগিচাখনতে বা বাৰীখনতে তোমালোকে পদিনা, পিৰালি পালেং, ধনিয়া, লেচেৰা মাহ, ভেন্দি, তিয়ঁহ, জিকা, লাও, কোমোৰা, স্কোৱাছ, জলকীয়া, বেঙেনা, লগতে ঔষধি উদ্ভিদ যেনে মানিমুনি, মাটি কান্দুৰি, পনৌনোৱা, মচন্দৰি আদি সহজে ঘৰৰ তোমালোকৰ বাৰীখনত বা টাবত লগাই চাব পাৰা। মা দেউতাৰ সহায় ল'বা। ইয়াৰ উপৰিও বীজ সংৰক্ষণ আমি কৰিবলৈ শিকিব লাগে। ফল মূলৰ পৰা বীজ বা গুটি সংগ্ৰহ কৰি পুনৰ অংকুৰণ ঘটাই বা পুলি গজাই তাক ৰুবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও জল ব্যৱস্থাপনৰ বিষয়ে শিকিব পাৰি। উদ্ভিদক বা শস্যক কেতিয়া আৰু কিমান পানী লাগে সেইটো তোমালোকে জনাটো অতি আৱশ্যকীয়। আৰু গছত নিয়মিতভাৱে পানী দিব লাগে, জিঞ্জিৰিয়ে হওক, ঘৰৰ বাল্টিৰে হওক, কম পৰিমাণে হ'লেও তোমালোকে শস্যৰ কাৰণে উপযোগী যে এবিধ আহিলা তাকে ব্যৱহাৰ কৰি পেলাই শিকিব লাগে। ইয়াৰ উপৰিও তোমালোকে উদ্যোগী কৃষকৰ পথাৰ, জিলাখনত থকা কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি গৱেষণা কেন্দ্ৰ তোমালোকে পৰিদৰ্শন কৰিব পাৰা। এই ক্ষেত্ৰত তোমালোকৰ অভিভাৱকৰ সহায় লাগিব। নাৰ্চাৰী, কৃষিভিত্তিক উদ্যোগ জিলাখনত যি আছে তাক তোমালোকে গৈ কৃষি আৰু আনুষংগিক বিষয়ৰ নতুন নতুন কথা কিছুমান শিকিব পাৰিবা। কৃষিৰ উপৰিও তোমালোকে পৰিৱেশ সংৰক্ষণ কাৰ্যটো সহযোগ কৰিব পাৰা, যেনে গছপুলি বা বৃক্ষৰোপণ অভিযানত তোমালোকে অংশ ল'ব পাৰা। নিজৰ বাৰীখনত, চুবুৰীটোত, গাঁওখনত বা তোমালোকৰ নিজৰ বিদ্যালয়খনতে গছপুলি ৰোপণ কৰি জৈৱ বৈচিত্ৰ আৰু আমাৰ পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰা। আৱৰ্জনা পৃথকীকৰণৰ বিষয়ে তোমালোকে শিকিব পাৰা। জৈৱিক আৰু অজৈৱিক আৱৰ্জনা পৃথক কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰি, যেনে তোমালোকৰ ঘৰত প্ৰতিদিনে শাক পাচলি, বাকলি, আৱৰ্জনা যিবিলাক জৈৱিক ওলায় সেইবিলাক তোমালোকে কেঁচুসাৰ বা পাম সাৰ তৈয়াৰ কৰি পেলাই শস্যত প্ৰয়োগ কৰিব পাৰা। আৰু অজৈৱিক আৱৰ্জনাবিলাক পৃথক কৰিব লাগে, যেনে প্লাষ্টিক, পলিথিন, লোহা, বটল, এইবিলাকক আমি পৃথক কৰি জৈৱিক যিখিনি আৱৰ্জনা সেইখিনি আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও জল সংৰক্ষণৰ বিষয়ে তোমালোকে জ্ঞান ল'ব পাৰা। এই সময়ত যথেষ্ট বৰষুণ হয় আমাৰ ৰাজ্যখনত। বৰষুণৰ পানী বিভিন্ন উপায়ে সংগ্ৰহ কৰি বা পানীৰ অপব্যৱহাৰ ৰোধ কৰি জল সংৰক্ষণৰ কথা তোমালোকে জ্ঞান ল'ব পাৰা, কাৰণ আমাৰ যথেষ্ট পানী অপচয় হয়। আমাৰ চৰকাৰী যিবিলাক টেপ বা আমাৰ নলী নাদ আছে এইবিলাক পানী যথেষ্ট অপচয় হয়। সেই অপচয় ৰোধ কৰিবলৈ তোমালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰা। আৰু ইয়াৰ উপৰিও যি বৰষুণৰ পানী তোমালোকে সংগ্ৰহ কৰি তাক কাপোৰ ধোৱা, গাড়ী মটৰ ধোৱা এইবিলাক কামত ব্যৱহাৰ কৰিব পাৰা। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ শিকিব লাগে। প্লাষ্টিকৰ সলনি কাপোৰৰ বা মৰাপাতৰ বা কাগজৰ মোনা ব্যৱহাৰ কৰিবলৈ শিকিব লাগে, কাৰণ প্লাষ্টিকটো সহজে পচি নাযায় আৰু মাটিত ই কেইবাবছৰো সক্ৰিয় হৈ থাকে আৰু ইয়াৰ পৰা যথেষ্ট আমাৰ বায়ুমণ্ডল প্ৰদূষিত হয়। গতিকে আমি কাপোৰ, মৰাপাত বা কাগজৰ মোনা ব্যৱহাৰ কৰি পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ। খোৱা পানী বটল প্লাষ্টিকৰ সলনি তোমালোকে চিচা বা ধাতুৰ বটল ব্যৱহাৰ কৰিবলৈ শিকা। প্ৰকৃতিৰ সৈতে সংযোগ হ'বলৈ শিকিব লাগে। মৌ মাখি, পখিলা, মাটিত থকা কেঁচু আদি কিদৰে উদ্ভিদ বা শস্যৰ সহায়ক হয় সেইটো তোমালোকে লক্ষ্য

0: কৰিব লাগে, ইয়াৰ বিষয়ে লিখনি লিখিব লাগে বা ছবি আঁকিব লাগে। কাৰণ এই মৌমাখি, পখিলা আৰু কেঁচুৱে কৃষকৰ বন্ধু হয়। মৌমাখিবিলাকে আমাৰ শস্যৰ পৰাগযোগ ঘটায় বা পখিলাবিলাকেও তেনেধৰণৰ কাম কৰে। কেঁচুৱে আমাৰ মাটিডৰাৰ মানে সাৰ পৰিমাণ বৃদ্ধি কৰে, জৈৱিক সাৰ। আৰু কেঁচু সাৰ আমি আৱৰ্জনা, জৈৱিক আৱৰণবিলাক ব্যৱহাৰ কৰি কেঁচু সাৰ বনাব পাৰোঁ। এই বিষয়ে তোমালোকে জ্ঞান লোৱাটো অতি আৱশ্যক। লগতে তোমালোকে স্থানীয় পাৰ্ক বা উদ্যান বা যিবিলাক আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে, সংৰক্ষিত বনাঞ্চল বা নেশ্যনেল পাৰ্ক আছে, ৰাষ্ট্ৰীয় উদ্যান, এইবিলাক ভ্ৰমণ কৰি প্ৰকৃতিৰ যিটো বৈচিত্ৰতা তাৰ বিষয়ে তোমালোকে শিক্ষা গ্ৰহণ কৰিব লাগে। কাৰণ একোখন এনেকুৱা উদ্যান বা বনাঞ্চলত যথেষ্ট পৰিমাণৰ গছ গছনি, তৰু, তৃণ, লতা, ঔষধি উদ্ভিদ থাকে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে। মাটিতো বহুত ধৰণৰ বেক্টেৰিয়া, ভেঁকুৰ, এনেকুৱা ধৰণৰ আমাৰ সহায়ক, কৃষক খেতিৰ বাবে সহায়ক যথেষ্ট যিবোৰ অণুজীৱ থাকে, সেই সকলোৰ বিষয়ে তোমালোকে জ্ঞান ল'ব পাৰা। মুঠতে এই গৰমৰ বন্ধটো এনেধৰণে তোমালোকে কৃষি শিক্ষা গ্ৰহণ কৰিব পাৰা, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিব পাৰা। এনে কাৰ্য কৰিলে তোমালোকৰ দায়িত্বশীলতা বৃদ্ধি হ'ব, ধৈৰ্য বৃদ্ধি হ'ব আৰু প্ৰকৃতিৰ প্ৰতি সন্মান কৰিবলৈ তোমালোকে শিকিবা। আমাৰ যিটো কৃষি, আমাৰ খেতিয়কসকলে যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়। গতিকে তোমালোকে এনেধৰণে খেতিৰ বিষয়ে মানে যিখিনি তোমালোকৰ শিকিবা গৰমৰ বন্ধত, সেইখিনিয়ে তোমালোকক দায়িত্বশীলতা, ধৈৰ্য আৰু প্ৰকৃতিৰ প্ৰতি সন্মান বৃদ্ধি কৰিব। আৰু লগতে তোমালোকৰ এই গৰমৰ বন্ধটো অধিক আনন্দদায়ক, আকৰ্ষণীয় আৰু শিক্ষণীয় কৰি তুলিব।
1: সেয়া আছিল গোলাঘাটৰ বুঢ়ালেকচনত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ তুলসী প্ৰসাদ শইকীয়াই আগবঢ়োৱা কিছু পৰামৰ্শ। এইবাৰ এয়া গৰমৰ বন্ধৰ দিনকেইটা সুচাৰুৰূপে কটাবলৈ তোমালোকলৈ বুলি নলবাৰীৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট লোকনাট্যকৰ্মী নৃপেন দত্তই আগবঢ়োৱা কিছু পৰামৰ্শ শুনা হওক দেই।
2: মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, মৰম ল'বা, আজি তোমালোকৰ আগত গৰমৰ বন্ধটো ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে কটোৱা উচিত এই বিষয়ে অকণমান ক'বলৈ লৈছোঁ। গ্ৰীষ্ম বন্ধ বা গৰম বন্ধ মানে হ'ল ছাত্ৰ ছাত্ৰীৰ বাবে বহু প্ৰতীক্ষিত আৰু গুৰুত্বপূৰ্ণ এক সময়। ৰাজ্য আৰু শিক্ষা বোৰ্ড ভেদে গ্ৰীষ্ম বন্ধৰ সময় অলপ ইফাল সিফাল হয় যদিও সাধাৰণতে ভাৰতবৰ্ষত মে' আৰু জুলাই মাহৰ ভিতৰতে এই গ্ৰীষ্ম বন্ধ দিয়া হয়। এই গ্ৰীষ্ম বন্ধ দিয়াৰ কেইটামান কাৰণ আছে। ইয়াৰ প্ৰথম আৰু মুখ্য কাৰণটো হ'ল প্ৰচণ্ড গৰমৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ গৰম বন্ধ দিয়া হয়। তেনেদৰে বছৰ দিনা এখন কঠিন ৰুটিন ছাত্ৰ ছাত্ৰীসকলে মানি চলিব লাগে আৰু এই কঠিন ৰুটিনখনৰ পৰা সামান্য বিৰতি বা জিৰণি ল'বলৈ গ্ৰীষ্ম বন্ধ দিয়া হয়। তেনেদৰে পৰিয়ালৰ সৈতে সময় কটাবলৈ নাইবা নতুন কোনো দক্ষতা আহৰণৰ উদ্দেশ্যেও এই গৰমৰ বন্ধ দিয়া হয়। আমি আন এটা কথা জানো যে আমাৰ অসমীয়া সমাজ কৃষিজীৱী, কৃষি অসমীয়া সমাজৰ মূল জীৱিকা। কৃষিজীৱী পৰিয়ালৰ কাৰণে এই সময়খিনি অতি ব্যস্ততাপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ সময়। এই কৃষিজীৱী পৰিয়ালৰ বাকী ব্যস্ত সদস্যখিনিক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সহায় আগবঢ়াব পাৰে এনে এটা উদ্দেশ্য আগত ৰাখিও এই গ্ৰীষ্ম বন্ধ দিয়া হৈছিল। এতিয়া কথা হ'ল গ্ৰীষ্মবন্ধ কেনেদৰে কটোৱা উচিত। গ্ৰীষ্মবন্ধ দিয়াৰ কাৰণকেইটা বিশ্লেষণ কৰিলেই আমি এই প্ৰশ্নটোৰ উত্তৰ পাব পাৰোঁ। প্ৰথম কথা হ'ল প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ গ্ৰীষ্মবন্ধ দিয়া হয়। তোমালোকে জানা যে আহাৰ বা শাওন মাহত বা এই জুলাই মাহত অসমৰ তাপমান প্ৰায় 35ৰ পৰা 38 ডিগ্ৰী চেলচিয়াছ মান হয়গৈ।

প্ৰচণ্ড গৰমত ছাত্ৰ-ছাত্ৰীৰ ডিহাইড্ৰেশ্যন বা হিটষ্ট্ৰোক পৰ্যন্ত হ'ব পাৰে। গতিকে এই প্ৰচণ্ড গৰমত তোমালোক ছাত্ৰ-ছাত্ৰীসকলে যিমান পাৰি নিজকে গৰমৰ পৰা আঁতৰত ৰাখিব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ পানী, নেমুৰ চৰবত, ফল মূল আদি তোমালোকে খাই থাকিব লাগে। দ্বিতীয় কথা হ'ল, জিৰণি মানে সময়ৰ অপচয় নিশ্চিতভাৱে নহয়। বিশেষ শাৰীৰিক কষ্ট নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় কিছু অৰ্হতা এই গ্ৰীষ্ম বন্ধৰ দিনকেইটাতে আহৰণৰ প্ৰস্তুতি চলাব পাৰে। যেনে ধৰা ঘৰুৱা বা পৰিয়ালৰ কিছু কাম বনত সহযোগ কৰি বা নিজকে জড়িত কৰি প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগত আত্মিকভাৱে জড়িত হৈ পৰ্যবেক্ষণ কৰি বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ অধ্যয়নৰ যোগেদি এই অৰ্হতাসমূহ আহৰণ কৰিব পৰা যায়। তেনেদৰে গ্ৰামাঞ্চলৰ কৃষিজীৱী পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সাধ্যানুসাৰে এই দিনকেইটাতে কৃষি কৰ্মত সহযোগিতা কৰি কিছু অৰ্হতা আহৰণৰ চেষ্টা চলাব পাৰে। তেনেদৰে বিদ্যালয়ৰ দৈনন্দিন যিখন কঠিন ৰুটিন, এই কঠিন ৰুটিনখনৰ কাৰণে তোমালোকে কিছুমান কাম কৰিবলৈ সময় উলিয়াব নোৱাৰা। যেনে আত্মীয় কুটুম্বৰ ঘৰলৈ যোৱা, ৰুগীয়া বা আৰ্তজনৰ খবৰ লোৱা, বিভিন্ন ঠাইলৈ ফুৰিবলৈ যোৱা আদি কাম

0: আত্মিকভাৱে জড়িত হৈ পৰ্যবেক্ষণ কৰি বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ অধ্যয়নৰ যোগেদি এই অৰ্হতাসমূহ আহৰণ কৰিব পৰা যায়। তেনেদৰে গ্ৰামাঞ্চলৰ কৃষিজীৱী পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সাধ্যানুসাৰে এই দিনকেইটাতে কৃষি কৰ্মত সহযোগিতা কৰি কিছু অৰ্হতা আহৰণৰ চেষ্টা চলাব পাৰে। তেনেদৰে বিদ্যালয়ৰ দৈনন্দিন যিখন কঠিন ৰুটিন, এই কঠিন ৰুটিনখনৰ কাৰণে তোমালোকে কিছুমান কাম কৰিবলৈ সময় উলিয়াব নোৱাৰা, যেনে আত্মীয় কুটুম্বৰ ঘৰলৈ যোৱা, ৰুগীয়া বা আৰ্তজনৰ খবৰ লোৱা, বিভিন্ন ঠাইলৈ ফুৰিবলৈ যোৱা আদি কাম তোমালোকে এই গ্ৰীষ্মবন্ধৰ মাজতে কৰিব পাৰা। তেনেদৰে তোমালোকৰ নিজৰ ৰুচি অনুযায়ী নাচ, গান, অভিনয়, ছবি অঁকা, সাঁতোৰা, কম্পিউটাৰ শিকা আদি কামো এই গ্ৰীষ্মবন্ধৰ সময়ত কৰিব পৰা যায়। পুনৰ কৈছোঁ, গ্ৰীষ্মবন্ধ মানে জিৰণি যদিও সময়ৰ অপচয় নহয়। গ্ৰীষ্মবন্ধৰ এই সময়খিনি শৰীৰ আৰু মনক গতানুগতিকতাৰ পৰা অলপ আঁতৰত ৰাখি নতুন কিবা এটা শিকাৰ, জনাৰ বা দক্ষতা আহৰণৰ সময়, দেহক আৰু মনক সতেজ কৰাৰ সময়, ছাত্ৰ ছাত্ৰীৰ নতুনকৈ প্ৰাণশক্তি আহৰণৰ সময়, যাতে আগত দিনকেইটা আগতকৈও বেছি কৰ্মোদ্যমেৰে বা প্ৰাণশক্তিৰে পঢ়া শুনা আৰু যাৱতীয় কামত মনোনিৱেশ কৰিব পৰা যায়।
1: সেয়া আছিল গৰমৰ বন্ধৰ দিনকেইটা সদব্যৱহাৰৰ বাবে তোমালোকলৈ বুলি নলবাৰীৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট লোকনাট্যকৰ্মী নৃপেন দত্তই আগবঢ়োৱা কিছু পৰামৰ্শ। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ প্ৰতীক্ষা পাঠকৰ কণ্ঠৰ এটি বৰগীত।

ৰেৱান ট্ৰং শিৱমৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST সংগ্ৰহ 15% বৃদ্ধি পাইছে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 688,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ অংকিতা কোঁৱৰে কালি 13:05 ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। বৰুভূমিৰ বনাঞ্চলৰ পখিলা জৈৱ বৈচিত্ৰত আলোকপাত কৰি BTCৰ বন বিভাগে প্ৰকাশ কৰা এখন পুস্তিকা কালি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে উন্মোচন কৰে। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত আজি ৰাউণ্ড অৱ 16ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, বিজয় দাস, আনোৱাৰ আলী, অমলেশ কলিতা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই লীনা বৰা।
2: আজ হি আপনে স্বাস্থ্য কে লিয়ে উঠায়ে সহি কদম। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी। समग्र स्वास्थ्य सेवाएं अब आपकी पहुंच में है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान RRIH गुवाहाटी में विशेषज्ञ चिकित्सकों द्वारा व्यक्तियों और परिवारों के लिए व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र देखभाल प्रदान की जाती है। कुछ चयनित रोग स्थितियों के लिए विशेषज्ञ चिकित्सक बेहतर स्वास्थ्य प्रबंधन हेतु परामर्श सेवाएं भी उपलब्ध कराते हैं। पात्र मरीजों को निःशुल्क दवाइयां एवं प्रयोगशाला जांच सेवाओं का भी लाभ मिल सकता है। किफायती और सरकारी सहयोग प्राप्त स्वास्थ्य सेवाएं अब आपके लिए उपलब्ध है।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।
1: निवेदन करा हुई से नाथ खाला।

আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অষ্টৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। এয়া শুনক অষ্টৰাগ।

কৃপা করা হে হরি, শরণত রক্ষা করি, গিয়া মুখ সেবা।

0: দিবাকৰ, অঁ দিবাকৰ
1: কৈছো দেউতা,
0: এই পদূলিতে গাড়ী এখন ৰোৱা যেন পালোঁ, চাচোন চাকোন আহিছে।
1: এই আমাৰ ডাঙৰ দাদা দেউতা।
0: ডাঙৰ দাদা মানে গৌতম, হে? এই সময়ততো সি অহাৰ কথা নাছিল নহয়। লগত কোন কোন আহিছে?
1: সকলো আহিছে দেউতা।
0: হয়নে?
1: নৱ আৰু ইহঁত দুটাও আহিছে।
0: হয়নে? হয়নে? হে কি চাই আছ ভেবা লাগি, যা যা সিহঁতক লৈ আগৈ।
1: কৈছো দেউতা। দেউতা
0: কুশল হওক।
2: আপোনাৰ ভালনে দেউতা?
0: অঁ ভালেই গৌতম। এই তহঁতে আহোঁতে ৰাস্তাত কিবা অসুবিধা পালি নেকি? অ'
2: নাই নাই, একো অসুবিধা পোৱা নাই।
0: অঁ
3: দেউতা,
0: অঁ হ'ব হ'ব হ'ব হ'ব।
3: আমি তোমাক বেয়া পাইছো।
0: কিয় কিয় বেয়া পাইছ মোক?
3: তুমি যে আমাক যোৱাবাৰ আহোঁতে সাধু কম বুলি নকলা।
0: ভাল মনত ৰাখিছ দেই তহঁতে এই কথাটো। কিয় তহঁতক দেখোন মই ধুনীয়া ধুনীয়া সাধু কৈছিলোঁ, অ পাহৰিলিয়েই হ'বলা। সেই যে ৰজা ৰাণী ফুলা দলকৰী মনত নাই?
4: আজিও তুমি আমাক সাধু কোৱা না ককা।
0: কম কিয় নকম, তহঁতক নকৈ কাক ক'ম মই?
3: মণি ৰূপা চব সময়তে সাধু কয় নেকি? ইহঁত দুজনী যে বৰ দুষ্ট হৈছে।
0: সেয়া তোমাক কৈছো নহয় বোৱাৰী, ইহঁত সৰু সৰু ছোৱালী, ইহঁতৰ এতিয়া সাধু শুনাৰে বয়স। এই কণ কণ ল'ৰা ছোৱালীক খুব সাধু কথা ক'ব লাগে, তেতিয়াহে সিহঁতৰ বুদ্ধিৰ বিকাশ হয়। বাৰু বোৱাৰী, এই সকলো লোকে চাহ কৰা, আমি সকলোৱে মিলি একেলগে চাহ খাম। কি ক মণি, কি ক?
3: আমি চাহ খাই খাই সাধু শুনিম নহয় ককা?
0: অ সাধু শুনিম, সাধু শুনিম। বাৰু তহঁতক আজি এটা মই নতুন সাধু কথা ক'ম, বুজিছ?
4: আমাক কিন্তু বাঘৰ সাধুহে ক'ব লাগিব।
0: অ কম কম, আগতে বাৰু এই নতুন সাধুটো শুনচোন, তাৰপিছত মই তহঁতক ভূতৰ সাধু ক'ম। এখন দেশত এটা শিয়াল আৰু এটা বান্দৰ আছিল,
3: হয়নে?
0: অ সিহঁত দুয়ো সখী পাতি হেঁপাহ পলুৱাই খাই ফুৰিবলৈ এদিন আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজালি এটাৰ কাষতে লুকাই আছিল,
4: হয়নে ককা?
0: অ এনেতে সেই বাটেদি গোটা চেৰেক মানুহে বিয়াৰ গাখীৰ, গুৰ, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ

দেখিলে। আই তাকে দেখি শিয়ালে বান্দৰক ক'লে, বোলে সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল, এতেকে এটা বুদ্ধি উলিওৱা যাক। তুমি অলপ দূৰত বাটৰ কাষৰ জোপোহা এটাৰ ভিতৰত লুকাই থাকা, আৰু মই এই জোপোহাটোৰ ভিতৰতেই লুকাই থাকিম। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা হোৱা হোৱা, আৰু তুমি মাতিবা খোৱা খোৱা খোৱা। দেখিবা সিহঁতে হঠাতে আমাৰ হোৱা খোৱা শুনি ভয় খাই বস্তু বাহনি পেলাই দৌৰ মাৰিব। তাৰপিছত কি হ'ল তাত?

0: দেউতা
1: অ' গৌতম
0: এন্ধাৰত বহি আপুনিনো কি কৰিছে?
1: নাই এনেই চাওঁবচোন বাৰু। অঁ গৌতম তই এইবাৰ কিছুদিন থকাকৈ আহিছ নহয় হ'বলা?
0: নাই দেউতা, খুব বেছি তিনিদিনমান থাকিব পাৰিম, অফিচত কামৰ বৰ ভিৰ বাঢ়িছে।
1: অঁ তেতিয়াহ'লেতো যাবই লাগিব বোপাই, অফিচৰ কাম কৰিবই লাগিব। এই তইচোন এটা কাম কৰিব পাৰোঁ গৌতম।
0: কি কাম দেউতা?
1: ইচ্ছা কৰিলে বোৱাৰী আৰু মণিহঁতক দেখোন ইয়াতেই ৰাখিব পাৰ।
0: ইয়াত থাকিলে মণি আৰু ৰূপাৰ পঢ়া শুনাৰ অসুবিধা নহ'ব জানো?
1: কিয়, ইয়াতো জানো স্কুল নাই।
0: নহয় মানে সিহঁত ইংলিছ মিডিয়াম স্কুলত পঢ়িছেতো।
1: তথাপিও গৌতম হেৰি, পাৰ যদি মণিহঁতক দুদিনমান বেছিকৈ ৰখাৰ ব্যৱস্থা এটা কৰিব নোৱাৰিনে?
0: কিয় দেউতা?
1: নাই এনেই
0: মই কথাটো ৰুবিক ক'ম বাৰু।
1: কবিচোন কবি।
0: আপোনাৰ ইয়াত অকলে অকলে থাকি বৰ আমনি লাগে নেকি বাৰু দেউতা? নহ'লে বোলো গুৱাহাটীলৈকে কেইমাহমান থাকি আহিব।
1: নাই নাই আমনি কিহৰ, এই দিবাকৰ হৰেণত আছেই নহয়, সিহঁতৰ লগতে সময়বোৰ কাটি যায় নহয়। অৱশ্যে গুৱাহাটীলৈ যাব লগা দৰকাৰ এটা আছিল।
0: তেনেহ'লে বলক এইবাৰ দে।
1: এতিয়া নাযাওঁ দে, অহা চতুৰ মাহত অশোকাষ্টমী নহয়, তেতিয়া যাম। ব্ৰহ্মপুত্ৰত মাৰৰ অস্থিখিনি সোধাব লাগিব, আৰু কামাখ্যালৈ যোৱাৰো এটা হেঁপাহ আছে।
0: অঁ দেউতা, এই প্ৰীতমে ঘৰলৈ চিঠি পত্ৰ দি আছে নহয়?
1: অঁ যোৱাটো মাহতে পাইছিলোঁ এখন, সি বোলে আমেৰিকাৰ পঢ়া শেষ কৰিয়ে জাৰ্মানীলৈ যাব ৰিচাৰ্চ কৰিবলৈ। খাটাং সিদ্ধান্ত অৱশ্যে এতিয়ালৈকে লোৱা নাই, মোক সুধি পঠাইছে।
0: আপুনি কি ভাবিছে?
1: মোৰ বোধেৰে পঢ়িব খুজিলে একেবাৰে পঢ়া শেষ কৰাই ভাল।
2: হেৰা শুনিছা?
1: অঁ
2: ইয়াতে আছা।
0: অঁ ৰুবি বহাচোন, দেউতাই কথা এটা কৈছে।
2: কি কথা?
0: পাৰিলে মণিহঁতক ইয়াত কেইদিনমান ৰখাৰ কথা কৈছে, তুমি বা আকৌ কি কোৱা?
2: অঁ ৰাখিব পাৰিলেতো ভালেই আছে।
1: অঁ
2: পিছে সিহঁতে ছমহীয়া পৰীক্ষা পালেহিয়ে নহয়, ৰিজাল্ট বেয়া হ'ব লাগিলে।
1: অঁ পৰীক্ষাৰ সময় যদি নালাগে থাকিব, শুনিছোঁ সেইবিলাক স্কুল বোলে বৰ ষ্ট্ৰিক।
0: মই তাকেই ভাবিছোঁ দেউতা, পিছে পৰেও মানে গৰম বন্ধত সিহঁতক কথা দিম।
1: হ'ব দে হ'ব দে,
2: তেতিয়া আহিব পাৰিব।
1: অঁ হ'ব দে, মোৰ কথা চিন্তা কৰিব নালাগে, মানুহৰ জীৱনটো কিয় অকলশৰীয়া নহয় জানো। কবিয়েনো এনেই গাইছিল নে, আহোঁতেও শুইন যাওঁতেও শুইন, লগত যাব মাথো পাপ আৰু পুয়ে।
0: নহয় মানে দেউতা,
2: ভাত হৈছে এতিয়া বাঢ়িমনে?
1: অঁ বাঢ়া বাঢ়া, ইহঁত দুটাই খালে নে নাই?
2: ইহঁতে অথনিয়ে খাই টোপনি গ'ল।
1: এই হয় নেকি, তেনেহ'লে আমাৰ কাৰণেও বাঢ়া গৈ যোৱা
2: বাৰু।
1: পিছে তহঁতে সাধু শুনি থাকিলেই হ'বনে, পঢ়া শুনা একা। চাওঁ ৰূপা, অকণমান ওচৰলৈ আছোন, তোক মই কেইটামান ইংৰাজী ট্ৰেঞ্চলেশ্যন সুধিম, উত্তৰ দিব লাগিব কিন্তু ঠিকমতে। কিয় বাৰু কচোন? এইটো এটা ঘৰ,
3: দিছ ইজ আ হাউচ।
1: গুড, সেইজনী এজনী ছোৱালী,
3: দেট ইজ আ গাৰ্ল,
1: ভেৰি গুড।

0: এইটো এটা গরু।
1: This is a cow.
0: বঢ়িয়া বঢ়িয়া বঢ়িয়া, সুন্দৰ। বাৰু এতিয়া মনিয়ে কচোন, মেংগো মানে কি?
2: আম আকৌ?
0: আম পালে খাম, নহয় জানো? আৰু ডগ মানে কি?
2: কুকুৰ।
0: ফ্লাৱাৰ মানে
2: ফুল আকৌ?
0: চাবাছ, এয়াহে ভাল ছোৱালীৰ কথা। অসুন্দৰীহঁত ভালদৰে পঢ়া শুনা কৰিবি, আই তহঁতেই আমাৰ দেশৰ উত্তৰ পুৰুষ। আই
2: কি কি ককা?
0: ভৱিষ্যত, আই ভৱিষ্যত।
1: পিছে ককা, এতিয়া সাধু কবানে?
0: আৰু কম কম নকম কিয়, তহঁতে বাঘৰ সাধু শুনাৰ কথা কৈছিলি নহয়।
1: মই পিছে বাঘৰ সাধু নুশুনো ককা।
2: ই তুমি নুশুনিলে নাই, মই কিন্তু শুনিম।
1: মই নুশুনো যোৱা, মোক সিংহৰ সাধু কোৱা না ককা।
2: নহয় নহয় ককা, বাঘৰ সাধু কোৱা।
1: নহয় সিংহৰ সাধু।
0: মই বাৰু সাধু কম, বাঘৰ সাধু কম, সিংহৰ সাধু কম। আগে তেতিয়াহ'লে ৰূপা এই বাঘৰ সাধুটোকে কওঁ। অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চুং সলাই আন এখন চুঙলৈ যাওঁতেই বাটত এটা কেঁকোৰাৰ সৈতে তাৰ ভেটাভেটি হ'ল।
1: হয় নেকি?
0: কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়াই মিচিকিয়াই হাৰি মাৰি মাত লগালে, ককাই ক'লৈ যোৱা? বাঘে কেঁকোৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে, মই চুং সলাই আন এখন হাবিলৈ যাওঁ, তুমিনো ক'লৈ যোৱা? শুন, কেঁকোৰাই ক'লে, মই ক'লো কোনে যাওঁ, মোৰ ওচৰতে ঘৰ, মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকো চাবলৈ নাই। বাঘেও ক'লে, মোৰো সেই একেদশা অ' কেঁকোৰা, অ' কেঁকোৰা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী, মোৰ কেউ নাই। বুজিছ? সেইদৰে দুয়ো আলাপ কৰি দুয়োৰ ওপৰত ইমান সন্তুষ্ট হ'ল যে শেষত দুয়ো সখী পতাই সেই হাবিৰ মাজতে ওচৰা ওচৰি গৈ থাকিল।

0: বোলো মাষ্টৰ আছা নে?
1: অ ফজল, আহা আহা আহা।
0: এই শুনিলো গৌতম বোপা আহিছে বোলে। বোলো গৌতমকো এবাৰ লগ পাই যাওঁ আৰু নাতি ছোৱালীহালকো এবাৰ চাই যাওঁ।
1: বাচোন বহা। মণি, এয়া কোন চিনি পাইছা?
0: ক'ত চিনি পাব চাগে মাষ্টৰ, নেদেখোঁতে নেদেখোঁতে বৰ এজনী এজনী হ'ল নহয়। চাওঁ মাজনী, ওচৰলৈ আহচোন।
2: তোমাক আমি কি বুলি মাতিম?
0: হেৰা মাষ্টৰ, তোমাৰ নাতিনী এতিয়া মোক কি বুলি মাতিব হে কোৱা?
1: এইজনো এজন তহঁতৰ ককা, বুজিছ? ককা বুলি মাতিবি।
2: মই হ'লে ককা নুবোলো যোৱা।
0: কিয় কিয় নুবোলা?
2: তোমাৰ যে চুলি পকা নাই।
0: হেৰা মাষ্টৰ, এই তোমাৰ নাতি ছোৱালীয়ে সুন্দৰ ৰাজ কৰিছে হে মাষ্টৰ, বৰ বুদ্ধিও কব দিয়া।
1: জানো আৰু।
2: পিছে ককা, তুমি আমাক সাধু কবা।
0: সাধু কিয়? এই তোমাৰ ককাই নকয় হবলা।
2: কয় কয়। পিছে আমাৰ ককাই বেছিকৈ বাঘৰ সাধুহে কয়। শিয়াল, হৰিণা, সিংহৰ সাধু হলে নকয়ে।
0: বাৰু বাৰু বাৰু, মই কম, কিন্তু এতিয়া নহয় দেই। তোমালোক আগলৈ যেতিয়া আকৌ আহিবা তেতিয়া কম, হব নহয়? পিছে সাধু ক'লে তোমালোকে মোক কি দিবা কোৱাচোন?
2: মই কওঁনে ককা?
3: তুমি নালাগে, ময়ে কওঁ ককা।
0: বাৰু কোৱাচোন কোৱা।
3: অঁ, মই তোমালৈ এইবাৰ আহোঁতে গুৱাহাটীৰ পৰা আইতা এজনী লৈ আহিলোঁ।
1: দেখিলা ফজল, কিহত কিহত ভুল হৈছে?
0: বাৰু হ'ব হ'ব, মোলৈ এজনী ধুনীয়া আইতা আনিলেও হ'ব।
1: পিছে মণি আৰু ৰূপা, তহঁতে খেল গৈ যা, আমি অলপ কথাকে পাতোঁ।
2: আমি যাওঁ ককা।
1: যা। দিবাকৰ
4: দেউতা,
1: দুকাপ চাহ আনচোন। আৰু ই গৌতম আছেনে?
4: নাই দেউতা, দাদা আৰু বাইদেউ অথনি প্ৰশান্ত দাদাহঁতৰ ঘৰলৈ গ'ল।
1: বাৰু যা। অঁ শুন, এই দাদাৰ আহিলেই মই মাতিছোঁ বুলি ক'বি।
4: হ'ব দেউতা।
1: এতিয়া কোৱাচোন ফজল, ভালে আছা?
5: এয়া আছোঁ আৰু আলদাৰ মছজিদ। পিছে তোমাৰ একা?
1: মই সেই ভগৱানৰ কৃপাত কোনো মতে চলি আছোঁ আৰু, বুজিছা? তুমিতো জানাই ফজল, মই বৰ অকলশৰীয়া। এই ইহঁত আহিলে নাতি নাতিনীকেইটাও আহে, সিহঁতৰ লগত ৰং ৰহইচৰ

0: মাজতে দিনকেইটা পাৰ হৈ যায়। আকৌ ইহঁত গ'লে গৈ বৰ সুদা সুদা লাগে।
1: হেৰা মাষ্টৰ, এই শিশুবিলাক একো একোপা ফুল বৈছা। ফুলৰ মাজত থাকি যেনেদৰে আনন্দ লাগে, ঠিক ইহঁতৰ সংগীও আমাৰ বিশেষকৈ বুঢ়া চামৰ মাজত বিমল আনন্দ দিয়ে। মোৰতো নাতি নাতিনী কেইটাৰ মাজত থাকোঁতেই দিনবোৰ পাৰ হৈ যায়। সিহঁতৰ হাঁহি, আহা কি ক'ম তোমাক, হাঁহি নহয় জানিবা মুকুতাৰ মণিহে।
0: তুমিতো লাগ বুলিলে সিহঁতৰ সংগী হৈয়ে থাকা, কিন্তু মোৰ বেলিকা নোচোৱা কিয়? ফাগুনৰ বতাহজাক দুদিনমানৰ কাৰণে আহে আৰু বতাহজাক আহিলেই মনটো আনন্দৰে ভৰি পৰে, কিন্তু তাৰপিছত ইহঁত গুচি গ'লে বৰ নিসংগ লাগে, ফজল বৰ নিসংগ লাগে।
1: আচলতে মাষ্টৰ, মানুহ বেছি বৃদ্ধ অৱস্থালৈ বাচি থাকিবই নাপায় বুজিছা। মানুহৰ বৃদ্ধ অৱস্থাটো বৰ নিসংগ, বৰ যন্ত্ৰণাদায়ক।
0: আমাৰ দেশৰ সমাজ ব্যৱস্থাই আমাক এনেকুৱা কৰিছে নেকি নাজানো। শুনিছোঁ পশ্চিমীয়া দেশবোৰত বোলে এনেকুৱা নহয়।
1: হেৰা মাষ্টৰ, সেইবিলাক দেশৰ কথা এৰা। আমি যিখন দেশত জন্মিছোঁ, যিখন দেশৰ বায়ু খাই আমি ডাঙৰ দীঘল হৈছোঁ, তাৰ মাজতেতো আমি থাকিব লাগিব।
0: এৰা লাগিব লাগিব।
1: ইচ্ছা কৰিলে গৌতম বোপাই বোৱাৰী আৰু নাতিনী কেইজনীক দেখোন ইয়াতেই ৰাখিব পাৰে। তোমাৰেও ভাল লাগিব দিয়াচোন।
0: কথাটো মই কৈছিলোঁ হে ফজল।
1: হয় নেকি?
0: কিন্তু ইয়াত থাকিলে হেনো সিহঁতহালৰ পঢ়া শুনাত ক্ষতি হ'ব।
1: তেতিয়াহ'লে দেখোন অসুবিধা হ'বই।
0: আচলতে কথা সেইটো নহয় ফজল। কথা হ'ল মানে ইয়াত বোৱাৰীহঁতে এডজাষ্ট কৰিব নোখোজে।
1: অঁ,
0: নগৰীয়া ছোৱালী ক'ত গাঁৱৰ এই পুতি গোন্ধময় পৰিৱেশত থাকিব পাৰিব? ইয়াত থাকিলে সিহঁতৰ বেমাৰ হ'ব, স্বাস্থ্য পাতি ভালে নাথাকিব, গতিকে
1: হেৰা মাষ্টৰ, কথাটো ময়ো মাজে মাজে ভাবোঁহে। আমাৰো সেই ডাঙৰ ল'ৰা ৰহিমৰ বোৱাৰীজনী যেহে ইয়াত অকণমান সময় থাকিব নোখোজে
0: জানো,
1: পাৰিলে ইয়ালৈ আহিবই নোখোজে। তথাপি যেনিবা ই দাঁতিত এপাক আহে, গাঁৱৰ মানুহে নিন্দা কৰিব বুলিহে আহিব লাগে আৰু আহে, আন্তৰিকতা বিহীন অহা যোৱা বুজিছা?
0: বুজিছোঁ।
1: তাৰ মাজতে চলি আছোঁ আৰু।
0: ৰা, আমাৰ বুঢ়াবিলাকৰ কথা কোনে চিন্তা কৰেহে? ল'ৰা ছোৱালীবিলাকক পঢ়াই শুনাই পাৰিলে চাকৰি বাকৰি এটি যোগাৰ কৰি দিয়াতেই তোমাৰ দায়িত্ব শেষ। তাৰপিছত কোনে কাৰ খবৰ ৰাখে? দেখা নাই আমাৰ গাঁৱতে বহুতো ল'ৰাই গুৱাহাটীত চাকৰি বাকৰি কৰি ঘৰ সজাত লাগিছে। যিখন গাঁৱে তোমাক জন্ম দিলে, যিখন সমাজে তোমাক মানুহ হোৱাৰ পৰিৱেশ দিলে, সিহঁতৰ প্ৰতি তোমাৰ একো কৰিবলগীয়া নাইনে? নে চহৰমুখী জীৱনে আমাক গোটেই জীৱন খুৱাই ৰাখিব? চহৰবিলাক উন্নতিমুখৰ হওক আৰু গাঁওবিলাক পিছপৰি থাকক, এইটো আমাৰ কেনেকুৱা মানসিকতাহে?
1: হেৰা কি কৰিবা মাষ্টৰ, বৰ্তমান যুগৰ আৱহাৱাই আমাক এইটো কৰিছে মাষ্টৰ। পিছে কথাত কথা ওলায় আৰু কথা বেছি দীঘলীয়া নকৰোঁ। এই গৌতম বোপাও আহি দেখোন নাপালেহি। গুৱাহাটীলৈ যোৱাৰ আগত অৱশ্যে এবাৰ লগ পাই যাম বাৰু মই। পিছে মই এতিয়া উঠোৱে মাষ্টৰ।
0: যোৱা ফজল যোৱা।

0: trabalhar por cima. E por isso, ei! Ei! Corno! Ei, tu corno! Mudraste a isso aqui, ó!
1: Vai, vai, vai, vai, vai, corno! Jada! Era um mudraste, hein? Era um mudraste! Tu bapere bonaise, né? Cocaire bonaise, hein? Né? Tu macor piade, tu jorugat paisile!
0: Mona, mona, tá! মোৰ দেউতাই নবন্ধালে এইটো মোৰে ৰাস্তা
1: কেনেকে হ'ব এইটো
0: মোৰ ৰাস্তাৰে তই নাহিবি তলেৰে নামি যা বুলি কৈছো
1: কি তলেৰে নাহিবলে
0: খুব পথৰৰ মাজেৰে যা
1: পথৰৰ মাজেৰে
0: যাওঁ পথৰৰ মাজেৰে যা
1: নহ'লে কি কৰবি হে কি কৰবি হে কনকক চিনি পোৱা নাই হে দৌৰি এক দাঁত খুৱাই দিম
0: বাপৰে
1: গম পোৱা নাই
0: কলি কুকুৰ তই মোৰ দাঁত খুৱাই দিম
1: খুৱাই দিম।

0: গোটেই ভূভাৰস্থতে এই মদন
1: মদ খাই আহি ৰাস্তাত কাজিয়া কৰা কাজিয়া কৰ
0: কি অমৃত সোপা খাইছ যদি কাজিয়া কৰিবৰ মন আছে ভালকে
1: কৰি তোক মই
2: মৰণৰ কণ তহঁতে কোনহঁতে গেলা হ'ব খাব নেৰিলি আৰু আজি তহঁত দুইটা
1: মই কাজিয়া কৈছো নাই নাই মিছা কৈছে বুবুল মিছা কৈছে
2: তহঁত দুইটা খাই আহিছ সমাজখন ধ্বংস কৰিব নালাগে
1: তোক আমি আজি
0: কাৰণে
2: এতিয়াই কাণত ধৰি তহঁতে এইখিনিতে দহ বাৰ উঠা বঢ়া কৰ আজিৰ পৰা তহঁতে মদ দেখাওঁ বুলি
1: কৈছোঁ
3: হেৰা টোপনি আহিল নেকি হে
4: নাই নাই অহা কিবা ক'বা
3: কথা এটা মনত পৰিলহে কালি তুমি দেউতাৰ লগত জীয়া ফাঁকিটো কিয় মাৰিলা
4: কি ফাঁকি মাৰিলো
3: এই যে ৰূপা আৰু মণিৰ পৰীক্ষা বুলি ক'তা সিহঁতৰ পৰীক্ষালৈ দেখোন এতিয়াও তিনিমাহমান বাকী আছে ইচ্ছা কৰিলে তুমি দেখোন সিহঁতৰ লগত ইয়াত কিছুদিন থাকিব পাৰিলা হয়
4: থোৱা থোৱা ইয়াত থাকি সিহঁতৰ কিবা এটা অসুখ হওক তাৰপিছত মোৰ গাত জগৰ লাগিব
3: সেই গাঁৱত হ'বলৈ ল'ৰা ছোৱালী নাই সিহঁত জানো অসুখী
4: সেইবিলাক ল'ৰা ছোৱালীৰ কথা সুকীয়া আমাৰবিলাক তেনেকুৱা নহয় নহয়
3: আচলতে তোমালোক এই মাইকী মানুহবোৰে মানুহৰ চাইক'লজিৰ কথাটো নুবুজা প্ৰত্যেক মানুহৰ জীৱনতে বহুতো হেঁপাহ আছে বুঢ়া মানুহৰ হেঁপাহৰ কথা তুমি নাজানা ৰবি দেউতানীও এতিয়া কি বিচাৰিছে কেইদিনমান সিহঁতৰ সংগ সুখ
4: হ'লেও
3: সিহঁতৰ সংগ পালেই সিহঁতৰ লগত ধা ধেমালি কৰিব পাৰিলেই দেউতাহঁতৰ নিচিনা মানুহে মনত আনন্দ পায় আচলতে প্ৰত্যেক বুঢ়া মানুহেই জীৱনৰ শেষ বয়সত নাতি নাতিনীৰ সংগ সুখ বিচাৰে তাকে পালে সিহঁত সুখী আৰু নাপালে বৰ দুখী অনুভৱ কৰে অথনি তুমি কথাটো কওঁতে দেউতাৰ মনটো কেনেকুৱা হৈছিল মন কৰিছিলা নে
4: তেনেহ'লে তুমিয়ে ইহঁতক লৈ কেইদিনমান থাকা মই কিন্তু কালি যামেই
3: মোক থাকিবলৈ কোৱা কি অৰ্থত মই জানো এই সময়ত অফিচেৰি থাকিব পাৰোঁ পাৰিলে তুমিয়ে সিহঁতৰ লগত দুদিনমান থাকিলে বেয়া নহয় নেকি
4: নাই নাই মোৰ আৰু ইয়াত থকা নহ'ব এইকেইদিন থাকিয়ে আমো আছে দৰকাৰ হ'লে গৰম বন্ধত আকৌ আহিম
3: সেইবিলাক গাৰা কথা কৈ লাভ নাই ৰবি মই জানো কথাটো তুমি এনেয়ে কৈছা গৰমৰ বন্ধত পাৰিলেও তুমি ইয়ালৈ নাহা তাতোকৈ তুমি দাৰ্জিলিং শ্বিলং যাবলৈহে খদমদম লগাবা মই দেউতাৰ মানসিক অৱস্থাটোৰ কথা উপলব্ধি কৰিহে কথাটো কৈছিলোঁ এই প্ৰকাণ্ড ঘৰটোত মানুহ নিঃসংগ হৈ থকাটো যে কিমান যন্ত্ৰণাদায়ক কিমান কষ্টকৰ তোমালোকে তাক উপলব্ধি কৰিব নোৱাৰা আৰু পৰাহেঁতেন বহুত জ্ঞানী হ'ব পাৰিলেহেঁতেন
4: এতিয়া শুই থাকিবানে কথা শুনাই থাকিবা
3: জানো জানো এনেকুৱা কথাত তোমালোকে বিৰক্ত অনুভৱ কৰা বাৰু ইমানতে এৰিলোঁ কিন্তু তথাপি কওঁ কথাটো তুমি কিন্তু ভাল নকৰিলা

0: আহিছে আৰু এই কলৈ যাব ককা?
1: নৈখন সেই ভূটান পাহাৰৰ পৰা বৈ আহিছে। ই গৈ গৈ ব্ৰহ্মপুত্ৰত পৰিবগৈ আৰু তাৰপিছত ই সাগৰলৈ যাবগৈ।
2: ই সাগৰলৈ নাযায় যোৱা, আমাৰ পৰা যে সাগৰ কিমান দূৰত, এই সৰু নৈখনে ক'ত সাগৰ বিচাৰি পাবগৈ?
1: নহয় অ' মইনা, এই ডাঙৰ নদীয়ে শেষত সেই সাগৰতে পৰেগৈ। কিয় তহঁতে ভূগোলত পোৱা নাই জানো?
0: অঁ অঁ পাইছো ককা, সাগৰ বোলে বিৰাট বিশাল।
1: অঁ বিশাল, ঠিক আকাশখন যেনেকুৱা বিশাল তেনেকুৱা, সাগৰৰ কোনো পাৰ নাই।
0: ইহ, মই হ'লে কিন্তু সাগৰ চাবলৈ যাম ককা, সাগৰত মই গা ধুম, সাঁতুৰিম।
2: সাগৰতে সাঁতুৰিব নোৱাৰিবি মণি।
0: কিয় নোৱাৰিম?
2: কাৰণ সাগৰত বৰ ডাঙৰ ডাঙৰ মাছ আছে, মাছে তোক খাই পেলাব।
0: হয়নে ককা?
1: অঁ, পিছে যেতিয়া ডাঙৰ হবি তেতিয়া তোক মাছে খাব নোৱাৰিব, তেতিয়া তই সাগৰ চাবলৈ যাবি দে মইনা।
2: সেই মানুহজনে কি কৰিছে ককা?
1: মাছ মাৰিছে।
0: সি মাছবিলাক চব অকলে খাব নেকি ককা?
1: নাখায় আই, সি বেচিবলৈ নিব।
2: বেচি কি হ'ব?
1: পইচা পাব।
0: সেই পইচাৰে সি মটৰ গাড়ী কিনিব নহয় ককা? কিমান যে ভাল হ'ব।
1: মটৰ গাড়ী নিকিনিও মইনা, সি সেই পইচাৰে ঘৰলৈ চাউল দাইল নিব। সিহঁতৰ নিচিনা মানুহে মটৰ গাড়ী কিনিব নোৱাৰে নহয়, দুখীয়া মানুহে মটৰ গাড়ী কিনিব নোৱাৰে। অঁ পিছে ইয়াতে কথা পাতি থাকিলেই হ'বনে, ঘৰলৈ যাব লাগে নহয়?
0: মই হ'লে এতিয়া নেযাওঁ ককা, তোমাৰ লগত থাকি মোৰ ইমান ভাল লাগিছে, আমাৰ মা আৰু দেউতাই আমাক কলৈকো লগত নিব নোখোজে।
2: দেউতাৰ যে সদায় অফিচৰে কাম, আৰু মাতো বজাৰ কৰা, সন্ধিয়া হ'লে ক্লাবলৈ যোৱা আদিতেই ব্যস্ত, তুমি এবাৰ আমাৰ লগত ওলোৱা না ককা।
1: মই এইবাৰলৈ নাযাওঁ দে, শুন, পিছত যেতিয়া গৰমৰ বন্ধত আহিবি তেতিয়া তহঁতৰ লগত যাম।
0: আমি গ'লে তুমি কাৰ লগত থাকিবা ককা?
1: কিয়, সেই দিবাকৰ আছে নহয়, তহঁতেতো মোক এৰি যাবই লাগিব।
2: আমি যে তোমাক এৰি যাম সেইকাৰণে তুমি দুখ পাইছা নহয় ককা?
0: আমি হ'লে তোমাক এৰি নাযাওঁ ককা।
2: অঁ ময়ো নাযাওঁ।
1: সেইটো কেনেকৈ হ'ব আই, সেইটো কেনেকৈ হ'ব, তহঁতৰ স্কুল খুলিব নহয়, ছমহীয়া পৰীক্ষাও হ'ব, গতিকে যাব লাগিব। পিছে ইয়াৰ পৰা যাওঁ ব'ল, সিফালে তহঁতক বিচাৰি মাৰে চাগে হুলস্থুল লগাইছে।
2: অঁ ব'লা।

0: দিবাকৰ, অ দিবাকৰ,
1: কি হল বাইদেউ?
0: ইহঁত কেইজনী কলৈ গলো?
1: নৈ পাৰলৈ, আহোঁতে অলপ দেৰি হ'ব পাৰে।
0: নৈ পাৰলৈ? হে, ঠাণ্ডা বতাহোপা মাজলৈ কিয়নো যাব লাগে? ইফালে মনে চাই না, পাৰিলে বেছি হওক। নাই নাই, ইয়াত আৰু থাকিব নোৱাৰি, কাইলৈ যাবই লাগিব। হেৰা, শুনিছানে?
2: কি হ'লো?
0: দেউতাই বোলে ইহঁত দুজনীক নৈ পাৰলৈ ফুৰাবলৈ নিছে।
2: তাতেনো কি হ'ল?
0: নহয় মানে, মনে চাইনাছ আছে নহয়, ঠাণ্ডা বতাহ লাগিলে।
2: এ, একো নহয় দিয়া, এদিন লাগতি।
0: অ, আহিলে।
3: দেখুৱালোহে
4: নগৰত আৰু ক'ত নদী দেখিব। আহোঁতে অলপ দেৰি হ'ল নেকি?
0: দেৰি বিশেষ হোৱা নাই, কিন্তু মনে চাইনাছ আছেতো, সেইকাৰণে ঠাণ্ডা বতাহ লাগি বেছি হয় বুলিহে ভয় লাগে।
4: একো নহয়, একো নহয়, গাড়ী মটৰত আহিলেও অলপ ঠাণ্ডা লাগে। অমনি আৰু ৰূপা, তহঁত যা, হাত ভৰি ধুগৈ, যা যা।
0: চাহ একাপ দিম নেকি দেউতা?
4: অঁ, দিয়া দিয়া। গৌতম
2: দেউতা,
4: বচোন অলপ কথা পাতোঁ। এই, মই এটা কথা ভাবিছোঁ অ' গৌতম।
2: কি কথা দেউতা?
4: এই প্ৰীতম ফৰেইনৰ পৰা যে ঘূৰি আহিব সেই আশা নাই, আৰু ঘূৰি আহিলেও যে সি এই গাঁৱত নিগাজিকৈ থাকিব তাৰো আশা নাই। আৰু তয়োতো গুৱাহাটীতে ঘৰ সাজিলি, ভৱিষ্যত সম্পৰ্কে এতিয়াই কিছু কথা চিন্তা কৰিলে বেয়া নহয় নেকি?
2: মই আপোনাৰ কথাখিনি ভালদৰে বুজা নাই দেউতা, অলপ বুজাই কওকচোন।
4: মানে মই ভাবিছোঁ আমাৰ সম্পত্তিখিনি, মানে ইয়াৰ ঘৰ বাৰী মাটি আদিৰ কথা।

0: মই থাকোঁতেই যদি এইখিনি চিজিল লগাই থৈ যাব পাৰোঁ, মানে মই ক'ব খুজিছোঁ
1: সম্পত্তিখিনি বিক্ৰী কৰাৰ কথা, মইতো সেইটোকে ভাবিছোঁ দেউতা।
0: মই কিন্তু কথাটো তেনেকৈ ভবা নাই।
1: মানে তেনেহ'লে কি ভাবিছেনো?
0: ভাবিছোঁ ৰাস্তাৰ কাষত যিটো প্লট আছে সেইখিনি গাঁৱৰ ৰাজহুৱা কাম এটাত মই দান দিম।
1: কিন্তু
0: মোৰ কথাখিনি শেষ হ'বলৈ দেচোন আগতে, আৰু পথাৰৰখিনি অৱশ্যে বিক্ৰীও কৰিব পাৰোঁ, আৰু ঘৰটো মোৰ মৃত্যুৰ পিছত এই পলিহঁতকেই দিম।
1: কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগতে অলপ ভাবি চোৱা ভাল হ'ব নেকি?
0: মই কথাখিনি ভাবিছোঁহে, এতিয়ালৈ খাটাং সিদ্ধান্ত লোৱা নাই। সিদ্ধান্ত তহঁত সকলোৰে লগত আলোচনা কৰিহে ল'ম। তোক কথাটো জনাই থ'লোঁ, ভালদৰে ভাবি চাবি।
1: মোৰ সিদ্ধান্তটো আপোনাক সোনকালে জনাম বাৰু, কিন্তু কথাবিলাক প্ৰীতমকো জনাব লাগিব।
0: নিশ্চয়, সি যদি আহে কথাখিনি আলোচনা কৰিম, আৰু যদি নাহে চিঠিৰে জনাম। মই ভাবোঁ সি এই বিষয়ে আপত্তি নকৰিব,
1: তথাপিও তাৰ লগত আলোচনা কৰি আমি সিদ্ধান্তটো লোৱাটো ভাল হ'ব।
0: কিন্তু ইমান লৰালৰিকৈ যে যাবলৈ ওলালি, ইয়াত থাকি কিবা অসুবিধা পাইছ নেকি?
1: নাই নাই দেউতা, অসুবিধাৰ প্ৰশ্নই অহা নাই। নিজৰ ঘৰত আৰু কিহৰ অসুবিধা? কিন্তু কথা হ'ল অফিচৰ কামৰ কাৰণেহে।
0: অফিচৰ কামৰ কাৰণেতো যাবই লাগিব। যাবি বাৰু যাবি, পিছে ইহঁতো যাব হ'বলা।
1: হয়,
0: তেনেহ'লেতো সময় নাইয়েই। ৰূপা, অঁ ৰূপা, মণি, এই কাইলৈ পলিপেহী ঘৰলৈ যোৱা কথা আছিল নহয় তহঁতৰ? আ এতিয়া যাওক দে, এই গৰমৰ বন্ধত আহিলে যাব পাৰিবি। তই দেখোন উঠিলেই অ'।
1: মানে মই ইহঁতক লৈ এঘৰলৈ ফুৰিবলৈ যাম।
0: সোনকালে আহিবি, মই বজাৰৰ পৰা ভাল মাছ অলপমান আনিম, ৰাতিৰ সাজ সকলোৱে মিলি একেলগে খাম দে।
1: নহয় মানে দেউতা, আমাৰ কাৰণে ভাত নবনালেও হ'ব, আচলতে আমাক ভাত খাবলৈকে মাতিছে।
0: হয় নেকি? মই আকৌ ভাবিছিলোঁ থাক দে।
1: মই আহোঁ নেকি দেউতা?
0: যা। দিবাকৰ, দিবাকৰ,
2: কি হ'ল দেউতা?
0: দিবাকৰ,
2: কি হ'ল দেউতা?
0: এই চাওঁ, মোক অকণমান হেৰি
2: গাটো বেয়া লাগিছে নেকি দেউতা?
0: বিছনাখন লৈ নেচোন, বিছনাখন লৈ নে, এই মোৰটো অলপ ঘূৰুৱা যেন পাইছোঁ। প্ৰেচাৰেই বাঢ়িল নেকি?
2: ডাক্তৰ মাতিম নেকি দেউতা?
0: ধৰা নালাগে নালাগে নালাগে, বিছনাত অলপ শুব পাৰিলেই মোৰ ঘৰণী ভাল হৈ যাব।
2: বলক বিছনালৈকে বলক।

0: আমি আহোঁ দেউতা।
1: যাবৰ হ'লেই হ'বলা, বস্তু বাহানিবিলাক ঠিকমতে লৈছতো? দিবাকৰ, অঁ দিবাকৰ,
0: সকলো লোৱা হৈ গৈছে দেউতা, ৰবিয়ে সকলো ঠিক কৰি লৈছে।
2: আমি তেনেহ'লে আহোঁ দেউতা।
1: যোৱা গৈ, হ'ব হ'ব হ'ব হ'ব, ঈশ্বৰে তহঁতৰ মংগল কৰক। পাৰিলে গৰমৰ বন্ধত আহিবিচোন। ইহঁত দুটা ক'লৈ গ'ল?
3: আমি যাওঁ ককা।
1: যোৱা গৈ যোৱা গৈ, গৈ পাই চিঠি দিবা দেই মই নাহত।
2: ঠিক আছে বাৰু
3: ককা, চিঠিত কিন্তু তুমি সাজু লিখি পঠাবা দেই।
1: পঠাম পঠাম পঠাম পঠাম।
4: আমি গ'লে গৈ তুমি দুখ কৰিবা নেকি ককা? কান্দি নাথাকিবা আকৌ।
1: মই নাকান্দো, মই নাহত, মই নাকান্দো। কান্দিবলৈ মোৰ কিটো আছে? তহঁতৰ সুখেই মোৰ সুখ, তহঁতৰ আনন্দই মোৰ আনন্দ আৰু।
2: ৰূপা, মনে, আহা, দেৰি হৈছে,
3: আমি আহোঁ দেই ককা।
1: যাগৈ যাগৈ।

0: টেক্সি এখন গৈ আছে। ও, তাৰমানে গৌতম ভূপাহত গলগৈ হবলা?
1: হেৰা ফজল গলগৈ, ভবাটো নাছিলোঁ সিহঁত ইমান সোনকালে যাবগৈ বুলি। মনটো বৰ বেয়া লাগিছে ফজল, বৰ আঘাত লাগিছে।
0: তুমিও আৰু এই অকণমান কথাটোতে মনটো মাৰি পেলোৱা ঠিক হোৱা নাই হে মাষ্টৰ। সিহঁতে আৰু একেবাৰে যোৱাগৈ নাই নহয়, গৰমৰ বন্ধটো আকৌ আহিবই।
1: আহিব আহিব, কথাটো ময়ো জানো, কিন্তু তথাপিও কিয় জানো মনটোত ইমান দুখ লাগে। জীৱনটো অকলশৰীয়াকৈ কটালোঁ ভাবেই নেকি, নে আন কিবা কাৰণ?
0: মই সেইবিলাকৰ কাৰণ নুবুজোঁ মাষ্টৰ, তথাপি ময়ো দেখোন মাজে মাজে দুখ অনুভৱ কৰোঁ মাষ্টৰ, বিশেষকৈ এই বয়সত।
1: তুমি ঠিকেই কৈছা, আচলতে আমাৰ এই বয়সত আনন্দ ক'ত জানা। সেই যে নাতি ছোৱালীকেইটা, সিহঁতৰ লগত ৰং ধেমালি কৰিব পাৰিলে আমাৰ আনন্দ। হয়তো এই বয়সত পৃথিৱীৰ সকলো মানুহে নাতি নাতিনীবিলাকৰ সৈতে ৰং তামাচা কৰে আৰু কৰিবলৈ ভাল পায়।
0: পাবই পাবই মাষ্টৰ,
1: সিহঁতৰ হাঁহিয়ে যেন বুঢ়াবিলাকৰ মনত আনন্দ প্ৰদান কৰে, নে কি কোৱা?
0: হয় হয়, কথাটো তুমি ঠিকেই কৈছা মাষ্টৰ।
1: সেইকাৰণেই মই এটা কথা ভাবোঁ ফজল, তোমাৰ দুটা ল'ৰা, তাৰে পাৰিলে এটা ল'ৰাক ঘৰত ৰখাৰ ব্যৱস্থা কৰা, অন্তত গাঁৱৰ স্কুলখনত সি মাষ্টৰী কৰিব পাৰিব। আৰু তথাপি যদি সেইটো নহয়, এনেই হ'লেও ঘৰতে ৰাখা, তেতিয়া তুমি নাতি নাতিনীকেইটাক ওচৰতে পাই থাকিবা। সিহঁতক ওচৰত পালেই তোমাক আৰু একো নালাগে, সিহঁতৰ লগত ৰং ধেমালি কৰিয়েই জীৱনৰ বাকীকেইটা দিন তুমি পাৰ কৰি দিব পাৰিবা। কিন্তু
0: কিন্তু কি মাষ্টৰ?
1: কিন্তু কোনে আমাৰ দুখ বুজিব, কোনে আমাৰ স্বাৰ্থৰ কাৰণে ভাবিব? আজিকালিৰ ল'ৰাইটো নেভাবে ফজল, ক'ত আজিকালিৰ ল'ৰাই বাপেকৰ কথা, ছোৱালীৰ মাকৰ কথা, স্বামী পত্নীৰ কথা, ভাইৰ কথা চিন্তা কৰিব কোনেও নকৰে। পৃথিৱীখন বৰ স্বাৰ্থপৰ হৈ গ'লহে।
0: আৰু আৰু কোৱা মাষ্টৰ, বৰ ভাল লাগিছে।
1: পশ্চিম আকাশত অষ্টগামী সূৰ্যৰ ৰং দেখিছা নহয় ফজল?
0: দেখিছোঁ দেখিছোঁ মাষ্টৰ।
1: কেনেকুৱা দেখি কেনেকুৱা দেখি? দেখাটি বৰ ধুনীয়া দেখি নহয়নে?
0: হয় হয় মাষ্টৰ, বৰ ধুনীয়া।
1: কিন্তু সেই সূৰ্যৰো বেদনা আছে, আছে তাহাৰ অন্তৰৰ ৰাগ, বৰ দুখৰ, বৰ কৰুণ এই অস্ত্ৰ ৰাগ ফজল।
0: ঠিকেই কৈছা মাষ্টৰ।

শ্ৰোতাসকলে ইমান পৰে নাটশালা অনুষ্ঠানত দিলীপ কুমাৰ দাসৰ নাটক অস্ত্ৰৰাগ শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে নন্দ হাজৰিকা, দিলীপ শৰ্মা, গৌতম কৃষ্ণপ্ৰসাদ ফুকন, ৰুচি মুন্মী চক্ৰৱৰ্তী, মণি পৰিণীতা দত্ত, ৰূপা অংকিতা চক্ৰৱৰ্তী, ফজল গয়া শৰ্মা, মদন দেৱপ্ৰসাদ গোস্বামী, কনক নয়ন প্ৰসাদ, বকুল প্ৰবীণ হাজৰিকা, অসীম কুমাৰ কাজীৰ সহযোগত নাটখন প্ৰযোজনা কৰিলে কৌস্তুভমণি শইকীয়াই।

0: বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুনীশ শৰ্মা। सरकार ने तरल प्राकृतिक

আয়ুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰিত মাচুল আজিৰে পৰা প্ৰযোজ্য। শ্ৰীভূমি আগৰতলা সংযোগী উত্তৰ পূবৰ প্ৰথমখন মেমু ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক পুস্তিকা উন্মোচন। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপপঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অলপতে নতুনকৈ নিৰ্ধাৰণ কৰা মাচুল আজিৰে পৰা প্ৰযোজ্য হৈছে। এই অনুসৰি উজান বজাৰৰ জুৰপুখুৰী উদ্যান আৰু খৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজীৱ চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পানবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচী বজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা শান্তি উদ্যান আৰু পানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পানবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পানবজাৰৰ গুৱাহাটীৰ ৰোপৱেৰ বাবে এবাৰত 250 টকাকৈ আদায় লোৱা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি আগৰতলাৰ পৰা পতাকা জোকাৰি অসমৰ শ্ৰীভূমি আৰু আগৰতলাৰ মাজত চলাচল কৰিবলগীয়া উত্তৰ পূবৰ প্ৰথমখন মেমু অৰ্থাৎ বিদ্যুতৰ সহায়ত চলা হৰ্ষ বা মজলীয়া দূৰত্বৰ যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। 3,600 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পৰা এই ৰেলগাড়ীখন চি চি টিভি কেমেৰা আৰু জি পি এছ ট্ৰেকাৰৰ দৰে সা সুবিধাৰে সুসজ্জিত। আগৰতলাত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সাহাই ৰাজ্যখনৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে উত্তৰ পূবৰ এই প্ৰথমখন মেমু ৰেলগাড়ীয়ে অঞ্চলটোৰ 2খন চহৰক সংযুক্ত কৰিব। তেওঁ লগতে কয় যে ত্ৰিপুৰাই ৰেল সেৱা সবৰুমলৈ সম্প্ৰসাৰিত কৰা হৈছে। মৈত্ৰী সেতু কাৰ্যক্ষম হৈ উঠিলে সবৰুম ষ্টেচনটোৱে বাংলাদেশলৈ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে। বনফুলৰ কবি হিচাপে পৰিচিত যতীন্দ্ৰনাথ দুৱৰাৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাই উমৰতীৰ্থ, কথা কবিতা, বনফুল আদি সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভেটি শক্তিশালী কৰি থৈ গৈছে। ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে পৰিচিত দুৱৰাৰ কবিতাত টেনিশ্যন, চেলি, ৰুছো, খৈয়াম আদিৰ কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়। 1955 চনত তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে 72 বছৰ বয়সত বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ জীৱন, আদৰ্শ আৰু সৃষ্টিৰে অসমীয়া জাতিৰ আধাৰ গঢ়ি যোৱা যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী

0: কয় যে অসমীয়া সাহিত্য জগতৰ চিৰনমস্য সত্তা যতীন্দ্ৰনাথ বৰাদেৱৰ সাহিত্য, চিন্তা আৰু আদৰ্শই আজিও আমাৰ সমাজক আলোকিত কৰি আহিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি কোকৰাঝাৰত বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক এখন পুস্তিকা উন্মোচন কৰে। বিটিআৰৰ বন বিভাগে যুগুতাই উলিওৱা পুস্তিকাখনত অঞ্চলটোত পোৱা সাধাৰণ পখিলাৰ এখন তালিকা আৰু আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। পুস্তিকাখনত বিটিআৰক উত্তৰ পূব ভাৰতৰ অন্যতম চহকী পখিলাৰ বাসস্থান হিচাপে আলোকপাত কৰা হৈছে। 3,653 বৰ্গ কিলোমিটাৰ সাঙুৰি বিটিআৰৰ বনাঞ্চলত 364টাৰো অধিক প্ৰজাতিৰ পখিলা পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত কেইবাটাও দুৰ্লভ আৰু বিভিন্ন প্ৰজাতিৰ পখিলা আছে। উল্টাপানী, মানস বনাঞ্চল, হালধীয়া পাখিযুক্ত, ৰঙা ফুটৰ পখিলা আৰু জিৰণি লওঁতে পাখি দুখন পাত বা মাটিত সম্পূৰ্ণ চেপেটা কৰি ৰখা স্বাইন হোজ ফ্লেট প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও দুৰ্লভ প্ৰজাতিৰ বাসস্থান হিচাপে জনাজাত। কোকৰাঝাৰ জিলাত যোৱা 30 জুনত সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ কালি সন্ধিয়া ৰাণীপুৰ চাহবাগিচাৰ পৰা উদ্ধাৰ কৰা হয়। মৃত যুৱকজন চিৰাং জিলাৰ ৰুণিখাটাৰ খন্থালগুৰি গাঁৱৰ বেনিচাছ মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। যুৱকজন 30 জুনত কোকৰাঝাৰৰ আমগুৰিত হুল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথত সন্ধানহীন হৈছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, বেনিচাছক অনুষ্ঠানৰ দিনা কেইবাজনো যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই লৈ গৈছিল। প্ৰাৰম্ভিক তদন্তত যুৱকজনক হত্যা কৰি চাহবাগিচাৰ মাজত সমাধিস্থ কৰি থোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত চৰলাপাৰাৰ সুনীল টুডু নামৰ অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে এই কাৰ্যত ব্যৱহৃত চাৰিচকীয়া বাহনখন জব্দ কৰিছে। ঘটনাৰ মূল অভিযুক্ত এলভিয়াছ মুৰ্মু সম্প্ৰতি পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। হাইলাকান্দি আৰক্ষীয়ে হাইলাকান্দি বাইপাছ এলেকাত অভিযান চলাই এখন মটৰচাইকেলৰ পৰা 30,000টা নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰিছে। জব্দ কৰা ইয়াবা টেবলেটখিনিৰ মূল্য 1.5 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত কৰিমুদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট কুইজ ফৰামৰ উদ্যোগত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত বাৰ্ষিক কুইজ অনুষ্ঠান যোৰহাট কুইজ মহোৎসৱৰ অষ্টম সংস্কৰণ কালি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমিত্ৰ পূজাৰীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিগত এটা দশকৰো অধিক সময় ধৰি যোৰহাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কুইজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলায়ুক্ত জয় শিৱানীয়ে প্ৰতিযোগী আৰু অভিভাৱকসকলক উদ্দেশ্যি অনুপ্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়। বাৰিষা কালৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাত প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি জিলায়ুক্তৰ অধ্যক্ষতাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলায়ুক্ত কিমনে চাংচানে প্ৰতিটো বিভাগৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি বান সম্পৰ্কীয় জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিকভাৱে সঁহাৰি জনাবলৈ সকলোকে আহ্বান জনায়। তেওঁ বিভাগসমূহক বানপ্ৰৱণ অঞ্চলসমূহত নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আৰু আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, উপযুক্ত অনাময় ব্যৱস্থা, খাদ্য, ঔষধ, আঁঠুৱা, পশু চিকিৎসা সেৱা তথা অন্যান্য প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভাগসমূহক জৰুৰীকালীন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নিৰ্দেশ দিয়ে। ফ্ৰান্স আৰু মৰক্কো বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰিত মাচুল আজিৰে পৰা প্ৰযোজ্য। শ্ৰীভূমি আগৰতলা সংযোগী উত্তৰ পূবৰ প্ৰথমখন মেমো ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক পুস্তিকা উন্মোচন। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এয়াৰ।

আয়াৰ মোবাইলে পথ নিবেদন কৰা হৈছে শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজি অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মৰিগাঁৱৰ পৰা মীনা, টিটু, টিকু, অনি আৰু মাইনায়।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ নদী মাথো বয় ছবিখনৰ এটি গীত ৰূপম ভূঞা তৰালী শৰ্মা সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠত।

নদী মাথুবই ছবিৰ গীতৰ বাবে অনুৰোধ কৰিছিল হাওৰাপাৰাৰ পৰা ৰিংকু ইৰাণী, মাতু আৰু জানটুৱে। শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নগাঁৱৰ হয়বৰগাঁৱৰ পৰা জোন মোন, মানু আৰু সোণটিয়ে।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিয়ে।

0: আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। স্বাৱলম্বন শ্ৰোতাসকল, এই শিতানত যোৱা 10 জুনৰ পৰা 13 জুনলৈ গুৱাহাটীৰ নেটফিহাটত অসমী ট্ৰাষ্টৰ সৌজন্যত কলাকৃতি নামেৰে এখনি প্ৰদৰ্শনীমূলক সহ বিক্ৰী মেলাৰ আয়োজন কৰা হৈছিল। আজিৰ অনুষ্ঠানত এই মেলাত অংশগ্ৰহণ কৰা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইগৰাকীমান উদ্যোগী মহিলাৰ মনৰ কথা শুনাবলৈ লোৱা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে অসমী ট্ৰাষ্টৰ এগৰাকী তত্ত্বাৱধায়ক শান্তি ডোলে এনেদৰে কয়।
1: মোৰ নাম শান্তি ডোলে। চ' আমি এইটো ষ্টাৰ্ট কৰিছিলোঁ অক্টোবৰ 2021ত, আৰু এইটো উদ্দেশ্যৰে কৰিছিলোঁ যে কিবা এটা কৰিব খুজিছিলোঁ ৱমেন এণ্টাৰপ্ৰেনিয়ৰখিনিৰ কাৰণে। চ' যাতে বহুত মানুহ আছে যোনে ঘৰৰ পৰা কাম কৰে, চ' তেওঁলোকক এটা প্লেটফৰ্ম দিম বুলি আমাৰ অসমীয়া লেডিজৰ গ্ৰুপ এটাই ষ্টাৰ্ট কৰিলোঁ। কিন্তু পিছলৈ আমি লাহে লাহে অকল এইটোতে সীমিত থকা নাই, আমি ৱৰ্কশ্বপছ কৰাব ধৰিলোঁ। চ' আমি এতিয়ালৈকে বহুতকেইটাই ৱৰ্কশ্বপছ কৰালোঁ। তাতে পটৰী, মেইন পটৰী আমি 4টা কৰালোঁ। মাজুলী মুখা মেকিঙো কৰালোঁ, সেইটো 7-দিনীয়া ৱৰ্কশ্বপ। SMS manuscript, তাৰ বাহিৰে ডিকোপাজ, তাৰপিছত ইকনিক পেইণ্টিং, তাঞ্জৰ। চ' আমাৰ এতিয়া এইটো যোনটো কলাকৃতি এটি, এইটো 11th exhibition। চ' প্ৰতি বছৰে আমি 2খনকৈ কৰোঁৱেই, আৰু ইয়াৰ ৰেছপঞ্চ ভাল পাইছোঁ। অসমৰ বাহিৰে কৰিবলৈ খুবেই মন আছে। প্ৰথমতে হয়তো আমি গুৱাহাটীৰ পৰা ওলাই গৈ যোৰহাট বা এনেকুৱা জেগাত কৰিব চাওঁ, অসমতে কৰি ল'ম প্ৰথমতে। মই ভাবি আছোঁ, ইনফেক্ট আমি ডেজিও এগ্ৰিকালচাৰৰ, বৈ এগ্ৰিকালচাৰৰ। চ' মই ভাবিছোঁ এবাৰ আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এটা কৰাম বুলি মানে মনত ভাবি আছোঁ।
2: আপোনাৰ নামটো প্ৰিয়াংকা আৰু মোৰ ব্ৰেণ্ড নেমটো হ'ল ফটোৱামী। আপোনাৰ এইখন ষ্টলত কি কি আছে?
3: মোৰ ইয়াতে জিপাৰ পাউচ আছে, বেগছ আছে, নোটবুকছ আছে, ডাঙৰ সৰু নোটবুকছ, বেজেছ আৰু ষ্টিকাৰ্ছ আছে, বুকমাৰ্কছ আছে। চব এটা অসমীয়া ঠাঁচ লৈ পেলাই মই বনাওঁ আৰু গোটেইখিনি অৰিজিনেল আৰ্ট হয়।
2: আপুনি নিজে কৰিছে?
3: মই গোটেইখিনি নিজে কৰোঁ। মই ডিজিটেল ইলাষ্ট্ৰেটৰ হয় আৰু এয়া মোৰ প্ৰথম ষ্টল।
2: মনলৈ কেনেকৈ ভাব আহিলে যে মই এইটো ব্যৱসায় কৰিম?
3: আচলতে আৰ্টটো সৰুৰে পৰা কৰিছোঁ, কিন্তু মই সদায় মানে ভাবোঁ যে মোৰ আৰ্টটো অলপ মানুহক যেন হঁহুৱাব পাৰে, সেইকাৰণে মই কাৰ্টুনিঙত ধৰিলোঁ। আৰু যেতিয়াই মানে মই কাৰ্টুনিংবোৰ মই পাব্লিছ কৰোঁ অনলাইন, তেতিয়া চবেই মানে কয় যে এইটো ইমান ৰিলেটেবল হয় আৰ্টটো। সেইকাৰণে তেনেকৈ তেনেকৈ কৰি পেলাই এতিয়া মই ভাবিছোঁ, যিহেতু মাছ মানে মোৰ যোনখন ইনষ্টাগ্ৰাম পেজ আছে বা মই যোনবোৰ কেলেণ্ডাৰ বিক্ৰী কৰোঁ ইনষ্টাগ্ৰামত, সেইবোৰ ছ'ল্ড আউট হৈ গ'ল। তো যদি ছ'ল্ড আউট হৈছে মানে ৰেছপঞ্চটো ভাল, মানুহে ৰিলেট কৰিব পাৰিছে, আৰু সেইকাৰণে মই এই ব্যৱসায়টো আৰম্ভ কৰি দিলোঁ।
2: গ্ৰাহক কেনেকুৱা? আগ্ৰহী নে কিনিবলৈ?
3: আগ্ৰহী, আৰু মই এতিয়া বুজি পাইছোঁ কিছুমান মানুহে চাহ বেছিকৈ বিচাৰে। চ' নেক্সট টাইম যেতিয়া মই কৰিম, তেতিয়া মেবি মই অসমৰ কাৰণে চাহ ৰিলেটেড কিছুমান বেছি ড্ৰয়িং কৰিম। চ' মোৰ ৰিচাৰ্চে কৰি আছোঁ এতিয়া মানুহবোৰে কি বিচাৰিছে, চ' দেন নেক্সট টাইম যেতিয়া ষ্টল দিওঁ আৰু ভালকৈ দিব পাৰোঁ।
2: নিশ্চয়। এইবাৰ ফাৰ্ষ্ট টাইম আপুনি ষ্টল দিছে?
3: মই ফাৰ্ষ্ট টাইম ষ্টল দিছোঁ আৰু নেক্সট আকৌ অক্টোবৰ মানত দিম।
2: কেনেকুৱা লাগিছে?
3: বিৰাটেই ভাল লাগিছে।
2: হয়, ধন্যবাদ। আৰু আপুনিও আছে এখন ষ্টলতে?
4: হয়,
2: আপোনালোক দুইগৰাকী বান্ধৱী?
4: হয়, আমি দুজনে বান্ধৱী হওঁ আৰু আমি মানে ফাৰ্ষ্ট টাইম এইটো একেলগে দিছোঁ। মই একচুৱেলি ইউনাইটেড নেশ্যনছৰ লগত কাম কৰোঁ, মই ৰিচাৰ্চ কনচালটেণ্ট হওঁ, আৰু কামটো একে একে হৈ পেলাই বহুত বছৰ মানে আমনি লাগি গৈছে। আৰু সৰুৰ পৰাই মানে মই আঁকিছিলোঁ খালি ষ্ট্ৰেছ ৰিলিফৰ কাৰণে। তাৰপিছত এতিয়া মানে অকণমান কিবা এটা বেলেগ কৰিবলৈ ইচ্ছা গ'ল, সেইকাৰণে এমাহ আগতে মই মোৰ নিজৰ ইলাষ্ট্ৰেশ্যনছ খুলিলোঁ। মোৰ ইলাষ্ট্ৰেশ্যনছৰ নামটো হ'ল অ'চে ইলাষ্ট্ৰেশ্যনছ। আৰু মই সাধাৰণতে মানে বিকজ মোৰ নেচাৰেল মানে বটনিৰ ওপৰত খুব ইণ্টাৰেষ্ট আছে, মই খেতি বাতি কৰি খুব ভাল পাওঁ, সেইকাৰণে মই মানে মোৰ বেছিভাগ গোটেইকেইটা পেইণ্টিংছ কি গুৱাশ পেইণ্টিং মই কৰোঁ, আৰু অলপ ডাঙৰ চাইজত কৰি ভাল পাওঁ। আৰু চ' মই যোনবিলাক মই ডিজিটেল ৰিপ্ৰিণ্টছবিলাক কৰিছোঁ সেইটো একদম লিমিটেড এডিশ্যনত হয় মানে, আৰু তাৰে লগত কোনোবা যদি লয় মোৰ ডিজিটেল ৰিপ্ৰিণ্টছবিলাক, মই আপোনাক প্ৰিমিয়াম কোৱালিটি পেপাৰবিলাকত এইটো দিম, আৰু এটা চাৰ্টিফিকেটৰ অথেণ্টিচিটিও দিয়া হ'ব, যেনে মানে আপুনিয়ে পাৰ্চেজাৰ হয় আৰু প্ৰডাকশ্যন মাত্ৰ

0: ধৰি লওক ছটা কপিয়ে হৈছে, ছটায়ে থাকিব আৰু মানে ছেকেণ্ড টাইম নহয়। আৰু কাৰ্ড যে মই বনাম, আৰু এতিয়া মানে মানুহৰ লগত কথা পাতি এক্সিবিশ্যনত গম পাইছোঁ যে কি কি প্ৰডাক্টছ মানে মানুহে ভাল পায়। তাৰপিছত সৰু সৰু পলাৰয়েডছ বা নোটবুক বা আৰু বেলেগ কিবা মানে কিউট বস্তু মানুহে অলপ ভাল পায়, ঘৰত মানে পকেটত পটককৈ থ'ব পৰাকৈ সিহঁতে এনেকুৱা প্ৰডাক্টছ খুব ভাল পায়।
1: আপোনাৰ নামটো
0: ৰায়েল শৰ্মিন,
1: সুন্দৰ, ইয়াত দেখিছোঁ খুব সুন্দৰ সুন্দৰ ছবি আঁকি থৈছে, খুব ভাল লাগিছে। আপুনি কি ক'ব, গ্ৰাহক আগ্ৰহী নে?
0: হয়, কিন্তু এই চবৰে মানে পচন্দটো অলপ বেলেগ হয় আৰু ইহঁতৰ মানে কি কয় ৰিকুৱাৰমেণ্টছ অলপ বেলেগ থাকে। মানে ফাৰ্ষ্ট টাইম হয়তো লাহে লাহে অকণমান সৰু সৰুকে কথাবিলাক শিকি আছো আৰু যে কি পচন্দ হয় নহয় সেয়াই।
1: আপোনাৰ নামটো?
2: মোৰ নাম মিতালী, মিতালী ফুকন। মই এনেই বেংগালোৰত থাকোঁ। মই তাৰমানে বাংগালোৰত তেনেকুৱা ফ্লি মাৰ্কেটছ এইবিলাক কৰি থাকোঁ, নিজৰ শ্বপ আছে।
1: হয়,
2: চ' ফৰ দ্য ফাৰ্ষ্ট টাইম আই এম ডুইং ইন আসাম, প্ৰথমবাৰ কৰি আছোঁ। আৰু এইখিনি মই নিজে হাতেৰে বনাইছোঁ, তাৰমানে চবেই কাপোৰেৰে বনাই। চ' মই ভাবিলোঁ অকণমান কিবা এটা ইউনিকনেছ থাকিবৰ কাৰণে মই জোঁটৰে বনালোঁ আৰু এইবিলাক চব মই ডেনিমেৰে বনাইছোঁ।
1: আপোনাৰ মনলৈ কেনেকৈ আহিলে যে আপুনি জোঁটেদি অলংকাৰ বা গহনা আপুনি প্ৰস্তুত কৰিব?
2: তাৰমানে মই এইটো কথা ভাবিলোঁ যে মানে এনেকুৱা এক্সিবিশ্যনবিলাক সাধাৰণতে মানুহে অকণমান কিবা ইউনিক বস্তু এটা বিচাৰে। চ' মই ভাবিলোঁ জোঁটৰে এনে বহুতে বনোৱা মই দেখিছোঁ, কিন্তু বেলেগ বেলেগ ধৰণে বনায়। চ' মই ভাবিলোঁ যে মই অকণমান ইউনিককৈ কিবা এটা বনাই দিওঁ যিটো মানে মানুহেও অকণমান চাই ভাল পাব আৰু ইউনিকনেছটো বিচাৰি পাব। চ' সেইখিনি ভাবি মই আপোনাৰ মানে এনেকৈ জোঁটেৰে বনোৱাৰ কথা ভাবিলোঁ।
1: আগ্ৰহীনে গ্ৰাহক?
2: মানে মোৰ ভাল লাগিছে, যথেষ্ট প্ৰশংসা কৰিছে মানুহে আৰু বিশেষকৈ মানে কৈছে আৰু যে বহুত ইউনিক হৈছে বস্তুটো, আৰু বিশেষকৈ ডেনিমৰখিনিও তেওঁলোকে বহুত ইউনিক পাইছে আৰু ক্ৰয়ো কৰিছে তেনেকৈ, আৰু যথেষ্ট এপ্ৰিচিয়েট কৰিছে, ভাল লাগিছে। হয়, মোৰ এনেই নিজৰ এটা ব্ৰেণ্ড আছে শ্লাইচ অফ ট্ৰেণ্ড বুলি। চ' আমি মানে বেংগালোৰত আমি ডিল কৰোঁ সাধাৰণতে আৰু কাপোৰৰ ৱেষ্টাৰ্ণ ৱেৰ।
1: এতিয়া দেখিছোঁ অসমীয়া গহনাও দেখিবলৈ পাইছোঁ।
2: গহনা মই ৰাখিছোঁ কাৰণ মই এনেই বাহিৰত মই সাধাৰণতে ৰখা নাযায়, কিন্তু মই ইয়াতে ৰাখিছোঁ কাৰণ অসমীয়া মানুহ যিহেতু আহিব তেওঁলোকে হয়তো বিচাৰিব পাৰে বুলি মই জাষ্ট অলপ কালেকশ্যন ৰাখিছোঁ আৰু ভাল পাইছোঁ মই, তেওঁলোকে যথেষ্ট মানে লৈছে, আগ্ৰহী হৈছে। হয় হয়,
1: এইবাৰ ফাৰ্ষ্ট টাইম কৰিছেনে আপুনি?
2: অসমত এইবাৰ ফাৰ্ষ্ট টাইম, কিন্তু মই এনেই বাংগালোৰত মানে আপোনাৰ পপ আপ বা এনেকুৱা ধৰক ফ্লি মাৰ্কেটছ এইবিলাক মই জইন কৰিয়ে থাকোঁ তাত।
1: আপোনাৰ ভৱিষ্যতে কিবা পৰিকল্পনা আছে নেকি মানে এইখিনি বস্তুৱে আৰু আগবঢ়াই নিবলৈ?
2: হয়, মই মানে বিচাৰোঁ, মানে ভাবিছোঁ আৰু এনেকৈ যে ইন ফিউচাৰ যিহেতু মোৰ ঘৰ গুৱাহাটীতে, গতিকে মই এনেও গুৱাহাটীলৈ উভতি আহিমেই। চ' তেতিয়া মই অকণমান সৰুকৈ যদি এটা তেনেকুৱা ইণ্ডাষ্ট্ৰী এটা মানে ছেট আপ কৰিব পাৰোঁ, মানে এনেকুৱা ধৰক ইউনিক অলপ গহনা বনোৱাৰ, চ' তেনেকুৱা কিবা এটা ভাবি আছোঁ।
1: আপোনাৰ নামটো ক'ব?
3: নমস্কাৰ, মোৰ নাম অপৰাজিতা দাস। মই নিজে হেণ্ড পেইণ্টেড এক্ৰেলিক পেইণ্টিং কৰা অন কেনভাছ বোৰ্ড, অসমীয়া মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ যিটো থিম সেইটোকে লৈ পেলাই মই কৰিছোঁ। যেনে দশাৱতাৰ আছে, কৃষ্ণৰ লীলা আছে, কৃষ্ণ সৰুকালৰ যশোদাৰ লগত কৰা গোটেইখিনি পেইণ্টিং মই কৰিছোঁ। আৰু সৰু সৰু ফ্ৰিজ মেগনেট বা ফটো ফ্ৰেম এনেকুৱা ধৰণৰ পাব, আৰু মই কাষ্টমাইজ ৱৰ্কো কৰোঁ, যেনেকুৱা ধৰণৰ চাইজ লাগে বা বেলেগ পেইণ্টিংছৰ মই আৰ্ট কৰি দিব পাৰোঁ। আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে হেণ্ডমেড ড্ৰিমছ বাই অপৰাজিতা, গোটেইখিনি অৰ্ডাৰ মই ইনষ্টাগ্ৰামৰ থ্ৰুদিয়ে লোৱা হয়।
1: খুব সুন্দৰ দেখিছোঁ, ইমান ধুনীয়া আৰ্ট কৰিছে আপুনি। সৰুৰে পৰা চাগে নিশ্চয় মানে ছবি অঁকাৰ প্ৰতি আগ্ৰহ হৈ আছিল নহয় জানো, এই বিষয়ে কওকচোন
4: কেতিয়াৰ পৰা আৰম্ভ কৰিছে?
3: আচলতে মোৰ পেইণ্টিং কৰাটো মোৰ হবি হয়, মই যিখিনি মোৰ লেজাৰ টাইম সেইখিনিত মই পেইণ্টিং কৰোঁ। আগতে সৰুৰ পৰা মই পেইণ্টিং শিকিছোঁ, কিন্তু বহুদিন হ'ল ধৰ প্ৰেক্টিছ নোহোৱা কাৰণে বা তেনেকৈ বস্তুটো ৰৈ গৈছিলে। এতিয়া দেখিছোঁ লাহে লাহে মোৰ হেৰিখিনি মানে মোৰ আকৌ আহিছে যে মই মোৰ কৰিব লাগে বা নতুনকৈ মই আৰম্ভ কৰিব লাগে এনেকুৱা। তো এনেকৈ কৰোঁতে কৰোঁতে ইমানখিনি ক্ৰিয়েট কৰিলোঁ, কৰি পেলাই ভাবিলোঁ মই ঘৰত হয়তো লাভ নাই, সেইকাৰণে ভাবিছোঁ যে এখন মানুহৰ আগত ডিছপ্লে কৰি পেলাই মই যাতে এখন শ্ব' কৰিব পাৰোঁ। তো এনেকৈ ফাৰ্ষ্ট টাইম আগবাঢ়ি আহিলোঁ, এখন কলাকৃতি এটা প্লেটফৰ্ম য'ত মই এইখিনি ডিছপ্লে কৰিবলৈ সুবিধা পাইছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম মোৰ ভাল এক্সপিৰিয়েঞ্চ হৈছে, মই বহুত মানুহৰ লগত কানেক্ট কৰিব পাৰিছোঁ আৰু বহুতে ভালো পাইছে মোৰ কামখিনি, অলপ ইউনিক পাইছে।
1: আগ্ৰহীনে গ্ৰাহকে কিনিবৰ বাবে?
3: ভাল পাইছোঁ, গ্ৰাহকৰ সেইখিনি ৰেছপঞ্চটো ভাল পাইছোঁ, তেওঁলোকে মেইনলি গিফ্টিঙৰ কাৰণে বস্তুখিনি ভাল পাইছে। মানে ধৰক কিছুমান বাহিৰৰ পৰা আহিছে বা বাহিৰত থাকে অসমলৈ আহিছে, তেওঁলোকে কিছুমান ইউনিক অসমৰ মেমৰিজ থকা গিফ্ট লৈ যাব বিচাৰে, গেষ্টক গিফ্ট দিবলৈ বা নিজৰ ঘৰত সজাবলৈ। তেওঁলোকে এনেকুৱা অসমীয়া মেনুস্ক্ৰিপ্টৰ সত্ৰীয়া নৃত্য হওক বা এই কৃষ্ণৰ যিখিনি হেৰি সেইখিনি বিৰাট ভাল পাইছে ৰেছপঞ্চ, সেইখিনি মোৰ প্ৰায় শেষেই হ'ল চেল কৰি। এইবাৰ ফাৰ্ষ্ট টাইম কাৰণে মই ইমান গম নাপালোঁ যে নেক্সট টাইম কৰিলে মই আৰু অলপ

0: আপোনাৰ ভৱিষ্যতে ভাবিছেনে এই আপোনাৰ যি কলা যিখিনি আপুনি আৰ্ট কৰিছে বা ছবি আঁকিছে এইখিনি আপুনি বাহিৰলৈ নিয়াৰ পৰিকল্পনা আছেনে?
1: হয়, আছে, নিশ্চয় আছে। মই বিচাৰোঁ যে মোৰ পেইণ্টিংখিনি বাহিৰৰ মানুহ মানে দেখক, বা আমাৰ বাহিৰত যিখিনি অসমীয়া মানুহ আছে তেওঁলোকৰ ঘৰত থাকিলে আৰু বেছি ভাল লাগে। যেতিয়া
0: যিহেতুকে আপুনি অসমীয়া সংস্কৃতিৰ অৱতাৰৰ দহটা অৱতাৰৰ আপুনি খুব ধুনীয়া অংকন কৰিছে, আৰু ইফালে দেখিছোঁ আপোনাৰ বিহুৰো খুব ধুনীয়াকৈ আপুনি অংকন কৰিছে। মনলৈ কেনেকৈ ভাব আহিলে যে আপুনি দশাৱতাৰেই আপুনি অংকন কৰিব বা আপুনি বিহুৰেই মানে আঁকিব?
1: আচলতে প্ৰথমতে পেইণ্টিং আৰম্ভ কৰোঁতে ভাবিছিলোঁ যে মই কিছুমান আমাৰ ট্ৰেডিশ্যনৰ লগত যিটো আমাৰ কালচাৰ বা এটা আমাৰ যিটো হিষ্ট্ৰী আছে অসমীয়া মেনুস্ক্ৰিপ্টৰ, এইটো শংকৰদেৱেই ক্ৰিয়েট কৰি থৈ যোৱা বহুত বছৰ আগতে তেওঁলোকে নেচাৰেল কিছুমান পিগমেণ্ট ইউজ কৰি বা হাঁচিপাতৰ ছাল তেনেকৈ কৰিছিলে। আচলতে মেইন অৰিজিনেল বস্তুটো সেইটো, তো সেইটো বস্তু বহুত আগতেই, বহুত বছৰ আগতেই কৰিছিলে। এতিয়া যিহেতু মানে নতুন অলপ মডাৰ্ণ হেৰি আহিছে, তো মই ভাবিলোঁ যে সেইখিনি বস্তু মই যদি অলপমান কেনভাছত শ্ব' কৰিব পাৰোঁ, যোনটো বস্তু অলপ বেছি ডিউৰেবল হয়, আগৰ ছালৰ হাঁচিপাতৰ হেৰিয়াত কৰিলে বস্তুটো বেছিদিন প্ৰিজাৰ্ভ কৰিবলৈ অলপ টানো হ'ব পাৰে। আজিকালি ইমান সম্ভৱো নহয়, আজিকালি মডাৰ্ণ যিবিলাক ঘৰ বনাইছে তেওঁলোকৰ এটা হোম ডেকৰ হিচাপে থাকিব পাৰে, আৰু প্ৰত্যেকটোৰে এটা ষ্টৰী আছে, এনেই এটা আৰ্ট পিচ নহয়, তাৰমানে প্ৰত্যেকটোৰ লগত এটা ষ্টৰী বা হিষ্ট্ৰী আমাৰ কালচাৰৰ সেই প্ৰত্যেকটোৰে হেৰিয়াতে আছে। তো মানুহে যদি ড্ৰয়িং ৰুমতে হওক বা ডাইনিং ৰুমত সজাই থয়, তো মানুহ আহিলে মানে সুধিব এইখন কি হয়, আৰু সেই বহুত ভাইব্ৰেণ্ট কালাৰ মই কালাৰফুল কৰিছোঁ বস্তুখিনি, যাতে মানে মানুহক ঘৰটো আৰু ধুনীয়া কালাৰফুল হৈছে।
0: বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে?
2: আমি লখিমপুৰ।
0: আপোনাৰ নামটো?
2: মোৰ নামটো চিন্ময়ী দত্ত গোস্বামী।
0: কি হয় বাইদেউ
2: এইখিনি পৰ্দা, ডাইনিং ছেট, আপোনাৰ ৰানাৰ উইথ মেটছ, কুশ্বন কভাৰ্ছ, তাৰপিছত আপোনাৰ এইবিলাক শ্ব'জ আছে। এইখন হৈছে মিৰিজিম বুলি কয় যে মিচিং ট্ৰাইবৰ, আচলতে আগতে আমাৰ মাহঁতে ইউজ কৰে বা দেখোঁ, এতিয়া থ্ৰ' হিচাপে মই এইটো ইয়াতে হেৰি কৰিছোঁ। বেড কভাৰ্ছ হেণ্ডলুম এণ্টায়াৰ, তাৰপিছত কুশ্বন কভাৰ্ছ আছে। যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ নিজৰ যোনখিনি আছে মটিভছবিলাক, অসমীয়া মটিভছ, মিচিং, বড়ো, ট্ৰাইবছবিলাকো সব ইনক্লুড কৰি চেষ্টা এটা কৰিছোঁ যাতে হাউচহোল্ডতো যায় বস্তুখিনি।
0: আপুনি কিয় ভাবিলে যে আমি এনেকুৱা ধৰণেও আমি পৰ্দা বা আপোনাৰ যিবিলাক আমাৰ দৈনন্দিন আমি ব্যৱহাৰ সামগ্ৰী হিচাপে আমি এইখিনি ব্যৱহাৰ কৰিবও পাৰোঁ বুলি পেলাই?
2: এইটো একচুৱেলি মোৰ এতিয়াৰ প্লেন নাছিলে, বহুত বছৰ আগতে মানে মই নিজে ভাবি থৈছিলোঁ কি নিজৰ ঘৰতো একচুৱেলি মই নিজে ভাল পাওঁ অলপ ক্ৰিয়েটিভ কিবা এটা কৰি পেলাই। তাৰপিছত মই ভাবিছোঁ ৱাই নট এইটো অকণমান বাহিৰতো লৈ যাব পাৰিলে ভাল হয়, আমাৰ নিজৰ ট্ৰেডিশ্যনটো যদি এক্সপ'জাৰ এটা পাই যায়, মটিভছবিলাক আমাৰ যদি ইউজ কৰোঁ। আদাৰৱাইজটোতো অকলে চাদৰ মেখেলাতে বা তেনেকেই লুকাই যায়, মানে সেইটোতে থাকে আৰু, বাকীটো একো নাই। ছ' সেইকাৰণে মই ভাবিলোঁ গোটেইখিনি আমাৰ যিমানখিনি জনগোষ্ঠী আছে নিজৰ এইবিলাক চব মিক্স কৰি এটা কৰি চাওঁ।
0: মানে পৰিকল্পনাটো আপোনাৰ আৰু তৈয়াৰ বেলেগে কৰে, নহয় জানো? শিপিনী আছে আপোনাৰ?
2: মোৰ শিপিনী আছে, মোৰ লগত আৰু এগৰাকী মোৰ পাৰ্টনাৰ আছে। আমাৰ এইটো আৰু আমাৰ ব্ৰেণ্ড নেমটোৰ নামটো হৈছে বুটাপাৰী, বুটাপাৰী, আৰু মোৰ পাৰ্টনাৰৰ নাম হৈছে দীপা বৰা। আৰু তাৰপিছত দুইগৰাকী দিন মই এদিন সেয়া কথা পাতি থাকোঁতে তেওঁক ক'লোঁ মোৰ এনেকুৱা এটা প্লেন আছে, কি কয়? তেওঁ ক'লে ঠিক আছে ময়ো আছোঁ তোমাৰ লগত। তো তেনেকৈ আমি দুয়োগৰাকীয়ে ষ্টাৰ্ট কৰিলোঁ। এতিয়া মানুহে বহুত একচেপ্ট কৰিছে, খুব ৰেছপঞ্চ ভাল, আগ্ৰহী আগ্ৰহী বিৰাট।
0: এইবাৰ ফাৰ্ষ্ট টাইম আহিছে নে আপোনালোক?
2: এইবাৰ আমাৰ ছেকেণ্ড টাইম, আমিও একদম নতুন, এবছৰ হোৱাই নাই। তাৰপিছত এইবাৰ ছেকেণ্ড টাইম আমাৰ, কিন্তু মানুহে খুব ধুনীয়াকৈ ৰেছপন্দ কৰিছে, আগ্ৰহ দেখাইছে।
0: ভৱিষ্যতে অসমৰ বাহিৰলৈ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি এইখিনি সামগ্ৰী?
2: ডেফিনেটলি, আমিতো মানে সেইটোৱে এটা গ্ল'বেল হোৱাৰে এটা ড্ৰিম কৰি পেলাই বস্তুটো হেৰি কৰিছোঁ, যাতে আমাৰ বস্তুখিনি ৱৰ্ল্ড ৱাইড স্প্ৰেড হওক বস্তু, সেইটো আশাৰেই আমি কৰিছোঁ। আচলতে লাহে লাহে প্লেনিং চলি আছে কেনেকৈ কি কৰোঁ।
0: আপুনি ভাবেনে এই ব্যৱসায়টো কৰিলে আমাৰ অসমীয়া যিখিনি নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোক সফল হ'ব পাৰিব বুলি আশা কৰেনে?
2: পাৰিম, কাৰণ যদি তেওঁলোকে দৃঢ় হৈ পেলাই কিবা এটা কৰিব বিচাৰে আৰু প্ৰমো মানে আজিকালিতো ইভেন অনলাইন যোনটো প্লেটফৰ্ম আছে বহুত হেল্পফুল হয়, সেইটো হিচাপত মানুহক ৰিচ কৰিবলৈ পাৰোঁ, আমি ৱৰ্ল্ড ৱাইড ৰিচ কৰিব পাৰোঁ। চ' সেই হিচাপত কাৰোবাৰ যদি পেচন আছে কৰিব বিচাৰে ধুনীয়াকৈ কৰিব পাৰিব। মোৰ নিজৰ ক্ষেত্ৰতে দেখিছোঁ মানুহেতো একচেপ্ট কৰিছে, ভাল পাইছে, অ' ট্ৰেডিশ্যনেল বুলি এটা মানুহৰ আকৰ্ষণটো বেলেগ হৈছে ধৰক ট্ৰেডিশ্যনেল বস্তু।

0: মোৰ নাম ফুনু দত্ত হয়। মই একচুৱেলি মেখেলা চাদৰবিলাকত অলপমান ফুইজন কৰি দিওঁ, তাত মই নিজৰ হাতৰ কাম কৰাই দিওঁ আৰু কিছুমান মেচিন ৱৰ্ক আছে আৰু হাতৰ কামেৰে মুগা হওক, টচ হওক, পাট হওক, ভেৰাইটিজ এইবোৰ মই নিজৰ ডিজাইন এটা কৰি দিওঁ আৰু তো তেনেকেই মই বনাই থাকোঁ আৰু সেনেকৈ বনাই মই এতিয়া 2010ৰ পৰাই মই এইবোৰ কৰিছোঁ। কৰি কৰি এতিয়া আৰু অলপমান বেলেগ বেলেগ অলপমান ইম্পৰ্টেণ্ট মেটেৰিয়েলৰ ওপৰতো মই ডিজাইন কৰোঁ। মই যিহেতু হাজবেণ্ড বাহিৰত থাকে কাৰণে ডুবাইৰ পৰা অলপ মেটেৰিয়েলবোৰ আহে, তো আহিলে মই সেইবোৰ মেটেৰিয়েলৰ ওপৰত অলপ মই ফিউজন কৰি দিওঁ, মানে আনি পেলাই অসমীয়া মেখেলা চাদৰৰ অলপমান ৰূপ এটা দি দিওঁ, তো তেনেকৈ মই কৰি থাকোঁ। সেইটোৱে আৰু সেনেকৈ
1: দেখিছোঁ আপুনি এখন খুব সুন্দৰ ৰিহা পৰিধান কৰি আছে আৰু ৰিহাখনত আপুনি খুব ধুনীয়াকৈ ফুল মানে তুলিছে, মানে মই জানিব বিচাৰিছোঁ আচলতে কেনেকৈ কৰিছে।
0: একচুৱেলি ৰিহাটো প্লেইন থাকে, মই ভাবিলোঁ কি ৰিহাখন মই এটা বেলেগ এটা ৰূপ দিওঁ, তো ইয়াতে অকল ৰ'জ ষ্টিচ কৰা গৈছে, হাতৰ ৱৰ্ক কৰা আছে, কেতিয়াবা গুজৰাটী ৱৰ্ক কৰি দিওঁ, তো ৰিহাখনৰ লুকটোৱে বদলাই দিওঁ। সেইটোৱে হ'ল মোৰ কাম, তাৰমানে মই অলপমান লুকটো বদলাই দিওঁ আৰু সেইটোৱে নিজে কৰোঁ।
1: এইবোৰ
0: মই নিজে কৰোঁ, নিজে কৰোঁ। একচুৱেলি মই বাহিৰত আছিলোঁ, বাহিৰৰ পৰাই মই ডিজাইনবোৰ কৰিছিলোঁ, মানে মেখেলা চাদৰবোৰ বনাই বনাই মই মানে ডুবাইত থাকোঁতেই তেনেকৈ 2010ৰ পৰাই কৰিছোঁ। তেনেকৈ এযোৰ দুযোৰকৈ মই সেই মোৰ হাজবেণ্ডৰ কলিগবিলাকৰ তাত পঠিয়াই পঠিয়াই দিওঁ পাৰ্চেল, সেই বিশ্বাসতে মোৰ বিজনেছটো চলি আছে আৰু এইটো মোৰ মেইনলি অনলাইনত খুব ভাল চেল এটা হৈ থাকে আৰু এতিয়া মোক মানুহে বুজি পালে, বুজি পাই এতিয়া চবে জানে আৰু এইটো বস্তু তেওঁৰ তাত এনেকুৱা পাম এনেকুৱা হৈ যাব আৰু এতিয়া আৰু বিশ্বাস এটা হৈ গৈছে। তো সেনেকৈয়ে মই বিজনেছটো কৰি কৰি কৰি কৰি প্ৰথমতে অলপ অলপ কৰিলোঁ, এতিয়া গৈ গৈ বহুত মানে কৰি থাকোঁ আৰু সেনেকৈ আৰু।
1: কোনোবাই যদি বিচাৰে যে মোক এনেদৰে মোক আপুনি ৰিহাখনতেই হওক বা চাদৰতে হওক নিজৰ ডিজাইন মতেও মানে আপোনালৈ অৰ্ডাৰ কৰিব পাৰে নহয় জানো?
0: তেতিয়া পাৰে পাৰে সেইটো তৈয়াৰ কৰি দিওঁ মই তেনেকৈ কৰি।
1: কেতিয়াবা ভাবিছেনে আমাৰ ভাৰতবৰ্ষৰ বাহিৰলৈ লৈ যাম আপোনাৰ যিখিনি সামগ্ৰী আপুনি যিখিনি তৈয়াৰ কৰিছে, কেতিয়াবা ভাবিছেনে?
0: ভাবিছোঁ, একচুৱেলি মই অসমৰ বাহিৰতো অলপ যাব ট্ৰাই কৰি আছোঁ, চাওঁ এবাৰ চাওঁ, কিন্তু মোৰ বেচিকেলি মেখেলা চাদৰৰ ওপৰত থাকে, তো বাহিৰত গ'লেতো অলপ বেলেগ বেলেগ ডিজাইনো কৰিব লাগিব ন, ড্ৰেছত বনাব লাগিব।

0: লাগিব বা কৰিছোঁ ড্ৰেছবিলাকো স্কাৰ্টত কৰিছোঁ, তো সেনেকুৱা ধৰণৰ ডিজাইন কৰিলে ভাল হ'ব। তাৰ কাৰণে মই বেলেগ বেলেগ কৰিব লাগিব, অলপ অলপ কৰি আছোঁ আৰু এনেকৈ।
1: মোৰ নাম মধুস্মিতা দাস, মই গুৱাহাটীৰে নিবাসী, বাট এতিয়া মই হায়দৰাবাদত থাকোঁ আৰু মই গোটেই অল অভাৰ ইণ্ডিয়াৰ মানে আৰ্ট ফৰ্মবিলাক লৈ আনিছোঁ, যেনে আজৰক প্ৰিণ্ট হওক, তেলেংগানা ইকাত, মধুবাণী, আৰু ইয়াৰ লগতে মই অসমৰ যিবিলাক এৰী টচ এইবিলাক আৰ্ট ফৰ্মবিলাক মই বাহিৰত নিব বিচাৰিছোঁ, মই তেনেকুৱাকে কাম কৰি আছোঁ।
2: বাহিৰলৈ পঠিয়াইছেনে আপুনি কোনোবা
1: ঠাইলৈ? মই ৰাঞ্চিত এক্সিবিশ্যন দিছোঁ, তাৰে মানুহবিলাকে পাটৰ মেখেলা চাদৰ খুব ভাল পাইছে, তেওঁলোকে লৈছে আৰু মানে আগলৈও বিচাৰিছে প্ৰডাক্টবোৰ।
2: আজি নেটফ্লিক্সত আপোনাৰ যিখন ষ্টল দিছে তাত আপুনি কি কি ৰাখিছে বস্তু?
1: মই ইয়াতে জুচ ৰাখিছোঁ, আমলা জুচ আৰু বেলৰ চৰবত, আৰু তাৰ লগতে ভোট জলকীয়া আচাৰ, মেংগো জেম, তাৰপিছত বগৰী আচাৰ, এই সকলো প্ৰডাক্টখিনি মোৰ ষ্টলত পোৱা হ'ব।
2: আপুনি নিজে কৰে এইবোৰ?
1: অঁ, মই নিজে কৰোঁ।
2: কিমান দিনৰ পৰা কৰি আছে এই কাম?
1: মোৰ একদমেই নতুন, মই আজি 4 মাহ হৈছে এই কামটো, আৰু এইখন মোৰ ফাৰ্ষ্ট এক্সিবিশ্যন মোৰ গুৱাহাটীত।
2: কেনেকুৱা অনুভৱ?
1: ভাল, মানুহবিলাকে ভাল ৰেছপঞ্চ দিছে, মোৰ খুব ভাল লাগিছে।
2: ধন্যবাদ আপোনাক, আপোনাৰ এনেদৰে আৰু আগবাঢ়ি যাওক আৰু আমাৰ অসমৰ সংস্কৃতি বাহিৰলৈ লৈ যাওক।
3: মোৰ নাম শিল্পী শইকীয়া, আমি আহিছোঁ জালুকবাৰীৰ পৰা, আমাৰ ব্ৰেণ্ডৰ নাম হৈছে সেন্ধিয়া ফেব্ৰিক ডিজাইন। আমি এতিয়া বিশেষকৈ নেচাৰেল ডাই কৰা এৰী ষ্টলছ, কটন ষ্টলছ, তাৰপিছতে কুশ্যন কভাৰ, তাৰপৰা ট্ৰেডিশ্যনেল বেগছ, জুৱেলাৰী, তাৰপৰা চাদৰ মেখেলা যোৰা, মুগা চাদৰ মেখেলা যোৰা, এনেকুৱা বস্তুবোৰ ৰাখিছোঁ।
2: আৰু গহনাও ৰাখিছে দেখিছোঁ, অসমীয়া গহনা?
3: হয়, এইখিনি আচলতে আমি কপাৰ বেছ গোল্ড প্লেটৰ অসমীয়া গহনা ৰাখিছোঁ, আৰু লগতে আমি ৱেষ্ট ফেব্ৰিকৰ পৰা জুৱেলাৰী বনাইছোঁ, সেইখিনিও আমি ৰাখিছোঁ। গ্ৰাহকে ভাল পাইছে বস্তুখিনি, আৰু নতুনকৈ যিহেতু আমি ৰিচাইক্লিঙৰ কাৰণে ৱেষ্ট ফেব্ৰিকৰ কামখিনি আৰম্ভ কৰিছোঁ, সেইখিনি বস্তু চবে আদৰি লৈছে ভালকৈ। হয়, আমাৰ যিবিলাক এৰী ষ্টলছ সেইবিলাক মানে বিশেষকৈ বাহিৰৰ যিখিনি ফৰেইন বায়াৰ্ছবিলাক আছে তেওঁলোকে বহুত ভাল পায়, কাৰণ আমি তাত নেচাৰেল লাই কৰিছোঁ আৰু এৰী চিল্কটো হৈছে অহিংসা চিল্ক, সেইকাৰণে সেইটো বস্তু মানুহে বেছিকৈ আদৰি লয়।
4: নমস্কাৰ, মোৰ নাম খালিদা আহমেদ হয় আৰু মই আমাৰ থলুৱা বস্তুখিনি দি আমাৰ ৱাইন বনোৱা হৈছে। তাৰপিছত আপোনাৰ যেনেকৈ টি ৱাইন হয়, ৰজেল ৱাইন, ভীমকলৰ পৰা ৱাইন বনোৱা আছে, কঁঠালৰ পৰা ৱাইন আছে, তো থলুৱা বস্তুখিনিৰ পৰা আমাৰ ৱাইন প্ৰস্তুত কৰা আছে ঘৰতে হোম।
2: এইবোৰ প্ৰিজাৰ্ভেটিভ মানে কিমান দিনলৈ ৰাখিব পাৰে?
4: এইটো আপোনাৰ মানে বটলিং হোৱাৰ পিছত নুখোলাকৈ আপোনাৰ ৱাইনটো যিমান পুৰণা হয় খাবলৈ তিমান সোৱাদ হয় বুলি শুনো।
2: কাপোৰ দেখিছোঁ, এৰী কাপোৰ দেখিছোঁ,
4: এগৰাকী
2: ব্লাউজৰ
4: এগৰাকী এণ্টাৰপ্ৰেনাৰ হয়, তেওঁ মানে আপোনাৰ ব্লাউজৰ কাপোৰবোৰ চিলাই মানে তেওঁ নিজে বৈ পেলাই ট্ৰেডিশ্যনেলত চিলাই দিয়ে, বেলেগ বেলেগ ট্ৰেডিশ্যনেলত চিলাই চিলাই দিয়ে গোটেইখিনি কাপোৰ।
2: এইবাৰ কাপোৰৰ ফালে আহিছোঁ, আপোনাৰ বস্তুখিনিও খুব সুন্দৰ, আপোনাৰ নামটো ক'ব?
5: নমস্কাৰ, মোৰ নাম মামণি তালুকদাৰ, মই এইখন বিপণীত কৰ্মৰত হৈ আছোঁ। আমাৰ ইয়াতে জাতীয় যিবিলাক পোচাক আছে তেখেতসকলৰ হেৰিয়াত লৈ পেলাই, আৰ্হিত লৈ পেলাই গোটেইখিনি বনোৱা হৈছে। ব্লাউজ আছে, আপোনাৰ ৱাচকোট আছে, আৰু ইয়াত টাই আছে, বিভিন্ন ধৰণৰ আমি পোচাক বনাই দিয়া হয়, যেনেকৈ যি কৰে অৰ্ডাৰ কৰিলে মানে বনাই দিয়া হয়।
2: আপোনাৰ এইখনে প্ৰথম বিপণী নে আগতে আপুনি?
5: না, এইখনেই আমি আচলতে আগত পৰাই কৰি আছোঁ।
2: বাহিৰলৈ লৈ গৈছে নে অসমৰ?
5: বাহিৰত গৈছে, এওঁলোক থাইলেণ্ডলৈ গৈছে, বহুতখিনি গৈছে।
2: থাইলেণ্ডত আমাৰ অসমীয়া কাপোৰৰ কেনেকুৱা আদৰ?
5: বহুত বহুত বেছি, খুব ভালকৈ আদৰি লৈছে তেখেতসকলে, অসমৰ বুলি বহুত মানে সন্মান পোৱা যায় আৰু।
6: নমস্কার, মোৰ নাম দীক্ষিতা বৰা আৰু মোৰ ফাৰ্মটোৰ নাম হৈছে আদিদি জুৱেলাৰী। মোৰ গোটেইখিনি আপোনাৰ অক্সিডাইজ অসমীয়া গহনা, এণ্টি টাৰ্নিছ গোটেইখিনি ভেৰাইটিয়ে পাব।

0: গোটেই গহনাৰ যিমান যি লাগে আপোনাৰ ইয়াতে ভেৰাইটি আছে।
1: আৰু আপুনি বাহিৰলৈ লৈ গৈছিলা আমাৰ অসমীয়া যিখিনি আপুনি কৰিছে?
0: হয়, এতিয়ালৈকেতো মই এক্সিবিশ্যন আপোনাৰ গুৱাহাটীৰ ভিতৰতে কৰিছোঁ, বাহিৰত তেনেকৈ সুবিধা পোৱা নাই। পালেতো ভালেই পাওঁ, গভৰ্ণমেণ্টৰ ফালৰ পৰাও যদি কিবা সুবিধা দিয়ে তেতিয়াহ'লেতো আই উইল বি গ্ৰেটফুল। তো সেইটো কাৰণে অপেক্ষা কৰি আছোঁ।
1: নিশ্চয় নিশ্চয় আপোনাৰ সপোন পূৰণ হ'ব আৰু আপোনাৰ বস্তুখিনি খুব সুন্দৰ, নিশ্চয় মানে আদৰি ল'ব।

শ্ৰোতাসকলে ইমান পৰে অসমী ট্ৰাষ্টৰ সৌজন্যত গুৱাহাটীৰ নেটফিহাটত প্ৰদৰ্শনীসহ বিক্ৰী মেলাত অংশগ্ৰহণ কৰা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইগৰাকীমান উদ্যোগী মহিলাৰ মনৰ কথা শুনিলে। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

চতুৰ্থ খণ্ডত আমি পাইছিলোঁ কাত্যায়নীয়ে নৰকক প্ৰাগজ্যোতিষলৈ আনিলে কামাখ্যাধামত কামাখ্যাৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰিবলৈ আৰু প্ৰাগজ্যোতিষত নৰকৰ ৰাজ্য স্থাপন কৰিবলৈ। নীলাচলৰ কামাখ্যাৰ প্ৰতি অচলা ভক্তি ৰাখিবলৈ কাত্যায়নীৰূপী বসুন্ধৰাই নৰকক উপদেশ দিয়াৰ উপৰিও শক্তিৰ অপব্যৱহাৰ নকৰিবৰ বাবে সকীয়াই থলে, লগতে পৰামৰ্শ দিলে যে কাৰো প্ৰতি যেন ভেদভাৱ নাৰাখে। নৰকে প্ৰতি মুহূৰ্ততেই মনত ৰাখিছিল যে তেওঁ বৰাহৰূপী বিষ্ণুপুত্ৰ আৰু শক্তিত অদ্বিতীয়। কিৰাত ৰাজ ঘটকৰ সৈতে তেওঁৰ মুখামুখি হ'ল এই প্ৰাগজ্যোতিষতেই। শত্ৰুভাৱে দুয়ো ওচৰ চাপিছিল যদিও বিষ্ণুৱে নৰকক ঘটকৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ পৰামৰ্শ দিলে আৰু দুয়োৰে মাজত ৰাজ্যলৈ মনোমালিন্য নহবৰ বাবে দুয়োৰে ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিলে। নৰক আৰু ঘটক দুয়ো দুয়োকে বন্ধুৰূপে আলিংগন কৰিলে। ইয়াৰ পিছত এয়া কামৰূপ কামাখ্যাৰ পঞ্চম খণ্ড, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। কামৰূপ কামাখ্যা।

0: তই দেখোন বহিলি অ
1: ঐ ভাগৰ লাগিছে অ
2: মৰবি বাপেকে ভিতৰত কোন আছে জান
1: ৰ মন্দিৰৰ ভিতৰত ৰজা ৰাণী মন্ত্ৰী পালি মন্ত্ৰী ঋষি মুনি পূজাৰী পূজাৰীয়ানী কোনোবা নহয় কোনোবা থাকেই অ সেইবোৰ খবৰ ৰাখিবলৈ মোৰ মনো নাই দৰকাৰো নাই অ
2: চাচোন চা কামদেৱ বিয়ালৈ আহি বিশ্বকৰ্মাক মতাই আনি শিলেৰে সেই মন্দিৰটো সাজি থৈ গ'ল ভাল কথা খুবেই ভাল কথা ভাল কাম কৰিলে পিছে আধা দুখৰীয়া কাম কিয় কৰিলে কচোন বাৰু হা কৰা কামখিনি সম্পূৰ্ণ কৰি যোৱা হ'লে আমাৰ আজি এইদৰে কলৰ জপৰ নহ'লহেঁতেন নহয় অ
1: তই এই কথাবোৰ ভালদৰে ভবা নাই অ
2: ভুল ক'লো
1: এই মন্দিৰৰ গাত চৌষষ্ঠি যোগিনী আৰু অষ্টাদশ ভৈৰৱমূৰ্তি খুদিত কৰাই কামৰাৱে যিটো মন্দিৰ সজালে সেইটোতে কাম শেষ হ'ব লাগিছিল নেকি
2: লাগিছিল
1: নালাগে নালাগে বুজিছ কাম এতিয়াও শেষ হ'ব নালাগে যোগে যোগে চলি থাক এই আমাৰ নিচিনাবোৰে তেহে কৰি দুটামান পোৱাৰ বাট থাকিব এই তই বুজিছ নাই তই আচলতে এটা মহা অকৰাও সেইবাবেহে কথাবোৰ ওপৰৰ পৰা ভাব
2: কথা এটা বিশেষ জাননে জান তই
1: কচোন ক
2: দেৱীৰ ওচৰত বোলে যিহকে বিচাৰে তাকে পোৱা যায়
1: হেৰৌ হেৰৌ সেইটো আমাৰ বাবে নহয় অ' ৰজাৰ বাবেহে আমি বিচৰা একোকে নাপাওঁ ৰজাই যদি কিবা বিচাৰে পাই যায়
2: আমাক নিদিয়ে
1: আমাক নিদিয়া নহয় আমাকো দিয়ে কিন্তু আমি বিচাৰিবলগীয়া হ'লে কি বিচাৰিম কচোন হা আমি যদি বিচাৰোঁ কি যাওঁ ধান গাত ল'বলৈ কিবা কানি এডোখৰ হালোৱা গৰু ক্ষীৰতি গাই আৰু ঘৰ চাবলৈ খেৰ বাহ মুঠতে ঐ বুজিছ নাই ঐ আমি বিচাৰিবলৈ হ'লে ঢেৰ বস্তু বিচাৰিব লাগিব ৰজা মহাৰজাসকলৰ সৰহভাগ বস্তু আছেই নথকা একোটা বস্তু বিচাৰিলে দি দিয়ে
2: অ' তাৰমানে কি সৰহ বস্তু নিদিয়ে
1: ডাঙৰ ডাঙৰ বস্তু দিয়ে
2: যেনে
1: যেনে ধৰচোন এই মহাদেৱে খঙত কামদেৱক ভস্ম কৰিলে ৰতিয়াই বিচাৰিলে কামদেৱক জীৱটো ঘূৰাই দিলে পিছে কুৰূপ হৈ পৰিল আয়ে আকৌ কামদেৱৰ আগৰ ৰূপ বিচাৰিলে
2: দি দিলে নহয় এই তই ইমানবোৰ কথাবোৰ কেনেকৈ জান
1: কোৱা শুনি আহিছোঁ
2: বাৰু কচোন আজি দেৱী দৰ্শনৰ বাবে কোন কোন আহিছে
1: তই কচোন বাৰু কোন আহিছে
2: শুন ৰজা স্বয়ং লগত ৰাণী অৰ্থাৎ মহাৰাজ নৰক আৰু ৰাণী
1: ৰাণীৰ নামটো ক'ব পাৰিবি
2: পাৰিমতো
1: কচোন তেনেহ'লে
2: মায়া মায়াদেৱী
1: মানিলোঁ দেই তইও কম কথা নাজান
2: এই বিদৰ্ভৰ ৰাজকন্যা মায়াদেৱী
1: আচলতে তেওঁলোক এতিয়াও আহি পোৱাই নাই পাবহি
2: পাবহি তেনেহ'লে আৰু অকণ বিশ্ৰাম ল'ব
1: বিচাৰিছোঁ ঐকেইটাই কেনেকৈ আমাৰ ফালে চাই আছে দেখিছোঁ
2: সিহঁতৰো চাগে কাম কৰি কৰি ভাগৰ লাগিছোঁ আমি বহা দেখি সিহঁতৰো চাগে বহিবলৈ মন গৈছে

0: এই দিশে আহক হে মহাৰাজ মহাৰাণী, সৌ দিশে চাওক, ব্ৰহ্মপুত্ৰই পখালিছে আইৰ চৰণ।
1: সুন্দৰ। সৌ পাহাৰৰ ফালে চাওকচোন পুৰোহিতদেউ।
0: মহাৰাজ,
1: নীলাচলৰ সেই দক্ষিণ পৰ্বতমালাতেই গঢ়ি তুলিম মোৰ ৰাজধানী, নৰকৰ ৰাজধানী।
0: বৰ সুন্দৰ হ'ব মহাৰাজ।
2: সেই যে শিখৰ কীৰ্তি, ইয়াৰে অংগ নেকি পুৰোহিতদেউ?
0: মহাৰাণী, মহামায়াৰ বিতাৰিত অংগ নিপতিত হোৱাত সি ভৰ সহিব নোৱাৰি পৰ্বতখন যেন ক্ৰমে তললৈ বহি গ'ল। ইয়াকে দেখি তিনি দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে প্ৰত্যেকেই এটি এটি শৃংগৰ জন্ম দিলে, তথাপিও যেন অধোগামী অৱস্থাৰ পৰা ৰাখিবলৈ টান হৈ পৰিল। মহামায়াই সেয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত লগ লাগি নিজ আকৰ্ষণৰ দ্বাৰা তিনিও শিখৰক নিজে ধাৰণ কৰি ল'লে। এতিয়াই পাহাৰৰ উচ্চতা মাত্ৰ এক ক্ৰোশ, তাহানিতে হেনো ইয়াৰ উচ্চতা আছিল এশ যোজন। আৰু মহাৰাণীয়ে দেখুওৱা সেই শিখৰ তিনিটি সেইকেইটা হৈছে ব্ৰহ্মা বিষ্ণু
1: শিৱৰ। পুৰোহিতেও এতিয়া আমি মূল পীঠ দৰ্শন কৰোঁ, মুখ্য পুৰোহিতক মাতি অনা হওক।
0: মহাৰাজ, মন্দিৰত পূজা অৰ্চনা চলি আছে, এই সময়ত মুখ্য পুৰোহিত বাহিৰলৈ ওলাই নাহে, আৰু জুনিপীঠ দৰ্শনৰো নিয়ম নাই।
1: কি নিয়ম নাই?
0: হয় মহাৰাজ, নিয়ম নাই।
1: মুখ্য পুৰোহিতৰ সৈতে মই কথা পাতিব খোজো পুৰোহিতেও।
0: খন্তেক অপেক্ষা কৰক মহাৰাজ, এতিয়া মূলপীঠ দৰ্শন সম্ভৱ নহয়, মুখ্য পুৰোহিতো পূজা এৰি আহিব নোৱাৰে।
1: কি, ৰজাই অপেক্ষা কৰিব দৰ্শনৰ বাবে?
0: মহাৰাজ, দেৱী দৰ্শনৰ বিধান আছে।
1: বিধান আছে, বিধান আছে, ৰজাৰ ওপৰত বিধান। ৰজা নৰকে আনৰ ওপৰত বিধান ৰচনা কৰে, আনে যুগুতোৱা বিধান মানিবলৈ শিকা নাই নৰকে কেতিয়া।
0: মহাৰাজ, মহাৰাজ, আপুনি উত্তেজিত হৈছে।
1: নৰকৰ ইচ্ছা কোনো বিধানে বাধা দিব নোৱাৰে পুৰোহিত, সেই কথা আপুনি জনা উচিত।
0: পৰম্পৰাগত বিধান উলংঘা কৰাৰ সাহস আমাৰ নাই মহাৰাজ।
1: সেই সাহস নৰকৰ আছে।
0: মহাৰাজ, মহাৰাজ, মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ভাৰ আমাৰ।
1: কি কলা, কি কলা ব্ৰাহ্মণ? এই নৰক দেৱতা আৰু দেৱতা নৰকৰ পদ ধুলাই পুণ্য কৰে, পবিত্ৰ কৰে দেৱীৰো মন্দিৰ।
2: তেনে কথা নকব নাথ, আমিতো কৰিব পাৰোঁ খন্তেক অপেক্ষা। প্ৰকৃতিৰ লীলাভূমি প্ৰাগজ্যোতিষত প্ৰকৃতিৰ শোভা চাই সময় কটাব পাৰি।
1: পুৰোহিতে বুজা নাই, অনুভৱ কৰা নাই কাৰ সন্মুখত থিয় হৈ বিধানৰ বাধাৰে নৰকক উপেক্ষা কৰিছে।
0: এয়া উপেক্ষা নহয় মহাৰাজ, ভুল নুবুজিব।
1: তেনেহ'লে পুনৰ কৈছো, আনা মাতি মুখ্য পুৰোহিতক এতিয়াই এই মুহূৰ্ততে। নালাগে কৰিব পূজা, ৰাজাজ্ঞ পালনতকৈ দেৱী পূজা নহয় ডাঙৰ।
0: ক্ষমা কৰক মহাৰাজ, নিচলা ব্ৰাহ্মণ আমি, পুৰুষানুক্ৰমে চলি অহা নীতি এৰিব নোৱাৰো।
2: মহাৰাজ, বলক প্ৰাসাদলৈ যাওঁ।
1: অকলে অকলে আপোন শক্তিৰ বলে ৰাজ্য মই প্ৰতিষ্ঠা কৰিছো, স্বেচ্ছাৰে ত্যাগ কৰিছো জনকৰ ৰাজভোগ। এই দুবাহুৰে যুঁজিছো মই সেইসকলৰ বিৰুদ্ধে যিসকলে আহি মোৰ গতিৰ বাটত হেঙাৰ দিছে। পুৰোহিত, পুনৰ কৈছো, মই এতিয়াই এই মুহূৰ্ততে মন্দিৰৰ মূল পীঠ দৰ্শন কৰিব খোজো। মনত ৰাখিব পুৰোহিত, ৰজা নীতিৰ ঊৰ্ধত, নীতি হয় মাথোন প্ৰজাৰ বাবে।
0: মহাৰাজ, স্বয়ং দেৱতা আহিও যদি এনে অনুৰোধ কৰে, প্ৰত্যাখ্যান কৰাৰ বাহিৰে মোৰ যে অন্য উপায় নাই।
1: ৰজা মই নৰকাসুৰ, দেৱতা আৰু দেৱতা।
0: জানো মহাৰাজ, জানো, অদ্বিতীয় বলৱান বীৰ আপুনি, অসুৰৰো শিৰৰ মুকুৰ।
1: কি কি কলি মুখ, অসুৰ নৰক অসুৰ, বিষ্ণুপুত্ৰ মই, দেৱতা আৰু দেৱতা মই।

0: ক্ষমা বিচাৰিছোঁ মহাৰাজ, ধৰণীৰ গৰ্ভজাত বৰাহৰ পুত্ৰ আপুনি, নহয় দেৱতা। জনক পালিতভাৱে আৰ্যপুত্ৰৰ দৰে শিক্ষা দীক্ষা লাভ কৰিছিল।
1: কি কলি ব্ৰাহ্মণ, নৰকক অসুৰ বুলিলি? চাহ চাহ তেন্তে আজি হেৰ আৰ্যৰ সন্তান এই তৰোৱালে তো
2: নাথ, কামাখ্যাৰ তীৰ্থভূমি নৰহত্যাৰে কলুষিত নকৰিব, খাব কৈছো নাথ।
1: নৰহত্যা পাপ, এই কামাখ্যাতেই কেঁচাই খাইটি গোহানীৰ আগত কিয় তেন্তে নৰবলি হয়? এই ব্ৰাহ্মণৰ ৰক্তেৰে ময়ো কৰিব খোজো কামাখ্যাৰ পূজা।
2: নকৰিব, নকৰিব নাথ, নকৰিব এনে কাৰ্য। ভৃত্য তেওঁ নিয়মৰ, চলিত নিয়ম তেওঁ কৰিছে পালন।
1: বিষ্ণুপুত্ৰ নৰকক এই পাহন্দে পুৰিলে অসুৰ, দৈহিক শক্তিহীন কূট কৌশল ব্ৰাহ্মণ।
3: মহাৰাজ,
1: লৈ যায় এই ব্ৰাহ্মণক কৰ মুণ্ডছে।
2: নাথ নাথ, মই পত্নীয়ে কৰিছো মিনতি, নকৰিব নাথ, নকৰিব।
1: নৰহত্যা, ব্ৰাহ্মণ হত্যা, গাৰক্ষী কৰ মুণ্ড চেত, নৰকে দিব পূজা কামাখ্যা ধামত।
0: হে শক্তিমত্ত মহাৰাজ, জীৱন বিচাৰি মই প্ৰাৰ্থনা নকৰো, কিন্তু হৃদয়ৰে দিছো অভিশাপ। দম্ভ পৰ্বতত উঠি আপুনি ভাবিছে হে ৰজা চিৰদিন যাব এনেদৰে? মনত ৰাখিব, মনত ৰাখিব, যিদিনা সৌ পাহাৰৰ শৃংগৰ মুখে মেলিব ধুবৰি, সেইদিনাই সেইদিনাই পিছলি পৰিব, অহংকাৰ শূন্য হ'ব, সমাপ্ত হ'ব আশাৰ জীৱন।
1: অভিশাপ, শুন শুন হে ভৃত্য, অসুৰ বুলি মোক কলিলি তাচ্ছিল্য, আৰু নিজেই আওপাকে আৰ্য বুলি ব্ৰাহ্মণ বুলি কলিলি অহংকাৰ। চা চা তাৰ পৰিণতি কিমান ভয়ংকৰ।
2: হে নাথ, হে নাথ, হে নাথ,
1: অনুনয় বিনয়ত নৰকৰ হিয়া গলি নাযায় ৰাণী। পূজাৰ কালত এই ব্ৰাহ্মণে মোক দেৱী পীঠলৈ প্ৰৱেশ নিদি, দেৱীৰ পূজা কি কেৱল ব্ৰাহ্মণৰ অধিকাৰ?
0: অহংকাৰী মদমত্ত হে বৰাহ পুত্ৰ, যি দেৱী দৰ্শনৰ বাবে হৈছে উন্মাদ, সেই দেৱীয়েই হ'ব আপোনাৰ মৃত্যুৰ কাৰণ।
1: কটোৱাল, গড় শিৰচ্ছেদ এতিয়া ইয়াতেই।
2: নাথ নাথ,
1: জয় মহাৰাজ নৰকৰ জয়।
2: সৰ্বনাশ কৰিলে হে নাথ, হত্যাৰে কলুষিত কৰিলে এই পুণ্যভূমি কামাখ্যাৰ ধাম।
1: নৰকে কৰিলে পূজা।

0: দেখিলি দেখিলি মাৰ বুলি মানুহ তাক মাৰিয়ে পেলালে।
1: অঁ পাই কিন্তু বামুণটোকে যদি এনেকে মাৰিলে আমাৰ দৰে সাধাৰণ জীৱ মাৰিবলৈ দেখোন ভাবিয়ে নাচাব।
0: কাটিবলৈ ক'লে কটোৱালে কাটি পেলালে।
1: ঐ এনেকুৱা ৰজাই কাৰ মূৰ কেতিয়া চিঙে একো ঠিক নাই দেই।
2: ঐ কচোন এই বিষয়ে শাস্ত্ৰনো কি কয়?
1: এই একো নকয় শাস্ত্ৰই একো নকয়।
2: একো নকয় মানেনো কি কয়?
1: নকয় বুলি কৈছিলো ন তোক মই। অঁ শাস্ত্ৰৰ কথা পণ্ডিত মানুহ সোধা ভাল বুজিছ, মই ব্ৰাহ্মণ পণ্ডিত একো নহয় অ'।
2: এই আমি বাৰু যথামূৰ্খ হৈ সংসাৰলৈ কিয় আহিছিলো?
1: হিৰো আহোঁ বুলিনো সংসাৰলৈ কোন আহে অ? ঈশ্বৰে পঠিয়াই আমাকো পঠিয়ালা, আহিলোঁ এতিয়া ভুগিছোঁ নহয়। হিৰো জনম দিয়া আই বোপাই কাহানী পাতি শিপুৰি পালেগৈ। এৰাও এই এইবোৰ কথা কৈ কি লাভ, মনে মনে বহি থাক দে।
2: মনে মনে বহি থাকিবি?
1: অঁ
2: ইয়াত দেখিলে আমাকো বলি দিব বুজিলি।
1: কি কৰিব? কাটিব, কাটক দে।
2: কাটক? তই কাটক বুলি ডিঙিটো আগবঢ়াই দিব পাৰ বুজিছ, মই হ'লে নোৱাৰো দেই। এই খঙৰ কাৰণ জান?
1: মই জানো।
2: কচোন তেনেহ'লে।
1: বান ৰজা বানাসুৰ বানাসুৰ সেই যে শোণিতপুৰৰ।
2: কৈ যা।
1: অঁ বুজিছ নে নাই তই?
2: বুজিছোঁ।
1: নাই বুজা তই,
2: ক ক শোণিতপুৰৰ বান ৰজা অ?
1: বলি পুতেক বান
2: জানো?
1: কোন কোন কচোন, বলি কোন কচোন,
2: তই কচোন কোন?
1: এই শোণিতপুৰৰ বান ৰজাৰ লগত আমাৰ ৰজা
2: নৰক মহাৰাজৰ,
1: অঁ নৰক মহাৰাজৰ মিত্ৰতা হ'ল।
2: ৰজাই ৰজাৰ লগত মিত্ৰতা নকৰি এই আমাৰ লগত কৰিবনে? তাত আৰু খং কৰিবলগীয়া কি আছে?
1: এই নৰক মহাৰাজ আগতে ইমান খঙাল নাছিলো, আই কামাখ্যালৈ ভক্তিও আছিল, ব্ৰাহ্মণ পুৰোহিতক বোলে দক্ষিণাও দিছিল, আৰু শুনছোঁ দেই মুখ্য পুৰোহিতক বোলে ৰজাই সেৱাও কৰিছিল।
2: ৰজাই সেৱা কৰিছিল?

0: প্ৰজাত পিছে বান ৰজাই মূৰটো গোলমাল লগাই দিলে। অৰ্থাৎ নৰক ৰজা যে দেৱতা নহয় অসুৰহে সেই কথা বুজাই দিলে। খংটো পেটে পেটে তেতিয়াবাই পুহি ৰাখিছিল।
1: সেইটোতো খঙৰ কাৰণ হ'ব নালাগে অ
2: এই মূৰ্খ,
0: তই এটা মানে হেৰি
1: কৈজা, বাকীখিনি তই ক, মই ক'ম। নেজানো বুলি ভাবিছ উপায় ক।
2: শুন,
1: ৰজা জনকেও নৰক মহাৰাজক নিজৰ ল'ৰাৰ দৰেই পালিলে, মাকেও কথাষাৰ বুজাই নিদিলে,
2: আচ্ছা
1: বিষ্ণু দেৱতায়ো নুবুজালে, এই গোটেইবিলাকে তেওঁক চলনা কৰিলে বুলি তেওঁ ধৰি ল'লে। যেতিয়া সাধাৰণ পুৰোহিত ব্ৰাহ্মণ এজনে কথাষাৰ কৈ দিলে, বচ খং গৈ একেবাৰে চুলিৰ আগ পালেগৈ।
2: উৰহৰ খং ফটা কথা,
1: এই কথাটো ক'ত শিকিলো কচোন ক।
0: বুজিছ, ৰজাৰ ভক্তিভাৱো কমি আহিছ, সেইদিনা ৰাণীক লগত আনিছিল নহয়।
1: জানো,
0: আহিবলৈকে আহিছিল।
1: আচল কথা ক,
0: আচল কথা হ'ল বান ৰজা হ'ল শিৱভক্ত।
1: পিছে কি হ'ল?
0: এই সেইখিনিতেই খেলি মেলি হৈছে যেন পাওঁ মই।
1: মই দেৱীয়েই মানো বা দেৱতাকেই মানো, সাপকেই পূজা কৰোঁ বা বেঙকেই পূজা কৰোঁ, শিৱকেই কৰোঁ বা পাৰ্বতীকে কৰোঁ, সেইটোনো উৰিয়া উৰি লাগিবলগীয়া কথা নাই বাৰু।
0: বুজিছই, যিবিলাকৰ খোৱা পিন্ধাৰ চিন্তা নাই, কৰিবলৈ কামো নাই, সেইবিলাকে এইবোৰকে নকৰি কি কৰিব কচোন।
1: ঐ হয়নে, এই দেৱতাবিলাকেও বোলে কাজিয়া কৰে।
0: কৰেতো। এতিয়া চাহ, আই কামাখ্যাৰ কথাকে, ভগৱান বিষ্ণু যাক ব্ৰহ্মা শিৱ এই সকলোবোৰ লেটপেট খাই থকা নাই জানো, মহাদেৱে কামদেৱক পঠিয়ালে কামাখ্যা যজ্ঞ গাবলৈ। বিষ্ণুৱে সুদৰ্শনৰ আচল বস্তুৱেই দি দিলে। বিশ্বকৰ্মাই নিজে আহি মন্দিৰ সাজিলে। হেৰৌ, মানুহৰ হোৱা হ'লে বোলে তই কামাখ্যাৰ মানুহ, তই বিষ্ণুৰ মানুহ, তই শিৱৰহে, কৰ মোৰ ফলাফলি।
1: এই তয়ো কিন্তু কম কথাবোৰ নাজান দেই। ঐ সঁচাকৈ কচোন কক, ঐ তই বাৰু কোন কোন?
0: মই আকৌ
1: তই নিশ্চয় পণ্ডিত পুৰুষ বুজিছ,
0: এইবোৰ কথা নুলিয়াবি ঐ, কথা বুলিলেই বতাহ বুজিছ, কিবা কবি কিবা হ'বগৈ।
1: মইতো কি কৈ আছিলোঁ,
0: বান ৰজা শিৱভক্ত। আচ্ছা, সেই বান ৰজাই আমাৰ নৰক ৰজাৰ মন কামাখ্যাৰ পৰা আঁতৰাই নিলে, হাতে সোতৰই সেয়ে হ'ল মন্দিৰত ব্ৰহ্ম হত্যা। এতিয়া শুনিছোঁ নৰকে বোলে ইন্দ্ৰ ৰাজ্য জয় কৰিবলৈ যুঁজা কৰিছে। এৰা ঐ, ই মানে ইন্দ্ৰ ৰাজ্য। এতিয়া ঐ তই থাক, মই আহোঁ বুজিছ, তই থাক।
3: ঐ ঐ ঐ, মোক অকলে নাযাবি ঐ ঐ ঐ।

0: অহুর নরক অহুর কর্পিত দেবতায় করে আস্পালন অহুর নরক অহুর।
1: নাথ
0: শুনা নানি, নরক অহুর আৰু দেৱৰাজ্যত আছে দেৱতাসকল ইন্দ্ৰ বৰুণ বায়ু অলেখ অলেখ দেৱতা।
1: কিবা যে দুশ্চিন্তাত পৰিছে আপুনি। কেনে চিন্তা নাথ, পত্নী মই আপোনাৰ দুখ সুখৰ সমভাগী হ'ব খোজো। মই
0: শুনিছা শুনিছা দম্ভ দেৱতা, অসুৰ বুলি তুচ্ছ কৰে মোক।
1: জন্মৰ বাবে অহংকাৰ কৰা দেৱতাক বুজাব খোজক নাথ, যে দেৱত্বৰ প্ৰকাশ কৰ্মতহে হয়, জন্মত নহয়।
0: এই কথা বাহুৰ শক্তিৰে মই বুজাব খোজো। মই দেৱৰাজ্য জয় কৰিব খোজো, শিশৱৰ অহংকাৰ ক্ষুণ্ণ কৰিব খোজো। মই দেখুৱাব খোজো যে নৰক দেৱতা আৰু দেৱতা, নৰক দুৰ্বাৰ, নৰক অজেয়, নৰক প্ৰচণ্ড। অহংকাৰী দেৱতাক কৰিব খোজো মই কৃতদাস।
1: সৰ্বনাশী যুদ্ধৰ সিদ্ধান্ত নলব দেৱতাৰ লগত ৰণ সৃষ্টিৰ বাবে হব ভয়ংকৰ।
0: ৰাণী মৃত্যু বিজয় বীৰেই অসুৰ নৰক।
2: মহাৰাজৰ জয় হওক।
0: নাই পিছলা মই জয়ৰ আশীৰ্বাদ, জয় মোৰ অৱশ্যেই হ'ব। ৰাণী
1: আদেশ কিবা আছে নাথ?
0: মহামন্ত্ৰী আহিব এতিয়া, সেনাধ্যক্ষ ৰা

0: ৰাজমন্ত্ৰীহঁতে কৰিম গোপন আলোচনা, সেনাধ্যক্ষ ৰাজমন্ত্ৰীহঁতে কৰিম গোপন আলোচনা, কিন্তু তাৰ আগতে হ'ব নৃত্য গীতৰ এক অনুপম খেলা। আহা আহা, বহা, আসন গ্ৰহণ কৰা।
1: নৃত্য গীত? হে নাথ, ইয়াৰ আগতে চোন দেখা নাছিলো ৰাজসভাত নৰ্তকীৰ নৃত্য গীত।
0: সেনাধ্যক্ষ, মেলি দিয়া ৰহস্য দুৱাৰ।
2: মহাৰাণী, মহাৰাজাৰ আদেশ অনুযায়ী চাৰি কন্যা অনা হৈছে দেৱৰাজ্যৰ পৰা।
0: চাৰি কন্যা, চাৰি অপ্সৰী ইন্দ্ৰপ্ৰস্থৰ পৰা হৰণ কৰি অনা হৈছে।
1: অন্যায়, অন্যায় হে মহাৰাজ।
0: অন্যায়?
1: নাৰী অপহৰণ? বীৰ আপুনি, বিষ্ণু পুত্ৰ আপুনি, আপোনাৰ ধৰ্ম দুষ্টক দমন আৰু সন্তক পালনহে? কি কাৰণে, কি কাৰণে এনে কাম কৰিলে নাথ? কিয়, কিয় নাথ?
0: দেৱতাৰ লগতেই নৰকে শক্তিৰ পৰীক্ষা বিচাৰে।
1: কি, তাৰ বাবেই বিসৰ্জিলে যুক্তিযুক্ত হিতাহিত জ্ঞান? নাথ, আমাৰ সোণৰ সংসাৰত কিয় জ্বলাব খোজে যুদ্ধৰ অনিশ্চিত অগনি? কিয় নাশিব খুজিছে পুত্ৰ ভগদত্তৰ ভৱিষ্যত? দেৱকন্যা হৰণৰে প্ৰকাশিব লাগে কিয় আপোনাৰ বাহুবল?
0: অসুৰ মই, আসুৰিক শক্তিৰেই দেৱতাৰ প্ৰত্যাহ্বান জনাম মই, দেৱতাৰ শত্ৰু মই, ব্যংগ আৰু তুচ্ছ তাচ্ছিল্যৰ তিম প্ৰত্যুত্তৰ। বিচৰা নাই মই মানুহৰ পূজা কিম্বা নৈবদ্যৰ উপচা হৰাই, দেৱতা জীয়াই থাকে মানুহৰ পূজা, কিন্তু নৰকমল হ'ব শক্তিৰ মহাপ্ৰকাশ।
1: জানিছো নাথ, বিপদ ঘনীভূত।
0: জ্বলন্ত আগ্নেগিৰিৰ সন্মুখত নিশ্চল হৈ বহি ৰব পাৰে এই নৰক, বিপদৰ মাজেৰে এই নৰকে কৰিব খোজে দুৰ্জয় মনৰ প্ৰকাশ।
1: নাথ, নৃত্য মানে হৃদয়ৰ আনন্দ প্ৰকাশ। আপুনি যি চাৰি দেৱকন্যাক বন্দী কৰি আনিছে, সেই দেৱকন্যাই স্বদেশ স্বজন হাৰা হৈ কি সতে নৃত্য কৰিব? নিষ্ঠুৰ ভাষাৰে আপুনি হয়তো আদেশ কৰিব নৃত্যৰ বাবে, কিন্তু নাথ, এই নাচোনত নাথাকে দেহৰ ছন্দ, মনৰ ভাষা কিম্বা লয় সুবাস।
0: নীতি কথা নালাগে শুনাব মহাৰাণী, সেইবোৰ দেৱতাৰ কথা, অসুৰে নুবুজে সেই ভাষা, শক্তিৰে মাথোন, ডুবাহুৰ শক্তিৰে নৰকে বিচাৰে পুৱাৰ সূৰ্যোদয়, বৰুণৰ বৃষ্টি, অগ্নিৰ উত্তাপ, বায়ুৰ মৃদু ছন্দমলয়া কিম্বা চাকৃদ্ধ ধুমুহা, শক্তিৰে মাথো শক্তিৰে বিচাৰে।
2: মহাৰাজক সেৱা, ৰাজমন্ত্ৰী অপেক্ষিছে মহাৰাজৰ দৰ্শন বিচাৰি।
0: লৈ আনা হওক।
1: নাথ, এতিয়াও কৰিছো কাকুতি, যুদ্ধৰ বিভীষিকা নানিব নমাই নাথ। আপুনি ৰজা, সেনাৰে পৰিবেষ্টিত হৈ আপুনি হ'ব সুৰক্ষিত, কিন্তু কিন্তু নাথ, সমৰ ক্ষেত্ৰত যে বহু সেনা পৰিবৰণ, অকালতে বহু নাৰীয়ে হেৰুৱাব স্বামীক, বহু মাতৃৰ অকাৰণে বুকু সুদা হ'ব নাথ।
3: মহাৰাজৰ জয় হওক।
0: আহক আহক মহামন্ত্ৰী, আসন গ্ৰহণ কৰক। বন্দী সেই চাৰি দেৱকন্যাই ৰাজসভাত প্ৰদৰ্শিব নৃত্য গীত, তাৰ বাবে আপোনাক জনালো আমন্ত্ৰণ।
1: ৰাজমন্ত্ৰী,
3: আদেশ কৰক মহাৰাণী।
1: ৰজাক মন্ত্ৰণা দিয়াই আপোনাৰ কৰ্ম আৰু ধৰ্ম নহয়নে?
3: মহাৰাণীয়ে যেন অন্য কিবা ক'ব খুজিছে।
1: মনে প্ৰাণে বিচাৰিছো মহামন্ত্ৰী, ৰজা যেন সুমন্ত্ৰী পৰিচালিত হওক।
0: ৰাণী,
1: ক্ষমা কৰিব মহাৰাজ, ধৈৰ্যৰ সীমা পাৰ হ'ল, সেইবাবে অজাচিতে ক'লো দুটি কথা, মাগিছো বিদায়।
0: ৰাণী, ৰাণী, ৰাজমন্ত্ৰী।
3: মহাৰাজ, ৰাণী ক্ষুণ্ণ, সেইবাবে ৰাজসভাৰেই গুচি গ'ল।
0: সেনাধ্যক্ষ এতিয়াও অহা নাই কিয়? অহা নাই কিয় নৃত্য শিল্পী চাৰি দেৱকন্যা?
3: মহাৰাজ, আছে এক বিপদ সংবাদ, সেইবাবে সেনাধ্যক্ষৰ হৈছে বিলম্ব, হয়তো বা যুঁজাৰু সেনালীলৈ পঢ়িছেগৈ সেই স্থান।
0: বিপদ, সেইবাবে সেনাধ্যক্ষই ৰাজ আদেশ নকৰি পালন গুচি গ'ল সমৰ্থলীলৈ।
3: দেৱৰাজ্য উত্তাল।
0: কি?
3: দেৱেন্দ্ৰ কুলাম্বিত, চাৰি দেৱকন্যা অপহৰণৰ বাৰ্তা পাই দেৱেন্দ্ৰই আদেশিছে সমস্ত প্ৰজাক ৰণাংগন পখিবৰ বাবে, অগ্নি বায়ু বৰুণ দেৱতাই আলোচিছে মহাতাণ্ডৱৰ বাবে।
0: কি?
3: সেইবাবে হে মহাৰাজ, সেনাধ্যক্ষই কালক্ষয় নকৰি দেৱতাৰ গতিৰোধ কৰিবৰ বাবে প্ৰস্তুত হৈছে।
0: সঁচা সঁচা।

0: ৰাজমন্ত্ৰী, সঁচা এই কথা? এয়াই এয়াই আছিল মোৰ কামনা, ইয়াকেই ইয়াকেই বিচাৰি ইন্দ্ৰপ্ৰস্থৰ পৰা আনিছিলোঁ দেৱকন্যা অপহৰণ কৰি। ৰাজমন্ত্ৰী, সুৰক্ষী হৰণ মোৰ উদ্দেশ্য নহয়, লক্ষ্য নহয়, লক্ষ্য প্ৰাপ্তিৰ উপলক্ষ্য। লক্ষ্য মোৰ দেৱেন্দ্ৰৰ সিংহাসন, দেৱতাৰ পৰাজয়, নৰকৰ শক্তি প্ৰদৰ্শন।
1: কিন্তু মহাৰাজ,
0: কিন্তু নৰকৰ ৰাজমন্ত্ৰী, আপুনি সন্দেহ প্ৰকাশক কোনো শব্দকে নকৰিব উচ্চাৰণ মোৰ সন্মুখত। কিন্তু কিন্তু বুলি দ্বিধা প্ৰকাশেৰে নৰকক নোৱাৰে তলাব। লক্ষ্য মোৰ দেৱেন্দ্ৰৰ ৰাজসিংহাসন, লক্ষ্য মোৰ অসুৰৰ বীৰত্ব স্থাপন, লক্ষ্য মোৰ গৰ্বিত দেৱতাৰ কব্য শূন্য কৰা, লক্ষ্য মোৰ দেৱ মাতা অদিতিৰ কাণৰ কুণ্ডল।
1: কাণৰ কুণ্ডল?
0: এৰা এৰা ৰাজমন্ত্ৰী, দেৱ মাতা অদিতিৰ কাণৰ কুণ্ডল, সেই কুণ্ডলে শোভা পাব ৰাণীৰ কৰ্ণত। বৰুণক কৰি পৰাজিত আজুৰি আনিব লাগিব সেই দেৱছত্ৰ।
1: দেৱছত্ৰ মহাৰাজ, ই যে
0: নহ'ব উচিত। নৰকৰ ইচ্ছা অনিচ্ছাই কৰে নীতি নিৰ্ধাৰণ। মনত ৰাখিব ৰাজমন্ত্ৰী, বানাসুৰ থাকোঁতে সহায় নৰকে কৰিব খোজে ত্ৰিভুৱন জয়। নৰক বানাসুৰৰ যুগ্ম শক্তিয়ে গৰ্বিত দেৱতাক যজ্ঞচ্যুত কৰিবলৈ প্ৰয়োজন হ'ব মাথো এটি পলকৰ।
1: জানো মহাৰাজ, আপোনাৰ খবৰ সমকক্ষ মহাযোদ্ধা ত্ৰিভুৱনত নোৱাৰে থাকিব, তথাপি হে মহাৰাজ, কিবা লাভ হ'ব স্বৰ্গ
0: অভিযান? লাভ হয়তো নহ'ব পাৰে, সেই চিন্তা কৰা নাই মই। ভৱিষ্যত ভাবি নকৰে নৰকে কালক্ষয় হে ৰাজমন্ত্ৰী। বৰ্তমান সন্মুখ বৰ্তমান এই চিৰ সত্য নৰকৰ বাবে।
2: সেৱা গ্ৰহণ কৰক হে মহামান্য মহামন্ত্ৰী, বিশ্ৰাম কক্ষত থকা চাৰি দেৱকন্যা অকস্মাতে অদৃশ্য হ'ল। বিশ্ৰাম কক্ষ শূন্য।
0: কি শুনো এই কথা মহামন্ত্ৰী?
1: উত্তেজিত নহ'ব মহাৰাজ,
0: বন্ধ কৰক উপদেশ বাণী। কত গল মোৰ ৰাজকৰ্মচাৰী? দেৱকন্যা কিয় হ'ল দৃষ্টিৰ আঁতৰ? আদেশ কৰিছো মই, এতিয়াই ৰাজসভালৈ আনিব লাগে সেই চাৰি কন্যা শৃংখলিত কৰি। ইয়াত কোনো কিন্তু নাই, কোনো প্ৰশ্ন নাই, কোনো তৰ্কৰ হেতু নাই। মোৰ আদেশ, এই আদেশ ৰজা নৰকৰ আদেশ।

মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ পঞ্চম খণ্ডটি শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পুৰোহিত প্ৰাণকৃষ্ণ মহন্ত, ৰাজমন্ত্ৰী অমৰ চক্ৰৱৰ্তী, প্ৰথম বনুৱা কীৰ্তিকমল ভূঞা, দ্বিতীয় বনুৱা তৰুণ শৰ্মা, মায়া পাহাৰী দাস, সেনাধ্যক্ষ হৰ্ষ দাস আৰু নৰকাসুৰৰ চৰিত্ৰত আছিল নীলু চক্ৰৱৰ্তী। নাটখনি প্ৰযোজনা কৰিলে হেম ভট্টাচাৰ্যই, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ ষষ্ঠ আৰু শেষ খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে আজিৰ সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা VVG আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱানী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত

আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা ইণ্ডোনেছিয়াৰ ভ্ৰমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকাৰ্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈৰ পৰা 8 জুলাইলৈকে প্ৰধানমন্ত্ৰী মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ 9 ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত সম্পৰ্কৰ কোনোধৰণৰ নেতিবাচক বিষয়ৰ সূচনা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচক্ৰৱৰ্তীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত কোনো বিষয়ত মতবিৰোধ বা বিবাদৰ সৃষ্টি হোৱা নাই আৰু বিকশিত ভাৰত তথা গোল্ডেন ইণ্ডোনেছিয়া গঢ় দিয়াৰ ক্ষেত্ৰত দেশ দুখনে শক্তিশালী কৌশলগত অংশীদাৰিত্বৰে কাম কৰি গৈছে। সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত তেওঁ কয় যে এই পদক্ষেপৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা অন্যতম বুলি তেওঁ কয়। তেওঁ লগতে কয় যে সম্প্ৰতি 30 বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভৱিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্ৰিক প্ৰতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত সামুদ্ৰিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদকদ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদকদ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদকদ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক কাইলৈ কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশ ল'ব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ ল'ব। এই বৈঠকে সদস্য ৰাষ্ট্ৰসমূহক মহিলা নেতৃত্বাধীন বিকাশ সন্দৰ্ভত আলোচনা তথা সহমত পোষণৰ সুযোগ দিব। উল্লেখযোগ্য যে ব্ৰিক্ছ মহিলা ট্ৰেকে 4টা মুখ্য বিষয়ক অগ্ৰাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা 8 আৰু 9 জুলাইত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান VBG ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অভিযানৰ অধীনত ৰাজ্যসমূহলৈ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি কাৰ্যকৰী কৰিবলৈ 3 বছৰৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল, কিন্তু VBG ৰামজী আইনখন মাত্ৰ এদিনতে বলবৎ কৰা হৈছে। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশে দ্ৰুতভাৱে অগ্ৰসৰ হোৱাৰ উদ্দেশ্যে এই আইনখনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভূটানে ভাৰতৰ পৰা 20% ইথানল মিহলি পেট্ৰল আমদানি কৰিবলৈ অস্বীকাৰ কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু তেল বিপণন কোম্পানীসমূহে এনেধৰণৰ কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই। ভূটানলৈ 20% ইথানল মিহলি পেট্ৰল ৰপ্তানি কৰাৰ কোনো প্ৰস্তাৱ নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে লগতে জনসাধাৰণক মন্ত্ৰালয় আৰু তেল বিপণন কোম্পানীসমূহৰ তথ্যহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে তিজন বাইয়ে তেওঁৰ

শক্তিশালী কণ্ঠ, প্ৰভাৱশালী উপস্থিতি আৰু অনন্য উপস্থাপন শৈলীৰে মহাভাৰতৰ কাহিনী প্ৰস্তুত কৰি মঞ্চত জীৱন্ত কৰি তুলিছিল। তিজন বাইয়ে তেওঁৰ অসাধাৰণ প্ৰতিভা, সমৰ্পণ আৰু বছৰজোৰা কঠোৰ সাধনাৰে ছত্তীশগড়ৰ চহকী পাণ্ডৱনী পৰম্পৰাক ভাৰতৰ লগতে বিদেশত স্বীকৃতি দিবলৈ সমৰ্থ হৈছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ দিশত তিজন বাইৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব বুলি জানিবলৈ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত তিজন বাইৰ অনন্য কণ্ঠ, শক্তিশালী পৰিৱেশন আৰু অসাধাৰণ শিল্পৰ কথা উল্লেখ কৰি কয় যে তেওঁ ভাৰতৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ পৰম্পৰাক, বিশেষকৈ মহাভাৰতৰ কাহিনীসমূহক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ লৈ গৈছিল। শ্ৰীৰাধাকৃষ্ণনে তিজন বাইৰ পৰিয়াল, তেওঁৰ সহস্ৰ অনুগামী তথা ছত্তীশগড়ৰ জনসাধাৰণলৈ শিল্পীগৰাকীৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে পাণ্ডৱনী গায়িকাগৰাকীয়ে ছত্তীশগড়ৰ এই লোক কলাবিধৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে গোলকীয় স্বীকৃতি লাভ কৰিছিল। গায়িকাগৰাকীৰ মৃত্যু কলা সংস্কৃতিৰ জগতখনৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কাইলৈৰ পৰা ছুইজাৰলেণ্ডৰ জেনেভাত হ'বলগীয়া কৃত্ৰিম

0: স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে পাণ্ডৱনী গায়িকাগৰাকীয়ে ছত্তীশগড়ৰ এই লোককলাবিধৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে গোলকীয় স্বীকৃতি লাভ কৰিছিল। গায়িকাগৰাকীৰ মৃত্যু কলা সংস্কৃতিৰ জগতখনৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কাইলৈৰ পৰা ছুইজাৰলেণ্ডৰ জেনেভাত হ'বলগীয়া কৃত্ৰিম বুদ্ধিমত্তা প্ৰশাসন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ গোলকীয় আলোচনাত ভাৰতৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই গোলকীয় সন্মিলন হৈছে বিশ্বজনীন আৰু বহু অংশীদাৰযুক্ত এখন মঞ্চ যাক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱৰ অন্তৰ্গত গোলকীয় ডিজিটেল চুক্তিৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল। এই সন্মিলনে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অনন্য সুযোগ প্ৰদান কৰিব। চৰকাৰে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ধন দি প্ৰচাৰ কৰা বিজ্ঞাপনত শিশুৰ যৌন শোষণ আৰু দুৰ্ব্যৱহাৰৰ সামগ্ৰীৰ প্ৰচাৰক লৈ মেটাক কঠোৰ সতৰ্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰে ইনষ্টাগ্ৰামত এনেধৰণৰ বিজ্ঞাপন আৰু বিষয়বস্তুৰ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাৰ পৰা 7 দিনৰ ভিতৰত এই বিষয়ত বিস্তৃত স্পষ্টীকৰণ দাবী কৰিছে। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে ইনষ্টাগ্ৰামত এনেধৰণৰ আপত্তিজনক বিষয়বস্তুৰ প্ৰদৰ্শনক লৈ দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰে আৰু মেটাৰ সঁহাৰি বিচাৰি নিৰ্দেশ জাৰি কৰে। বাৰ্ষিক অমৰনাথ যাত্ৰা ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে। যাত্ৰাৰ প্ৰথম দুদিনত ইতিমধ্যে 32,313 গৰাকী তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে। ইপিনে অমৰনাথ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দল আজি পুৱা কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু ভগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা ৰাওনা হয়। সৰু বৰ 219খন বাহনেৰে ৰাওনা হোৱা দলটোত 6,731 গৰাকী তীৰ্থযাত্ৰী আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা 1:30 বজাত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ইতিমধ্যে ফ্ৰান্স আৰু মৰক্কো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গলত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা VBG ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: এতিয়া শুনক এটি বৃন্দগান ৰচনা কামাখ্যানাথ ঠাকুৰৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আজি নিশা 9:30 বজাত জীৱনআলীৰ যুগলবন্দীৰ অতিথি কমল কটকী আৰু আশা শৰ্মা কটকী। অনুষ্ঠানটি আধৰিব হিমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা হিমান্ত বৰ্মাৰ। শুনিবলৈ নাপাহৰিব জীৱনআলীৰ যুগলবন্দী আজি নিশা 9:30 বজাত।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: সত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VVGRAMJIৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাম্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে VVGRAMJI আইনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা

0: সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বছৰৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বছৰৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মন্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বন কৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়াই মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু সংৰক্ষণ কাৰ্যত যোৱা 34 বছৰ ধৰি নিয়োজিত জয়মালা নামৰ হাতীটোৰ মৃত্যু হৈছে। 1960 চনত জন্ম হোৱা জয়মালাক 1992 চনত ৰাষ্ট্ৰীয় উদ্যানখনৰ সেৱাত নিয়োজিত কৰা হৈছিল। অগৰাতলী বনাঞ্চলত কৰ্তব্যত নিয়োজিত জয়মালাই বনকৰ্মীসকলক উদ্যানখনৰ সংৰক্ষণত সহযোগ কৰিছিল। জয়মালাৰ মৃত্যুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ত আজি বন মহোৎসৱ পালন কৰা হয়। পৰিৱেশ সংৰক্ষণ তথা মানুহ আৰু বনৰীয়া হাতীৰ সংঘাত নিৰ্মূলৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে। বিধায়কগৰাকীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মনিচাল নামৰ এবিধ বিশেষ ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নতুনকৈ গঠিত গজমিত্ৰৰ 24 গৰাকী সদস্যক আজি বন বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহে স্বেচ্ছাসেৱকসকলক জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হাতী আৰু মানুহৰ সহাৱস্থান গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্স আৰু মৰক্কো প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয় সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাইও?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া শুনক সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত।

0: ये है विविध भारती।
1: उजाले उनकी यादों की, उजाले

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰ আব্দৰ, আহাৰ মাহৰ 20 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্টছ 1125, আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড, মনোজ বড়ো আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ।

লিয়েটলষ্টয় কৈছিল, যেতিয়া ভাল আৰু বেয়াৰ প্ৰতিযোগিতা হয় তেতিয়া বিশ্বৰ নীতি অনুসৰি ভালটোৱেই জয়লাভ কৰে। এয়া আকাশবাণী তেজপুৰ, শ্ৰোতালৈ আগবঢ়াব লৈছোঁ অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনক লতা মংগেশকৰৰ কণ্ঠৰ কেইটিমান গীত। পুনতে শুনক বাইজু বাইৱৰা, ক্ষমা কৰিব, বাইজু বাওৰা বোলছবিখনৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক আদালত বোলছবিখনৰ এই গীতটি।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ অনুষ্ঠানত শুনক বন্দনা শৰ্মাৰ কণ্ঠৰ দুটি বৰগীত।

শ্ৰোতা, ইমানপৰে মাধৱদেৱ বিৰচিত বৰগীত দুটি বন্দনা শৰ্মাৰ কণ্ঠত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক চমুকৈ আজিৰ অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা 6:45 শুনিবলৈ পাব। 7:00 হিন্দীত, 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী, আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শ্ৰোতাই শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব উমলা ঘৰ, আমাৰ দৈনন্দিন অনুষ্ঠান। আজিৰ দিনটো শুনিবলৈ পাব 7:50। 8:00 মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 শ্ৰোতালৈ আগবঢ়োৱা হ'ব পুৰণি গীত আৰু কথা। 8:30 নিবেদন কৰা হ'ব গজল। সমাচাৰ সন্ধ্যা 8:45 আৰু নিউজ এট 9 নিশা 9:00 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। এলবাম সংগীত শুনিবলৈ পাব 9:15। 9:30 আগবঢ়োৱা হ'ব লোকগীত, আৰু নিশা 10:00 শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ কেইটিমান গীত। ইমানপৰে শ্ৰোতাই অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াব লৈছোঁ গীতালি। গীতালি অনুষ্ঠানত আজি শুনক অসমীয়া আধুনিক গীত কেইটিমান। শিল্পী ভূপেন হাজৰিকা।

0: শ্ৰোতাই আজি গীতালী অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।
1: চৌততে বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ আকৌ আহি পৰিল চ'ত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ বাজেট অধিৱেশন ৰাজ্যত 1 কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ বাবে কৃষি বিভাগৰ লক্ষ্য নিৰ্ধাৰণ ভি বি জি ৰামজী আঁচনিৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অসমৰ বাবে প্ৰথম কিস্তিত 630,94,00,000 টকা মুকলি আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। চি এম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ ভিতৰত জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী 6 মাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ পাছৰ 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিছা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধাও লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থীয়ে আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই। এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140 গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কোৰ্চটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 ৰুপিজ দিম, 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম আৰু 9 মাহ কমপ্লিট কৰিলে বাকী 40,000টো দিম, ডেট মিনছ টোটেল 1,00,000 এক্সামৰ আগতে তোমালোকে পাই যাবা। যেতিয়া জাপানৰ তোমালোকে ভিছা পাবা, জাপান যাব ওলাবা, তেতিয়া আমি আনাডাৰ 50,000 তোমালোকক দি দিম। ছেকেণ্ড, মই ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম যাতে তোমালোকে লোনবিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোনবিলাক পাব পাৰা।
0: 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। কাইলৈৰ পৰা হ'বলগীয়া অধিৱেশনৰ প্ৰশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্ৰী অধ্যক্ষ উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। তেওঁ কয় যে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ভাষণৰ পাছতহে বিধায়কসকলে প্ৰশ্ন কৰিব পাৰিব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে আজি সংবাদমেলযোগে অৱগত কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত

0: বা কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
1: আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই তিনিটা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিছোঁ। পূৰ্বতে আছিল তিনিটা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। এই চাৰিটা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে ALA TV আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি অধিক উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণ কৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফ্ৰুইট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি কৰিলে কৃষক পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ বাবে বৰ্হি ৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আঁকোৱালি ল'বলৈ আহ্বান জনায়। কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা মোবাইল টাৱাৰৰ বিকিৰণৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহ্বান জনায়। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সৰ্বাধিক খুচুৰা মূল্যতকৈ অধিক দৰত সাৰ বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় কৃষকসকল উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে। আজি অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে 100 গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল মূলৰ পুলি, মাটিমাহ আৰু মগুমাহৰ বীজ তথা স্প্ৰে মেচিন বিতৰণ কৰে।
3: আজি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰায় 2 লাখ পুলি আৰু 1100 কুইণ্টল মাহজাতীয় শস্য বিলোৱাৰ কাম আজিৰ পৰা আৰম্ভ কৰিলে। আমি 100 কৃষকক ইয়ালৈকে মাতি আনি কেইবাখনো জিলাৰ পৰা এই নাৰিকল, তামোল, ড্ৰেগন ফ্ৰুট এইবিলাকৰ পুলি দিলোঁ আৰু 2 লাখ ছেপলিং সেইলোকে দিব পাৰিব আজিৰ পৰা আৰম্ভণি হ'ল। মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকলে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে কৃষি কৰ্মৰ লগত ভালকৈ জড়িত হওক, আৰু যাৰ ঘৰৰ মাটি এনেই পৰি আছে তেওঁলোকে এখন এখন ফল মূলৰ বাগান কৰক, বাগিচা কৰক, আমি সহায় কৰিম। চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে কাম কৰিবলৈকে সাজু হওক, অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ।
2: মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBG ৰামজিৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630 কোটি 96 লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাত্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনি অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে VBG ৰামজী আইনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2 লাখ

0: 81,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহ বিৰোধী চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদিৰ বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যৰ অগ্ৰগতি ত্বৰান্বিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম কাজ একে স্থানতে সম্পন্ন কৰি প্ৰশাসনীয় সুচলতা বৃদ্ধিৰ উদ্দেশ্যে টুইন টাৱাৰ সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰ কাম কাজ অব্যাহত আছে। তদুপৰি ক্ৰীড়া, চিকিৎসা, অতিথি সেৱাকে ধৰি অন্যান্য সুবিধাসমূহৰ বাবে সৰুসজাইত এটা বিশেষ নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ কামো অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীসমূহ পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকলক সময়মতে কাম কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: জনসাধাৰণক ক্ষীপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলযোগে এই সন্দৰ্ভত কয় যে এখন বাহন উপ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষীক লৈ মোবাইল থানা গঠন কৰা হ'ব। দেৰগাঁৱত এটা নতুন কল চেণ্টাৰ স্থাপন কৰা হ'ব বুলি তেওঁ কয়। জনসাধাৰণে 112 নম্বৰলৈ ফোন কৰি যিকোনো সমস্যাৰ অভিযোগ দিব পাৰিব। 24 ঘণ্টাই এই সেৱা সক্ৰিয় হৈ থাকিব বুলিও তেওঁ কয়। অসমৰ বাহিৰৰ পৰা অহা শিল বালিভৰ্তি বাহনে ৰাজ্য চৰকাৰক 150 টকাকৈ মাচুল দিব লাগিব বুলিও আজি বৈঠকত সিদ্ধান্ত লোৱা হয়। ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে নীতি নিয়মৰ মাজেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপনতো কেবিনেটে অনুমোদন জনাইছে। 3 বছৰৰ পাছত অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাদলাপাৰাত অভিযান চলাই বন বিভাগৰ দলে আজি এটা কাঠফলা মিলৰ লগতে প্ৰায় 60,000 টকাৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্ৰ কুমাৰ ৰয়ৰ নেতৃত্বত হাদলাপাৰাৰ ঘন জংঘলৰ মাজৰ পৰা এই মিলটো জব্দ কৰা হয়। আঞ্চলিক বন বিষয়া পবিত্ৰ কুমাৰ ৰয়ে অভিযান সন্দৰ্ভত এইদৰে কয়। উল্লেখযোগ্য যে এতিয়ালৈ জিলাখনৰ বন বিভাগে 22টাকৈ অবৈধ ইটা ভাটা ভাঙি পেলোৱাৰ লগতে 2টাকৈ বালি মহলৰ যন্ত্ৰাংশ জব্দ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্স আৰু মৰক্কো প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গ'ল দিয়ে। বিশ্বৰ বিজ্ঞান জগতত অনবদ্য অৱদান আগবঢ়োৱা গৱেষক অসম সন্তান ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ আজি এখন গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। ধুবুৰী জিলাত জন্মগ্ৰহণ কৰা ডঃ কলিতাই জাপানৰ এছিয়ান ইনষ্টিটিউট অব টেকনলজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আমেৰিকাত গৱেষণা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ ইলিনইজ বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ সহ অধ্যাপক ৰূপে যোগদান কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ উপৰি কেইবাখনো দেশৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। গ্লোবেল ৰিচাৰ্চ মেথডলজি জাৰ্নেলৰ উপদেষ্টাকে ধৰি বিভিন্ন পদত অধিষ্ঠিত হোৱা গৱেষকগৰাকীৰ মৃত্যুত ধুবুৰী জিলাত শোকৰ ছাঁ পৰিছে। ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষা

পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। ৰাজ্যত 1 কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ বাবে কৃষি বিভাগৰ লক্ষ্য নিৰ্ধাৰণ। ভি ভি জি ৰামজী আঁচনিৰ অধীনত গ্ৰাম উন্নয়ন মন্ত্ৰালয়ৰ অসমৰ বাবে প্ৰথম কিস্তিত 630,94,00,000 টকা মুকলি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: scheduled to begin at 8 p.m. Indian Standard Time. In the FIFA World Cup, Brazil will take on Norway in the round of 16 match in New Jersey at 1:30 a.m. Indian time tonight, while Mexico will face England at Mexico City in other pre-quarterfinal at 5:30 a.m. tomorrow. In the Wimbledon tennis, the round of 16 clash of men's singles between Novak Djokovic and Roman Sulifinin is currently underway, while top seed Yannick Sinner of Italy will take on Japan's Shintaro Mochizuki later today. And that is the end of this news bulletin.
1: Eya Akashvani. বাতৰি হৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। পেট্রোলিয়াম রপ্তানি করা দেশসমূহৰ সংস্থা ওপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ভেনেজুয়েলাত ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ৰাষ্ট্ৰপতি ডেলচি ৰডিগ্ৰুৱেজে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্ৰমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকাৰ্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈৰ পৰা 8 জুলাইলৈকে প্ৰধানমন্ত্ৰী মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে সম্প্ৰতি 30 বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভৱিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্ৰিক প্ৰতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ বৰ্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত সামুদ্ৰিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল পদক্ষেপৰ 90 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যামিক গুৰু শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰী সত্য সাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সামূহিক দৌৰ আৰু চাইকেল চলোৱা কাৰ্যসূচীত 9,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰে। তদুপৰি এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জুম্মা আৰু যোগাভ্যাসো অনুষ্ঠিত হয়। জনসাধাৰণৰ মাজত শাৰীৰিকভাৱে অধিক সক্ৰিয় জীৱনশৈলীৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে আচৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ডঃ মাণ্ডাভিয়াই কয় যে চাইকেল চলোৱাৰ জৰিয়তে জনসাধাৰণে নিজৰ হৃদযন্ত্ৰ, শৰীৰৰ লগতে মানসিক স্বাস্থ্যও উন্নীত কৰিব পাৰে। চাইকেল চলোৱাৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে মহানগৰসমূহত প্ৰদূষণ হ্ৰাস কৰিব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক দৈনিক কমে এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে উন্নত স্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়াম আৰু ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে।
2: চাইক্লিং হাৰ্ট কো ঠিক ৰখতা হে, মোৰ বডি কো ভি ফিট ৰখতা হে, সোল কো ভি ঠিক ৰখনে কা কাম কৰতা হে। এক চাইক্লিং সে পলুশন কা সলুশন হোতা হে, আপনে স্বয়ং কো ফিট ৰখতি হে। চাইক্লিং হি ট্ৰাফিক কা ভি সমাধান হে, কিয় না হম চাইক্লিং কৰকে আপনে স্বয়ং কো ফিট ৰখে অর ফিউল কি বচত কৰে।
1: পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা ওপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য ৰৈছে। আন্তৰ্জাতিক তেল বিপণন পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভাৰ্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত ছৌদি আৰব, ৰাছিয়া, ইৰাক, কুয়েট, কাজাখাস্তান, আলজেরিয়া আর ওমানকে ধরে সাতখন সদস্য রাষ্ট্রের গঠিত ওপেক প্লাস গোটে প্রকাশ করে যে বিপণন ক্ষেত্রের স্থিরতা অনার উদ্দেশ্যে এই সিদ্ধান্ত গ্রহণ করা হয়েছে। বিপণন ক্ষেত্রের পরিস্থিতির উপর নির্ভর করে উৎপাদন বৃদ্ধি অথবা হ্রাস করার আনুষাঙ্গিক পদক্ষেপর সহ শিথিল তথা সাবধানী দৃষ্টিভঙ্গী গ্রহণ করার এই গোট প্রতিশ্রুতিবদ্ধ বলে বিবৃতিট প্রকাশ করা হয়। আন্তর্জাতিক তেলের বিপণন ক্ষেত্রের পরিস্থিতি পর্যবেক্ষণ করে থাকা হব বলে ওপেকে প্রকাশ করে। উল্লেখযোগ্য

অহা 2 আগষ্টত গোটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ'ব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেঞ্চনাৰ তথা প্ৰশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্ৰাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰাতিষ্ঠানিক আলোচনাৰ জৰিয়তে কৰ্মচাৰী সংস্থাসমূহে সেৱা সংক্ৰান্তীয় বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰি সৃষ্টিশীল ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে সকলো পক্ষৰ সৈতে নিয়মিতভাৱে আলোচনাৰ জৰিয়তে প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ উপৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যাসমূহ সময়মতে সমাধা কৰাত সুবিধা হয়। চৰকাৰে কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাত মন্ত্ৰীগৰাকীৰ ভূমিকাক প্ৰতিনিধি দলটোৱে প্ৰশংসা কৰে। ভেনিজুৱেলাত অলপতে সংঘটিত প্ৰলয়ংকাৰী ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰডিগ্ৰুৱেজে আজি ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ভেনিজুৱেলাৰ পুনৰ জন্ম হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰিটেইন, কাটাৰ, ফ্ৰান্স, ভাৰত, বাৰ্বাডোছ, ব্ৰাজিল আৰু আৰ্জেণ্টিনাই আগবঢ়োৱা সাহায্যৰ শলাগ লৈ কয় যে দুৰ্যোগৰ সময়ত এই দেশসমূহে প্ৰদৰ্শন কৰা সহমৰ্মিতাৰ প্ৰতি ভেনিজুৱেলাই সন্মান প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে দেশখনে এই নিষ্ঠা, সাহস আৰু প্ৰতিশ্ৰুতিবদ্ধতা চিৰকাল মনত ৰাখিব। সামাজিক মাধ্যমৰ কেইবাখনো মঞ্চত কেইবাগৰাকীও ব্যক্তিয়ে বাণিজ্য, প্ৰব্ৰজন আৰু অন্যান্য বিষয়কে ধৰি নীতি সম্পৰ্কীয় দিশত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক পৰামৰ্শ দিয়া বুলি উত্থাপন কৰা দাবীৰ সত্যতা মন্ত্ৰালয়ে নস্যাত কৰিছে। মন্ত্ৰালয়ৰ সত্য নিৰূপণকাৰী গোটে প্ৰকাশ কৰিছে যে মন্ত্ৰালয়ৰ সৈতে কাম কৰা সন্দৰ্ভতো এই সূত্ৰসমূহে ধনৰ বিনিময়ত উপদেশ দিয়াৰ দাবী কৰি আহিছে। এই গোটে লগতে কয় যে সংশ্লিষ্ট ব্যক্তিসকলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে কোনো সম্পৰ্ক নাই। মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ মঞ্চসমূহত বিয়পি পৰা এনেধৰণৰ ভুৱা বাৰ্তা সন্দৰ্ভত জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ জ্যেষ্ঠ বিষয়াৰ এটা দলে আজিৰে পৰা 11 জুলাইলৈ কৰ্ণাটকৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকৰ লগতে গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে দলটোৱে কৰ্ণাটক ভ্ৰমণ কৰাৰ কথা। তেওঁলোকে বিকশিত ভাৰতৰ নিয়োগ নিশ্চিতি আৰু আজীৱিকা অভিযান গ্ৰামীণ, বিকশিত ভাৰত RAG-ৰ কাম কাজৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ বেলগাভি আৰু দাৱানাগেৰে জিলা ভ্ৰমণ কৰাৰ লগতে তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ ৰূপায়ণ পৰ্যবেক্ষণ কৰিব। জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে এই আঁচনিসমূহ ৰূপায়ণ কালত আহি পৰা বিভিন্ন প্ৰতিবন্ধকতা চিনাক্ত কৰি সেইসমূহ যথাসময়ত সমাধান কৰাৰ জৰিয়তে আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলে সকলো প্ৰয়াস অব্যাহত ৰাখিব। তদুপৰি তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতি আঁচনি আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিকে ধৰি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সকলো ধবজাবাহী আঁচনিৰ ৰূপায়ণৰো পৰ্যালোচনা কৰিব। গুজৰাটৰ প্ৰাক্তন বনমন্ত্ৰী তথা বিশিষ্ট জনজাতীয় নেতা মোহন সিং ৰাথোৱাৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে গুজৰাট বিধানসভাত তেওঁ কেইবাবছৰ প্ৰয়াত ৰাথোৱাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। জনকল্যাণ, জনসেৱা তথা জনজাতীয় সম্প্ৰদায়ৰ সৰ্বাত্মক প্ৰগতিৰ বাবে বিশিষ্ট নেতাগৰাকীৰ নিষ্ঠা আৰু বৰঙণি জনসাধাৰণে চিৰকাল সোঁৱৰিব বুলি তেওঁ প্ৰকাশ কৰে। ফিফা বিশ্বকাপ ফুটবলত আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত নিউ জাৰ্চিত হ'বলগীয়া এখন খেলত ব্ৰাজিল আৰু নৰৱে মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ মেক্সিকোত হ'বলগীয়া আনখন খেলত কাইলৈ পুৱা 5:30 বজাত মেক্সিকো আৰু ইংলেণ্ড মুখামুখি হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে ফিলাডেলফিয়াত অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত পাৰাগুৱেক পৰাস্ত কৰি ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গ'ল দিয়ে। উইম্বলডন টেনিছৰ এখন খেলত ছাৰ্বিয়াৰ নভাক জকোভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি হ'ব। আনহাতে পুৰুষৰ ছিংগলছৰ জাপানৰ ছেণ্টৰো মুচেজুকি আৰু ইটালীৰ শীৰ্ষস্থানৰ খেলুৱৈ জান্নিক চিনাৰ পৰস্পৰৰ মুখামুখি হ'ব। আন এখন খেলত পোলেণ্ডৰ ৰবাৰ্ট হুৰকাৰে জাৰ্মানীৰ জেন লেনাৰ্ড ষ্টাফাৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত স্পেইনৰ আলেজান্দ্ৰো ডেভটভিচ ফাকিনাই কানাডাৰ ফেলিক্স অগাৰ এলিয়াছিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্ৰমণকালত

0: হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনসাধাৰণক দৈনিক ক্ৰমে এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ভেনেজুৱেলাত ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগুৱেজে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াব লৈছোঁ শিশুৰ বাবে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ। নমস্কাৰ মৰমৰ অকণিহঁত, তোমালোক সকলোকে মৰম জনাই আজিৰ উমলা ঘৰ অনুষ্ঠানটিত তোমালোকৰ বাবে লৈ আহিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱাসীৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। শুনাচোন আজিৰ এই বিচিত্ৰ অনুষ্ঠানটি।
3: নমস্কাৰ, মোৰ নাম বাগ্মিতা কলিতা।
4: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ।
5: নমস্কাৰ, মোৰ নাম নৰ্কিশা শিৱাংশী।
6: নমস্কাৰ, মোৰ নাম জ্যোতিষা হাজৰাৰী।
3: আজি আমি এটি মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত গাম।

0: নমস্কাৰ, মোৰ নাম বিশেশ্বৰী বড়ো।
1: নমস্কাৰ, মোৰ নাম নাৰ্কিশা শিৱাংশী।
2: মোৰ নাম মেঘৱনাথ শৰ্মা।
3: নমস্কাৰ, মোৰ নাম তৃতিশা হাজোৱাৰী।

0: নমস্কাৰ, আমি এতিয়া ভূপেন হাজৰিকাৰ এটি গীত গাম। মোৰ নাম কিয়াংশ আগস্ত্য।
1: নমস্কাৰ, মোৰ নাম নাহিয়ান আহমেদ।
2: নমস্কাৰ, মোৰ নাম দেৱজ্ঞান গগৈ।
3: নমস্কাৰ, মোৰ নাম জিষ্ণু শৰ্মা।
4: নমস্কাৰ, মোৰ নাম বিশেশ্বৰী বৰা।
5: নমস্কাৰ, মোৰ নাম আৰোহণ শইকীয়া।
6: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ।
7: নমস্কাৰ, মোৰ নাম জ্যোতিষা হাজৰী।
8: নমস্কাৰ, মোৰ নাম নাৰ্কিশা শিৱাংশী।
9: নমস্কাৰ, মোৰ নাম জীৱিকা সুংকুৰা।
10: নমস্কাৰ, মোৰ নাম নৱ্যা নন্দিনী বৰুৱা।
11: নমস্কাৰ, মোৰ নাম নিমিষা বৰা।
12: নমস্কাৰ, মোৰ নাম এমি ডেমাৰী।
13: নমস্কাৰ, মোৰ নাম শ্ৰীনিকা কাশ্যপ।

0: নমস্কাৰ, আমি এতিয়া এটি লোকগীত গাম। মোৰ নাম জ্ঞান আগস্ত্য।
1: নমস্কাৰ, মোৰ নাম আৰোহণ শইকীয়া।
2: নমস্কাৰ, মোৰ নাম দেৱজ্ঞান গগৈ।
3: নমস্কাৰ, মোৰ নাম নাহিয়ান আহমেদ।
4: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ।
5: নমস্কাৰ, মোৰ নাম বাগ্মিতা কলিতা।
6: নমস্কাৰ, মোৰ নাম নৰ্কিশা শিৱাংশী।
7: নমস্কাৰ, মোৰ নাম জ্যোতিষা জোৱাৰী।

নমস্কার, মোৰ নাম নিমিষা বৰা। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই। সজাই ফুলেৰে অতি যতনেৰে বৰানু বৰণ হৰাই। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচলবৰাই। মলয়াৰ ছাতিৰে আহে জাৰ্কি মাৰি, মলয়াৰ ছাতিৰে আহে জাৰ্কি মাৰি।

0: নমস্কাৰ, আমি আজি এটি জ্যোতি সংগীত গাম।
1: নমস্কাৰ, মোৰ নাম নৱ্যানন্দিনী বৰুৱা।
0: নমস্কাৰ, মোৰ নাম বাগ্মিতা কলিতা।

মৰমৰ কণীহঁত, আজিলৈ অমলাঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোকে মৰম, লগতে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অমলাঘৰ অনুষ্ঠানটিৰ পৰা বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অমলাঘৰ অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱাসীৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আছিল লীনু কলিতাৰ, অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰ আব্দৰ আহাৰ মাহৰ আজি 20 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।

সুৰেশ শৰ্মা। সুৰেশ শৰ্মা হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক তথা কবি। তেখেতৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতেই গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত। তেখেতে দুখনকৈ ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰিছিল। 2011 চনত তেখেতে সাহিত্য একাডেমি বঁটাও লাভ কৰিছিল। অনুপমা বসুমতাৰী। অনুপমা বসুমতাৰী হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক তথা কবি। তেখেতৰ জন্ম হৈছিল গোৱালপাৰাৰ আজিৰ দিনটোতেই 1960 চনত। তেখেতে দৰংগিৰি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ সাহিত্যৰাজিসমূহ হ'ল ৰূপালী ৰাতিৰ ঘাট, অনুভৱৰ বিষণ্ণ প্ৰান্তৰ, দুখ আৰু প্ৰেমৰ মোহনাত, শীতৰ ৰাতি অনুৰাগ, ফাগুনৰ দুখৰ গধূলি, তোমাৰ শুভকামনাৰে, চিয়াং সীমান্তত বতাহৰ অকেষ্টা, বলুকাত মৰমৰ সাগৰ, মই প্ৰায়েই ঋতুৰ সৈতে আলাপ কৰোঁ। তেখেতৰ ভ্ৰমণমূলক গ্ৰন্থসমূহ হ'ল চীনদেশৰ মধুৰ স্মৃতি সুঁৱৰি, ব্ৰিটেইনলৈ এক আন্তৰিক যাত্ৰা। তেখেতৰ কাব্যকৃতিৰ স্বীকৃতি হিচাপে তেওঁ ভাৰতীয় ভাষা পৰিষদৰ পৰা ঈশান সন্মান আৰু গিৰিবালা চৌধুৰী স্মাৰক ন্যাস বঁটা লাভ কৰিছিল। যতীন্দ্ৰনাথ দুৱৰা। অসমৰ এগৰাকী কবি আৰু সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া সাহিত্যত সাহিত্য একাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। 1955 চনত ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ তেখেতে সভাপতিত্ব কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমান্টিক কবিসকলৰ, পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়াম, জাৰ্মান কবি হাইনৰিখ আদি কবিসকলৰ দ্বাৰা তেখেত প্ৰভাৱান্বিত হৈছিল। 1892 চনৰ 4 মাৰ্চত শিৱসাগৰত তেখেতৰ জন্ম হয়। পিতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যতা দুৱৰা। শ্যামসুন্দৰ দুৱৰাৰ 5 পুত্ৰ আৰু 2 জীয়ৰীৰ মাজৰ যতীন্দ্ৰনাথ সবাতোকৈ কনিষ্ঠ পুত্ৰ আছিল। তেখেতে শিৱসাগৰৰ পৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয় আৰু তাৰ কিছুদিন পাছতেই কলিকতালৈ যায়গৈ। তেওঁ 1913 চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু BL অধ্যয়ন কৰি থকাৰ সময়তে ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। 1948 চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক

হিচাপে যোগদান কৰি তাৰ পৰা 1960 চনত অৱসৰ গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচন কলিকতাত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত তেখেতে শিক্ষকতা কৰাৰ লগতে কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু ডিব্ৰুগড় হনুমান বক্স সুৰাজমল কানৈ মহাবিদ্যালয়ত অধ্যাপনা আৰু তাৰ পৰা অৱসৰ লয়। দুৱাৰাদেৱে ৰচনা কৰা উমৰ তীৰ্থ অসমীয়া কাব্য সাহিত্যত চুফীবাদ বা চুফীতত্বৰ সহজ সৰল আৰু সাৱলীল প্ৰকাশ। অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান কথা কবিতা। তেওঁৰ কবিতাত টেনিশ্যন, শেলি, গ্ৰে, ৰুছো, খায়াম, আইভান, তুৰ্গেনিভ, হাফিজ আদি কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়। যদিও দুৱাৰাই নিজস্ব স্বাদ, ব্যঞ্জনা, উপস্থাপন ৰীতিৰে কবিতাসমূহক চুচি মাজি ইমান নিমজ কৰি তুলিছে যে তাত সেই প্ৰভাৱৰ চিন বিচৰাটো কঠিন হৈ পৰে। তেওঁৰ কবিতাত ব্যক্তিপূজাৰ ছবি এখনো ৰেণিকি দেখিবলৈ পোৱা যায়। তেখেতে শব্দবোৰক বুকুৰ তেজৰ উমনিৰে সজীৱ কৰি কবিতাৰ সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়োৱাৰ বাবে যতীন্দ্ৰনাথ দুৱৰাক অতীতক যোৱাহে পাহৰি নাযাবা পাহৰি শূন্য পৰিচয় তোমালৈ সপোনৰ সুৰ বাটৰুৱা নাৱৰী আদি জনপ্ৰিয় কবিতাসমূহৰ অন্যতম। সৰল আৰু নিৰলংকাৰ ভাষাৰে কবিতা ৰচনা কৰি প্ৰতীকৰ সহায়েৰে সুন্দৰভাৱে উপস্থাপন কৰিব পৰাটোৱেই আছিল তেওঁৰ কাব্য ৰচনাৰ যোগাত্মক দিশ। তেখেতৰ গ্ৰন্থৰাজিসমূহ হ'ল উমৰ তীৰ্থ, কথা কবিতা, আপোন সুৰ, বনফুল, মিলনৰ সুৰ। যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা বনফুলৰ বাবে লাভ কৰিছিল 1955 চনত। তেখেত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰো সভাপতি আছিল। আজিৰ দিনটো অনুষ্ঠানত এতিয়া শুনক উল্লেখযোগ্য কিছুমান ঘটনা। 1775 চনৰ আজিৰ দিনটোতেই আমেৰিকান বিপ্লৱৰ সময়ত ব্ৰিটেইনৰ সম্ৰাট তৃতীয় জৰ্জলৈ অলিভ ব্ৰাঞ্চ পিটিশ্যন প্ৰেৰণ কৰা হৈছিল। আলজেৰিয়া, আৰ্মেনিয়া, কেপ ভাৰ্দে আৰু ভেনিজুৱেলাৰ দৰে দেশে আজিৰ দিনটোতেই তেওঁলোকৰ স্বাধীনতা দিৱস বা সংবিধান দিৱস উদযাপন কৰে। 1811 চনৰ আজিৰ দিনটোতেই স্পেইন আৰু ভেনিজুৱেলাই স্বাধীনতা লাভ কৰিছিল। 1954 চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হৈছিল। ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল 1947 চনৰ আজিৰ দিনটোতেই। 1977 চনৰ আজিৰ দিনটোতেই পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই জিয়াউল হক নতুন ৰাষ্ট্ৰপতি হৈছিল। 1999 চনৰ আজিৰ দিনটোতেই পোনপ্ৰথমবাৰৰ বাবে ঢাকা আৰু কলকাতাৰ মাজত প্ৰথম বাছ চলাচল হৈছিল। 1927 চনত ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচকগৰাকীৰ জন্ম হৈছিল 1927 চনৰ আজিৰ দিনটোতেই। বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰামবিলাস পাছোৱানৰ জন্ম হৈছিল 1946 চনৰ আজিৰ দিনটোতেই। বিল ৱাটাৰছন, আমেৰিকাৰ ব্যংগচিত্ৰ শিল্পীগৰাকীৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতেই। পি ভি সিন্ধু 2016 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী এই খেলুৱৈগৰাকীৰ জন্ম হৈছিল 1995 চনৰ আজিৰ দিনটোতেই। ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ মৃত্যু হৈছিল 1964 চনৰ আজিৰ দিনটোতেই। তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডিলিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আছিল। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটো শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জনসাধাৰণক ক্ষিপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰকাশ কৰে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। চিএম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ ভিতৰত জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষাৰ পূৰ্বেই 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBJ ৰামজেৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মন্তু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ আগবঢ়াব লৈছোঁ পুৰণি গীত আৰু কথা। পুৰণি গীত আৰু কথাৰ এই খণ্ডটি আমাৰ কেন্দ্ৰৰ পৰা ইতিপূৰ্বে প্ৰচাৰিত।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছোঁ পুৰণি গীত আৰু কথা অনুষ্ঠানটি। অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসত ইভাসৰ নামটো সন্মান আৰু গৌৰৱৰ সৈতে স্মৰণ কৰা হয়। তেওঁ আছিল অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অগ্ৰণী আৰু জনপ্ৰিয় অভিনেত্ৰী। নিজৰ অভিনয় প্ৰতিভা, সৌন্দৰ্য আৰু ব্যক্তিত্বৰ জৰিয়তে তেওঁ দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত যিসকল শিল্পীয়ে নিজৰ অভিনয় প্ৰতিভাৰে এক স্বৰ্ণালী যুগ গঢ়ি তুলিছিল, তেওঁলোকৰ ভিতৰত ইভাসৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ইভাছাওৰ জন্ম হৈছিল 1940 চনৰ 10 এপ্ৰিলত শিৱসাগৰ জিলাত। তেওঁৰ পিতৃ আছিল চীনামূলৰ আৰু মাতৃ আছিল অসমীয়া। সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা ইভাছাওৱে সৰুৰে পৰাই কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। শিক্ষা জীৱনতো তেওঁ যথেষ্ট কৃতিত্ব দেখুৱাই 1958 চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইভাছাওৰ অভিনয় জীৱনৰ আৰম্ভণি হয় 1955 চনত মুক্তি পোৱা ঐতিহাসিক চলচ্চিত্ৰ পিয়লি ফুকনৰ জৰিয়তে। সেই সময়ত অসমীয়া চলচ্চিত্ৰ উদ্যোগ এতিয়াৰ দৰে বিকশিত হোৱা নাছিল। বিশেষকৈ মহিলাসকলৰ বাবে চলচ্চিত্ৰত অভিনয় কৰাটো সহজ কথা নাছিল। সমাজৰ বিভিন্ন বাধা বিপত্তিৰ মাজতো ইভাছাওৱে সাহসেৰে মাত্ৰ 14 বছৰ বয়সতে এই ক্ষেত্ৰত খোজ পেলাইছিল। তেওঁৰ অভিনয় দক্ষতাই প্ৰথম ছবিখনৰ পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পিতৃৰ প্ৰবল বাধা সত্ত্বেও একমাত্ৰ নটসূৰ্য ফণি শৰ্মা আৰু ভাতৃ হিল্টন আছাওৰ চেষ্টা আৰু নিজৰ প্ৰবল হেঁপাহৰ জোৰতে ইভাছাওৱে পিয়লি ফুকনত অভিনয় কৰিবলৈ কলিকতালৈ ঢাপলি মেলে। পিছত বিশিষ্ট শিল্পী, গীতিকাৰ, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ ভূপেন হাজৰিকাই তেওঁক এৰাবাটৰ সুৰ ছবিত অভিনয়ৰ সুযোগ দিয়ে। এই ছবিখনে ইভাছাওক জনপ্ৰিয়তাৰ শিখৰত উপনীত কৰায়। তেওঁৰ স্বাভাৱিক অভিনয়, মধুৰ অভিব্যক্তিয়ে তেওঁক দৰ্শকৰ অতি প্ৰিয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। কেৱল অসমতে নহয়, বিদেশৰ তথা বলিউডৰ চলচ্চিত্ৰতো অভিনয়ৰ সুযোগ পাইছিল ইভাছাওৱে। বাংলাদেশৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক এ জে কাৰ্ডাৰৰ অফ হিউমেন হেপিনেছ নামৰ এখন চলচ্চিত্ৰতো অভিনয় কৰিছিল ইভাছাওৱে।

ইভাছাও একেৰাহে বহু উল্লেখযোগ্য চলচ্চিত্ৰত অভিনয় কৰি অসমীয়া চিনেমা জগতত নিজৰ এক সুকীয়া স্থান গঢ়ি তোলে। তেওঁৰ দ্বাৰা অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰসমূহ হ'ল পিয়লি ফুকন, এৰাবাটৰ সুৰ, ভক্ত প্ৰহ্লাদ, কেঁচা সোণ, পৌতিনিশাৰ সপোন, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মাটিৰ স্বৰ্গ, মণিৰাম দেৱান, প্ৰতিধ্বনি, ভাইটি, মমতা, পৰিণাম আৰু সন্তান। এই ছবিসমূহত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দিছিল।

ইভাছাওৰ জীৱনৰ এক উল্লেখযোগ্য অধ্যায় হ'ল 1958 চনত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰৰ সৰ্বভাৰতীয় প্ৰতিভা সন্ধান প্ৰতিযোগিতাত মহিলা শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰা। এই সফলতাই তেওঁক অসমৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাই দিয়ে। সেই সময়ৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিমল ৰয়ে তেওঁৰ প্ৰতিভাত মুগ্ধ হৈ তেওঁৰ হিন্দী ছবি সুজাতাত অভিনয়ৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু পাৰিবাৰিক বাধা আৰু সামাজিক পৰিস্থিতিৰ বাবে তেওঁ সেই সুযোগ গ্ৰহণ নকৰিলে। হয়তো আমি নতুনৰ ঠাইত দেখা পালোহেঁতেন ইভাছাওক। এই সিদ্ধান্তই হয়তো ভাৰতীয় চলচ্চিত্ৰ জগতত এগৰাকী ডাঙৰ তাৰকাৰ উত্থানৰ সম্ভাৱনাক সীমাবদ্ধ কৰিছিল।

ইভাছৰ আটাইতকৈ ডাঙৰ অৱদান আছিল অসমীয়া চলচ্চিত্ৰত মহিলাৰ অংশগ্ৰহণক অধিক গ্ৰহণযোগ্য কৰি তোলা। সেই সময়ত সমাজত চলচ্চিত্ৰত অভিনয় কৰাটো মহিলাসকলৰ বাবে সহজ বিষয় নাছিল, কিন্তু ইভাছৰ সফলতাই বহু যুৱতীক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিছিল। তেওঁ অভিনয়ৰ জৰিয়তে অসমীয়া ভাষা, সংস্কৃতি আৰু ঐতিহ্যক দৰ্শকৰ ওচৰত সুন্দৰভাৱে উপস্থাপন কৰিছিল। লাচিত বৰফুকন, প্ৰতিধ্বনি, শকুন্তলা, মণিৰাম দেৱান আদি ছবিত তেওঁ কৰা অভিনয়ে অসমীয়া চলচ্চিত্ৰৰ মান উন্নত কৰাত বিশেষ ভূমিকা পালন কৰিছিল।

0: 1964 চনত মঞ্চ অভিনেতা এফ আৰ ৰাফেলৰ সৈতে ইভা আচাও বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত তেওঁৰ নিজৰ নামটো ৰাণী ৰহিমলৈ সলনি কৰে যদিও তেওঁ নিজকে ইভা আচাও ৰহিম বুলিহে চিনাকি দি ভাল পাইছিল। বিবাহৰ পিছত তেওঁ কিছু সময়ৰ বাবে চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থাকে আৰু পাৰিবাৰিক জীৱনত মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতো কাম কৰিছিল। যদিও কিছু বছৰ চলচ্চিত্ৰৰ পৰা তেওঁ আঁতৰি আছিল, তথাপিও তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহে ভাইটি বুল ছবিখনৰ জৰিয়তে, যিখন ছবি আছিল প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া ছবি। চলচ্চিত্ৰৰ উপৰিও ইভা আচাও নাট্য জগততো সক্ৰিয় আছিল। 1982-83 বৰ্ষত অনিৰ্বাণ থিয়েটাৰত অভিনয় কৰি তেওঁ মঞ্চ অভিনয়তো নিজৰ দক্ষতাৰ পৰিচয় দিয়ে।
1: হাতি ঘোড়া সব খাও নক কাক।

0: ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও দুখতে থাকো
1: মই ভয় না

অসমীয়া চলচ্চিত্ৰ জগতৰ এই উজ্জ্বল নক্ষত্ৰগৰাকী 1988 চনৰ 14 জুনত মাত্ৰ 48 বছৰ বয়সতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ মৃত্যুৱে অসমীয়া চলচ্চিত্ৰ জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰে, কিন্তু মৃত্যুৱে তেওঁৰ স্মৃতি আৰু অৱদান মচি পেলাব নোৱাৰিলে। আজিও অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত ইভাসৰ নাম অমৰ হৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এই অগ্ৰণী অভিনেত্ৰীগৰাকীয়ে যি সাহস, নিষ্ঠা আৰু শিল্পচেতনা প্ৰদৰ্শন কৰিছিল, সেয়া আজিৰ প্ৰজন্মৰ বাবেও এক প্ৰেৰণাৰ উৎস। এইগৰাকী প্ৰতিভাৱান শিল্পীৰ আজিৰ মৃত্যুতিথিত তেওঁক স্মৰণ কৰাৰ লগতে তেওঁলৈ যাচিছোঁ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি।

পুৰণি গীত আৰু কথা এই অনুষ্ঠানত আজি শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী ইভা আচাওৰ জীৱন পৰিক্ৰমাৰ লগতে তেওঁৰ দ্বাৰা অভিনীত কেইখনমান অসমীয়া বোলছবিৰ গীত শুনিলে। গীতকেইটিৰ শিল্পী কেইগৰাকী আছিল সুদক্ষিণা শৰ্মা, আৰতী মুখাৰ্জী, গুণদা দাস, লতা মংগেশকৰ, সুমন কল্যাণপুৰ, লক্ষহীৰা দাস, ইলা বসু আৰু অনামিকা দেৱী। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা ইমানপৰে পুৰণি গীত আৰু কথা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াব লৈছোঁ গজল। শিল্পী জগজিৎ সিং আৰু চিত্ৰা সিং।

শ্ৰোতাই জগজিৎ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰ গজল শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক শিল্পীদ্বয়ৰ কণ্ঠৰ এই গজলটি।

শ্ৰোতাই দিগাম্বৰ বৈশ্যৰ কণ্ঠত কামৰূপী লোকগীত দুটি শুনিলে। এইবাৰ শুনক ৰূপা বৰুৱাৰ সংগীতবৃন্দই পৰিৱেশন কৰা দিহানাম।

শ্ৰোতা ইমান পৰে দিহানাম খেতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কিশোৰ কুমাৰ আৰু সংগীতবৃন্দই পৰিৱেশন কৰা এই গীতটি।

শেষত শুনাব লৈছোঁ লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীতবৃন্দৰ কণ্ঠত আপকি কসম বোল ছবিখনৰ এই গীতটি।

শ্ৰোতা ইমান পঢ়ে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট, মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক আছিল ইমতিয়াজ হুছেইন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামীয়ে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় হিন্দ।

শ্রোতা ইমান পৰে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট, মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। প্ৰচাৰণৰ সহায়ক আছিল ইমতিয়াজ হুছেইন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:55। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামীয়ে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় হিন্দ।